এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 5 তাৰিখ 2024 খ্ৰীষ্টাব্দৰ 23 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: একো ইন্দ্ৰিয়ৰে প্ৰয়োজন নাই। অৱশ্যে মস্তিষ্ক আৰু হৃদয়ানুভূতিৰ বাহিৰে ৰেডিঅ'ৰ শক্তিয়ে কাণৰ ভিতৰৰে গৈ মৰ্মস্পৰ্শ কৰে। নাটকৰ দৰে দৃশ্যকাব্য কেৱল শব্দৰ যোগেৰে পৰিৱেশন কৰাটো সঁচাই কৃতিত্বৰ কাম। অন্ধ মানুহেও কাণেৰে শুনি নাটকৰ কাহিনী, চৰিত্ৰ এইবোৰ অনুভৱ কৰে। তেনে নাট ৰচনাৰ পদ্ধতিয়েই বেলেগ। সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই, সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খামখেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক। বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰী শুনক। আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰি কাকত, পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰি কাকত পঢ়াৰ অভ্যাস হ'ব জানো? বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুকুতামালাৰ কথাখিনি সাহিত্যিক নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হৈছিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

0: স্থায়ী তোমাৰ পঢ়োৱা।
1: এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

0: গীতটি তোমালোকৰ নিশ্চয় মনত থাকিব, নহয় জানো? ভাইটি ভনীতিহঁত, আজিলৈ আমাৰ গীতটিৰ পাঠদান শেষ হ'ল। তোমালোকে ঘৰত ভালদৰে গীতটি অভ্যাস কৰিবা।
1: সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিবেদন কৰিছো তাহানিৰ গীত। আৰম্ভণিতেই আৰতী শৰ্মাৰ কণ্ঠত মহেশ চন্দ্ৰ দেৱগোস্বামীৰ ৰচিত গীত, সুৰ দিলীপ শৰ্মাৰ, সংগীত সুকৃতি সেনৰ।

আৰতি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনোৱা হওক জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত, গীতিৰ কথা হেমন্ত গোস্বামীৰ, সংগীত নিখিল চট্টোপাধ্যায়ৰ।

সেয়া আছিল জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ শেষত মুকুল বৰুৱাৰ কণ্ঠত শুনোৱা হওক এই গীতটি। গীতিৰ কথা আৰু সুৰ পুৰুষোত্তম দাসৰ।

মিডিয়ামৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ। আজি শুনিবলৈ পাব প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 বজাত চেমনীয়াৰ চোৰা অনুষ্ঠানত সৰু তেজপুৰ সংগীত বিদ্যালয়ৰ চেমনীয়াসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে

স্থানত তোলন বাছাৰ কবিতা পাঠ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত কৃষি ক্ষেত্ৰৰ বৰ্ধিত পৰিসৰৰ বিষয়ে আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ ভনিতা বৰুৱা আৰু দানষ্ট্ৰাং বসুমতাৰীয়ে। আঁত ধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত, মনীষা হাজৰিকা, জয়ন্ত কুমাৰ শৰ্মা, ৰূপালী কেওঁট নাথ আৰু উৎপল ৰাজখোৱাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 11:02 নাটশালা অনুষ্ঠানত ডক্টৰ দীনেশ শৰ্মা ৰচিত নাট তেজেদ হোৱা জালিয়নাৱালা বাগ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু অসীম কুমাৰ কাজীৰ। সন্ধিয়া 7:00 তৰুণ আজাদ ডেকাৰ কথিকা, অসমৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢেপা ঢোল। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ ষষ্ঠ খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অবনী বৰাৰ।

দিনৰ 1:10 তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ অন্তিম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত বাহকজনিত ৰোগৰ বিষয়ে ডঃ উমেশ ফাংচুৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, আগবঢ়াব মামণি তালুকদাৰে। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ৰাণ ছবিখনৰ গীত। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান। 12:30 সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 8:30 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান।

সন্ধিয়া 6:40 ৰঞ্জন গোস্বামীৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 খনীন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম শুনিবলৈ পাব, 7:35 পূবালীৰ সুৰত অৰূপ কুমাৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত, শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, নিশা 8:10 গজলৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 ফোন ইন কল্পতৰু, অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, মানে হাঁহিছে আৰু দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনি 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনিয়ে সফলতা লাভ কৰিছিল। সেইদিনা সন্ধিয়া 6 বজাৰ লগে লগে ভাৰতৰ চন্দ্ৰযান তিনিৰ 1700 কেজি ওজনৰ 4 ঠেঙীয়া বিক্ৰম লেণ্ডাৰে নিজৰ গৰ্ভত 26 কেজি ওজনৰ ৰোভাৰ প্ৰজ্ঞানক লৈ জোনৰ বুকুত মৃদুভাৱে খোজ থবলৈ সক্ষম হয়। এই বিৰল ঘটনাই ভাৰতৰ মহাকাশ অভিযানৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান সংক্ষেপে ইছৰোৱে 2023 চনৰ 14 জুলাইৰ দিনা দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই চন্দ্ৰযান উৎক্ষেপণ কৰিছিল। এই সাফল্যৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতীৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হয়। চন্দ্ৰৰ বুকুত চন্দ্ৰযানৰ মৃদু অৱতৰণ ঘটোৱাৰ প্ৰযুক্তিত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ সাফল্যই সমূহ ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলে আৰু লগে লগে বিশ্ববাসীক বিস্ময়ভূত কৰি তোলে। চন্দ্ৰৰ দক্ষিণ মেৰু অভিযানত মৃদু অৱতৰণত সফল হ'ব নোৱাৰাৰ কাৰণে ভাৰতীয় সাফল্যৰ 4 দিনৰ আগেয়ে ৰাছিয়াৰ Luna 25 যানখন বিফল হৈছিল। ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ এই সাফল্যৰ সৈতে কঠোৰ প্ৰযুক্তিগত অনুশীলনৰ লগতে গৱেষক, বিজ্ঞানী আৰু সকলো শ্ৰেণীৰ কৰ্মীৰ সমূহীয়া ঐকান্তিক প্ৰচেষ্টা জড়িত হৈ আছে। ইছৰোৰ সভাপতি এছ সোমনাথে এই সাফল্য সংগঠনটোৰ নেতৃত্ব আৰু বিজ্ঞানীসকলৰ এটা পুৰুষজোৰা কৰ্মফল বুলি অভিহিত কৰিছে। চন্দ্ৰযান তিনি বা চন্দ্ৰয়ান 3 হ'ল ভাৰতৰ চন্দ্ৰ অভিযানৰ 3য় প্ৰচেষ্টা। ইয়াৰ লগতে 2008 চনত প্ৰাথমিক প্ৰচেষ্টা চন্দ্ৰযান 1 বিফল হৈছিল। পৰৱৰ্তী প্ৰচেষ্টা চন্দ্ৰযান 2 অভিযানত 2019 চনৰ 7 ছেপ্টেম্বৰত যানখনে কঢ়িয়াই নিয়া বিক্ৰম নামৰ লেণ্ডাৰ যানখনে মৃদু অৱতৰণ কৰিব নোৱাৰি চন্দ্ৰপৃষ্ঠত খুন্দা খাই ধ্বংস হৈছিল। সেই বিফলতাৰ পিছত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে পুনৰ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰে। পাছত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰ সহায়ত

নির্মিত চন্দ্রযান তিনির সফলতাৰে মহাকাশ অভিযানৰ ইতিহাসৰ যি সোণালী অধ্যায়ৰ সূচনা হল, তাৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকল সঁচাকৈয়ে গৌৰৱান্বিত। ভাৰতীয় মহাকাশ অভিযানৰ জনক আছিল বিশিষ্ট বিজ্ঞানী বিক্ৰম সাৰাভাই। তেওঁৰ সন্মানাৰ্থে নামকৰণ কৰা বিক্ৰম লেণ্ডাৰ হল ভাৰতৰ প্ৰথম সফল অভিযান আৰু পৃথিৱীৰ একাদশ সফল মানৱবিহীন অভিযান। ভাৰতৰ উপৰি ৰাছিয়া, জাপান আৰু ইজৰাইলে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ প্ৰচেষ্টা চলাই আছিল, কিন্তু সফল হ'ব পৰা নাছিল। চন্দ্ৰৰ দক্ষিণ মেৰুৰ প্ৰতি বিজ্ঞানীসকল কেইবা দশক ধৰি আকৰ্ষিত হৈ আহিছে। চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল চন্দ্ৰৰ আটাইতকৈ দক্ষিণত থকা এটা বিন্দু। এই বিন্দুৰ চৌপাশৰ চিৰছায়াবৃত অঞ্চলত স্থায়ীভাৱে থকা জলবৰফৰ বাবে ই বিজ্ঞানীসকলৰ বাবে বিশেষ আকৰ্ষণীয়। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত কিছুমান বৈশিষ্ট্যপূৰ্ণ গাঁত আছে যিবোৰৰ ভিতৰলৈ সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব নোৱাৰে। চেঁচা ফান সদৃশ এই গাঁতবোৰত সৌৰজগতৰ আদিম অৱস্থাৰ হাইড্ৰজেন, জলবৰফ আৰু অন্যান্য উদ্যায়ী পদাৰ্থৰ ফচিল আছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বিপৰীতে চন্দ্ৰৰ উত্তৰ মেৰু অঞ্চলত এনেধৰণৰ আবৃত গাঁতৰ পৰিমাণ কম। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ গড় উষ্ণতা প্ৰায় 260 কেলভিন বা শূন্যতকৈ 13 ডিগ্ৰী চেলচিয়াছ কম। বিজ্ঞানীসকলে অনুভৱ কৰে যে চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল ভৱিষ্যতৰ মানৱ বসতিৰ বাবে সম্ভাৱনা থকা অঞ্চল। তাৰ বাবে প্ৰয়োজনীয় পানী আৰু খনিজ পদাৰ্থ এই অঞ্চলত থকাৰ সম্ভাৱনা আছে। এই চিৰ বৰফাবৃত অঞ্চল ভৱিষ্যতৰ আন্তঃগ্ৰহীয় মহাকাশ অভিযানৰ বাবে মধ্যৱৰ্তী সংযোগী অঞ্চলৰূপে ব্যৱহৃত হ'ব পাৰে। ভাৰতৰ চন্দ্ৰযান দুইৰ লেখীয়া কেইবাখনো দেশৰ মহাকাশযানে কক্ষপথৰ পৰাই চন্দ্ৰক অধ্যয়ন কৰি ইয়াৰ গঠন সম্বন্ধীয় তথ্য সংগ্ৰহ কৰাৰ প্ৰচেষ্টা চলাইছে, কিন্তু ইয়াৰ চৌপাশৰ পৰিৱেশ সম্পৰ্কে জানিবলৈ বা পৰীক্ষা নিৰীক্ষা চলাবলৈ এই চন্দ্ৰযান তিনিৰ অভিযান চলোৱা হৈছে বুলি ইছৰোই জনায়। ইছৰোৰ চন্দ্ৰযান তিনিৰ অভিযানৰ মূল উদ্দেশ্য তিনিটা। প্ৰথম হ'ল লেণ্ডাৰ যানখন নিৰাপদে আৰু মৃদুভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা। দ্বিতীয়তে চন্দ্ৰপৃষ্ঠত ৰভাৰখনৰ চালন ক্ষমতা নিৰীক্ষণ আৰু প্ৰদৰ্শন কৰা। আৰু তৃতীয়তে চন্দ্ৰৰ গঠন বা সংযুতি সম্পৰ্কে ভালকৈ জানিবলৈ ইয়াৰ পৃষ্ঠৰ পদাৰ্থবোৰৰ সেই ঠাইতে পৰীক্ষা নিৰীক্ষা চলোৱা। বিক্ৰম লেণ্ডাৰে কঢ়িয়াই নিয়া প্ৰজ্ঞান যানখনে চন্দ্ৰৰ বুকুত ভৰি দিয়েই কৰ্মব্যস্ত হৈ পৰিছিল। প্ৰজ্ঞানৰ চকাই চলি যাওঁতে চন্দ্ৰপৃষ্ঠত খোদিত কৰি গ'ল ভাৰতৰ পতাকা আৰু ইছৰোৰ প্ৰতীক চিহ্নৰ স্থায়ী প্ৰতিচ্ছবি। বিক্ৰম আৰু প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন স্থানৰ আৰু নিজৰ ছবি প্ৰেৰণ কৰাত ব্যস্ত হৈ পৰিছিল। এই লেণ্ডাৰ আৰু ৰোভাৰ মডিউল দুটাই লগতে লৈ যোৱা চাৰিটা পেলট যন্ত্ৰৰ সহায়ত কৰিব লগা কামবোৰ হ'ল সূৰ্যৰ পৰা অহা ৰশ্মিত প্লাজমাৰ পৰিমাণ, ঘনত্ব আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰা, চন্দ্ৰপৃষ্ঠৰ উষ্ণতা আৰু জলকণাৰ অস্তিত্ব নিৰ্ণয় কৰা, অৱতৰণথলীৰ ভূকম্পন অধ্যয়ন কৰা আৰু চন্দ্ৰৰ গতিশীলতা আৰু ইয়াৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব নিৰ্ণয় কৰা। চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ থকালৈহে এই মডিউল সক্ৰিয় হৈ থাকে। এক চন্দ্ৰদিন মানে পৃথিৱীৰ 14 দিন। তাৰপাছত বিক্ৰম আৰু প্ৰজ্ঞান চিৰদিনৰ বাবে নিদ্ৰামগ্ন হৈ পৰে। চন্দ্ৰযান তিনিৰ এই সাফল্যই ইছৰোৰ তথা ভাৰতৰ ভৱিষ্যতৰ অন্যান্য মহাকাশ অভিযানৰ দিশ মুকলি হোৱাত সহায়ক হ'ব। উল্লেখযোগ্য যে চন্দ্ৰযান তিনিয়ে সফলতা লাভ কৰা সেই দিনটো অৰ্থাৎ 23 আগষ্টৰ দিনটো আমাৰ দেশত মহাকাশ দিৱস হিচাপে পালন কৰা হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰ।

ৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা

0: বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: লোক আৱাজ আৰু চিধা সম্বাদ, য়ানি হামাৰে আপকে হম সবকে মন কি বাত। জি হাঁ, এসে হি কৰোড়ো লোগো সে জুড়তে হ্যাঁ হামাৰে প্ৰধানমন্ত্ৰী আকাশবাণী পৰ হৰ মহিনে কে আখৰি ৰবিবাৰ কো মন কি বাত কাৰ্যক্ৰম কে সাথ। 3 অক্টোবৰ 2014 কো শুৰু হোৱা ইয়ে সিলসিলা ইস বাৰ অপ্ৰেল মে আপনী 100ৱীঁ কড়ী কে সাথ জাৰি ৰহেগা। ইস অৱসৰ পৰ আকাশবাণী ইস বিশেষ কাৰ্যক্ৰম সে প্ৰধানমন্ত্ৰী কে কুছ চুনিন্দা সম্বোধনো কো প্ৰস্তুত কৰনে যা ৰহা হে। মন কি বাত কে পহলে অংক সে প্ৰধানমন্ত্ৰী কে প্ৰেৰক সম্বোধন কা অংশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী রাষ্ট্রপিতা মহাত্মা গান্ধী সে বেহদ প্রভাবিত হ্যাঁ। শায়দ ইহি বজহ হে কি উন্হোনে মন কি বাত কি শুরুয়াত কে লিয়ে দিন চুনা গান্ধী জয়ন্তী কে ঠিক আগলে দিন, ইয়ানি 3 অক্টোবর 2014 কো। মন কি বাত কে পহলে সম্বোধন মে প্রধানমন্ত্রী নে খাদি কে লিয়ে প্রোৎসাহিত কিয়া।
2: আব জব মহাত্মা গান্ধী কি বাত করতে হ্যাঁ তো খাদি কি বাত বহুত স্বাভাবিক ধ্যান মে আতি হ্যাঁ। আপকে পরিবার মে অনেক প্রকার কে বস্ত্র হোঙ্গে, অনেক প্রকার কে ফেব্রিক্স হোঙ্গে, अनेक कंपनियों के प्रोडक्ट होंगे, क्या उसमें एक खादी का नहीं हो सकता क्या? मैं आपको खादी धारी बनने के लिए नहीं कह रहा हूँ, आप पूर्ण खादी धारी होने का व्रत करें ये भी नहीं कह रहा हूँ। मैं सिर्फ इतना कहता हूँ कि कम से कम एक चीज, भले हैंडकरचीफ हो, भले घर में नहाने का तौलिया हो, भले हो सकता है बेडशीट हो, तकिए का कवर हो, पर्दा हो, कुछ तो भी हो। अगर परिवार में हर प्रकार के फैब्रिक का शौक है, हर प्रकार के कपड़ों का शौक है तो एक ये भी तो होना चाहिए। और ये मैं इसलिए कह रहा हूं कि अगर आप खादी का वस्त्र खरीदते हैं तो एक गरीब के घर में दिवाली का दिया जलता है।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয় বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব। আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয়। শ্ৰীসিঙে কয় যে দেশৰ নিৰাপত্তা, সাৰ্বভৌমত্ব, সন্মান ৰক্ষা কৰাটো চৰকাৰৰ মূল কৰ্তব্য। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে মত ব্যক্ত কৰে। শ্ৰীসিঙে লগতে কয় যে জৈন ধৰ্ম ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ গৌৰৱ আৰু নৰেন্দ্ৰ মোদী চৰকাৰে জৈন পৰম্পৰা আৰু ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰক অগ্ৰাধিকাৰ দিছে। কেইবছৰমানত আন দেশলৈ চুৰি হোৱা

0: ভাৰতৰ 20টাতকৈও অধিক পূজনীয় তীৰ্থংকৰৰ মূৰ্তি বিদেশৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে।
1: अहिंसा का अर्थ केवल इतना ही नहीं है कि किसी को की हत्या मत करो, किसी को मारा नहीं जाना चाहिए। अहिंसा का अर्थ है मन वचन और कर्म से किसी भी रूप से किसी को पीड़ा न पहुंचाई। अहिंसा के मूल्य को हमारी कमजोरी किसी भी सूरत में नहीं समझी जानी चाहिए। हमारे अहिंसा को गलत मत समझो, अहिंसा और शांति हमारी संस्कृति है।
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰোভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। এই সিদ্ধান্ত গেজেটত কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম 1994 সংশোধনীৰ অধিসূচনা দিয়াৰ লগে লগে কাৰ্যকৰী হৈছে। ইয়াৰ আগেয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কয় যে টিভি সম্প্ৰচাৰ খণ্ডত হোৱা পৰিৱৰ্তনসমূহৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপনৰ সময়সীমাৰ সৈতে জড়িত নিয়মসমূহৰ পুনৰ বিবেচনা কৰাৰ অনুভৱ কৰা হৈছিল। বিবৃতিটোত লগতে কোৱা হয় যে ভাৰতত এই খণ্ডটো বিজ্ঞাপনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা অনুসৰি টিভি উদ্যোগ তথা ডিজিটেল মিডিয়াৰ মাজত বজাৰত পৰ্যাপ্ত প্ৰতিযোগিতা আছে। টেলিভিছনৰ বাবে বিজ্ঞাপনৰ সময়সীমা 2006 চনত কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম 1994 অধীনত প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰে পৰা টিভি সম্প্ৰচাৰ খণ্ডত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। 2006 চনত মাত্ৰ 62টা টিভি চেনেল আছিল, যাৰ তুলনাত বৰ্তমান ইয়াৰ সংখ্যা 900লৈ বৃদ্ধি পাইছে। কেবল টিভিৰ সম্পূৰ্ণ ডিজিটাইজেচনৰ পাছত DTH, কেবল টিভি, হিটছ আৰু IPTVসহ সকলো টিভিৰ খণ্ড বৰ্তমান ডিজিটেল হৈ পৰিছে। এই প্লেটফৰ্মসমূহে বৰ্তমান গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ 500তকৈও অধিক চেনেলৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই খাৰিফ আৰু ৰবি শস্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত সাৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে কৃষকসকলৰ বাবে সাৰৰ নিৰৱচ্ছিন্ন যোগান আৰু সময়মতে উপলব্ধ কৰোৱাটো চৰকাৰৰ মূল অগ্ৰাধিকাৰ। বন্দে মাতৰমৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে এই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিজেপিয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ অভিযান চলাব। কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে দলটোৰ নৱনিযুক্তপ্ৰাপ্ত ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলৰ নতুন দিল্লীত বহা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত থকা কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পাছত ৰখাই দিয়া কাৰ্যক মুখপাত্ৰগৰাকীয়ে সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে অলপতে 1937 চনৰ অক্টোবৰত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱক পুনৰ গৃহীত কৰিছিল। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ বাবে কংগ্ৰেছৰ প্ৰচেষ্টা সফল নহ'ব। তেওঁ কয় যে মহাত্মা গান্ধীয়েও আনকি বন্দে মাতৰম পৰিৱেশন কৰাৰ সপক্ষে মত পোষণ কৰিছিল। বন্দে মাতৰমক দেশৰ মন্ত্ৰ বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয় যে ইয়াৰ অৰ্থ হিন্দু আৰু মুছলমানৰ বিভাজন কৰা নহয়। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে নবী মুম্বাইৰ বস্ত্ৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ আৰ্হি মহাৰাষ্ট্ৰৰ অন্যান্য পৌৰ নিগমলৈ সম্প্ৰসাৰণ কৰি বস্ত্ৰ আৱৰ্জনাৰ ক্ৰমবৰ্ধমান সমস্যাৰ সমাধানৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্ৰীসিঙে কয় যে প্ৰতিমাহে প্ৰায় 78 টন বস্ত্ৰ আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু এই আৱৰ্জনাসমূহক বহনক্ষম সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে নবী মুম্বাইৰ পৌৰ নিগমৰ সৈতে হোৱা চুক্তিৰ দৰে অন্যান্য পৌৰ নিগমৰ সৈতেও চুক্তি স্বাক্ষৰিত কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বেলাপুৰত বস্ত্ৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ এটা প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মত ব্যক্ত কৰে। নবী মুম্বাই পৌৰ নিগমৰ আয়ুক্ত ডাঃ কৈলাশ আৰু মেয়ৰ দশৰথ ভগত এই অনুষ্ঠানটোত উপস্থিত থাকে। তেওঁ কয় যে নবী মুম্বাই পৌৰ নিগমে প্ৰস্তুত কৰা আৰ্হিটো সমগ্ৰ মহাৰাষ্ট্ৰ আৰু অন্যান্য অঞ্চললৈও সম্প্ৰসাৰণ কৰিব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি চিকেনছ নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ চুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ কৰা সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে

0: কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰীডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি, নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰে হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। আজি পুৱা 5.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জাপানৰ টকিঅ' অঞ্চলকে ধৰি পূব জাপানৰ কেইবাটাও অঞ্চল জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি ছুনামিৰ কোনো বিপদৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ ইবাৰাকিত 70 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সংঘটিত হয়। এতিয়ালৈকে কোনো লোকৰ ক্ষয় ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই। উল্লেখযোগ্য যে জাপান বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ দেশ। যোৱা মাহত জাপানৰ দক্ষিণতম দ্বীপ কিউশ্বুৰ কুমামোটোত অঞ্চলত 7.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত 38 লোকৰ মৃত্যু হোৱাৰ লগতে 364 লোক আহত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কলকাতাৰ গাৰ্ডেন ৰিচত হ'বলগীয়া গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড আৰু যন্ত্ৰ ইণ্ডিয়া লিমিটেডৰ ভূমিপূজনত অংশগ্ৰহণ কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীও এই অনুষ্ঠানত ভাগ ল'ব। আধাৰশিলা স্থাপনৰ পাছত জি আৰ এছ চি ভৱনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগত জড়িত লোকসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত হ'বলগীয়া দুৰান কাপৰ ফাইনেলত উপস্থিত থাকিব। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2 বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক ট্ৰাইবেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰান কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ দুৰান কাপ জয় কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে কয় যে কানাডাৰ শ্ৰমিক, কৃষক, পৰিয়াল আৰু ব্যৱসায়ীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ কানাডাই আমেৰিকাৰ নতুন শুল্ক ডলাৰৰ সৈতে ডলাৰৰ মূল্য নিৰূপণ কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত কাৰ্নিয়ে কয় যে এবছৰতকৈও অধিক সময় ধৰি কানাডাই আমেৰিকাৰ সৈতে নতুন বিস্তৃত বাণিজ্যিক চুক্তিৰ আলোচনাৰ বাবে নিবিড়ভাৱে কাম কৰি আহিছে। কাৰ্নিয়ে লগতে কয় যে তেওঁ কানাডাৰ আলোচনাপন্থীসকলক ৱাশ্বিংটনৰ সৈতে এবছৰৰো অধিক সময় আলোচনাৰ অন্তত অটোৱালৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয় বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। আৰু 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

2023 চনৰ 23 আগষ্ট ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান 3ৰ লেণ্ডাৰ আৰু ৰভাৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাই এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছিল। ইয়াৰ লগে লগে ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ছফ্ট লেণ্ডিঙৰ পিছত প্ৰজ্ঞান ৰভাৰৰ সফল পৰিচালন কৰা হয়। এই কৃতিত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 23 আগষ্টৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে। 2024 চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় মহাকাশ দিৱসে মহাকাশ অভিযানত লাভ কৰা অসাধাৰণ সাফল্যক স্বীকৃতি প্ৰদান কৰে আৰু মহাকাশ প্ৰযুক্তিৰ অগ্ৰগতিক আলোকপাত কৰে। বাঁহীবাদক দীপক শৰ্মা, আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী দীপক শৰ্মাই দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশতো অনুষ্ঠান পৰিৱেশন কৰিছিল। মুম্বাইত থকাৰ সময়তে দীপক শৰ্মা দক্ষিণ আফ্ৰিকালৈ বাঁহীবাদনৰ বাবে আমন্ত্ৰিত হৈছিল। হৰিপ্ৰসাদ চৌৰাচীয়াৰ অধীনত বাঁহী শিকি থকাৰ সময়ত তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰৰ সংগীতত বাঁহী বজাইছিল। জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গানত বাঁহীৰ সুৰ দিছিল দীপক শৰ্মাই। 1984 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দীপক শৰ্মাই 1999 চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক অৰ্থাৎ বাঁহী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল দীপক শৰ্মাই। ইয়াৰ উপৰিও তেখেতে লক্ষ্ণৌৰ ভাতখান্দে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ আৰু পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ তত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰিছিল। 2025 চনৰ 3 নৱেম্বৰত দেহাৱসান ঘটা দীপক শৰ্মাই জীৱনকালত ভাৰতৰ লগতে বিদেশতো বাঁহীবাদনৰ জৰিয়তে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 1968 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল বাঁহীবাদক দীপক শৰ্মাৰ। সংগীত শিল্পী কৃষ্ণ কুমাৰ কুনাথ, কে নামেৰে অধিক পৰিচিত আৰু জনপ্ৰিয় এগৰাকী শিল্পীয়ে হিন্দী, তামিল, তেলেগু, কন্নড়, মালায়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে। কে কেতিয়াও সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল, কিন্তু এগৰাকী কণ্ঠশিল্পী হিচাপে দেশৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল কে। শিল্পী কিশোৰ কুমাৰে কেক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছিল। দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিল কে। দিল্লী বিশ্ববিদ্যালয়ৰ কেৰুৰী মল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল এগৰাকী শিল্পীয়ে। কেকেৰ কণ্ঠ আৰু শৈলীয়ে শ্ৰোতাক আকৰ্ষিত কৰিছিল। 2022 চনৰ 31 মে'ত কলকাতাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় এগৰাকী জনপ্ৰিয় শিল্পীৰ। ভাৰতীয় সংগীতলৈ অনবদ্য অৱদান আগবঢ়োৱা কেকেৰ জন্ম হৈছিল 1968 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰতি গুপ্তা সাহা, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয়, মিহিৰ সেনৰ দ্বাৰা তেখেত বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। 1979 চনত তেখেতে নিজে ইংলিছ চেনেল সাঁতুৰিবলৈ সক্ষম হয় আৰু এই কৃতিত্ব অৰ্জন কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগণিত হয় আৰতি গুপ্তা সাহা। 1960 চনত তেখেতে লাভ কৰিছিল পদ্মশ্ৰীৰ সন্মান। ক্ৰীড়া ক্ষেত্ৰত পদ্মশ্ৰী পোৱা তেখেতেই হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা। 1946 চনত 5 বছৰ বয়সত আৰতিয়ে শৈলেন্দ্ৰ মেমৰিয়েল চুইমিং প্ৰতিযোগিতাত 110 গজ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক পাবলৈ সক্ষম হৈছিল। এনেদৰেই সাঁতোৰৰ ক্ষেত্ৰখনত আৰতিৰ কেৰিয়াৰ আৰম্ভ হৈছিল। আৰতি গুপ্তা সাহাই গংগা নদীত হোৱা দীৰ্ঘ দূৰত্বৰ সাঁতোৰ প্ৰতিযোগিতাত ভাগ লৈছিল। তেখেতে পোনপ্ৰথমে ব্ৰজেণ্ডাছৰ পৰা ইংলিছ চেনেল সাঁতুৰিবলৈ প্ৰেৰণা পাইছিল। 1958 চনত বাটলিন আন্তঃৰাষ্ট্ৰীয় ক্ৰছ চেনেল সাঁতোৰ প্ৰতিযোগিতাত ব্ৰজেণ্ডাছে পুৰুষৰ শাখাত প্ৰথম স্থান পাইছিল আৰু ভাৰতীয় উপমহাদেশৰ পৰা ইংলিছ চেনেল সাঁতুৰিবলৈ সক্ষম হোৱা ভাৰতীয় উপমহাদেশৰ প্ৰথমগৰাকী ব্যক্তিৰ সন্মানো অৰ্জন কৰিছিল। গ্ৰীতা এণ্ডাৰছন নামৰ ডেনিছ মুলৰ আমেৰিকান মহিলা সাঁতোৰবিদগৰাকীয়ে 11 ঘণ্টা 1 মিনিট সাঁতুৰি পাৰ হ'বলৈ সক্ষম হৈছিল আৰু পুৰুষ মহিলা উভয়ৰ ভিতৰত প্ৰথম স্থান পাইছিল। এণ্ডাৰছনৰ এই সাফল্যই সমগ্ৰ বিশ্বৰে মহিলা সাঁতোৰবিদসকলক যথেষ্ট প্ৰেৰণা যোগাইছিল। আৰতিয়ে ব্ৰজেণ্ডাছক তেখেতৰ সাফল্যৰ বাবে অভিনন্দন জনাই এটা বাৰ্তা পঠিয়াইছিল। পিছত ব্ৰজেণ্ডাছে নিজেই বাটলিন আন্তঃৰাষ্ট্ৰীয় ক্ৰছ চেনেল সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজক মণ্ডলীক পৰৱৰ্তী বৰ্ষত অংশ ল'বৰ বাবে আৰতিৰ নাম প্ৰেৰণ কৰিছিল। ব্ৰজেণ্ডাছৰ পৰা উৎসাহিত হৈ আৰতিয়ে সাঁতোৰবিদ্যাক অধিক গুৰুত্ব সহকাৰে ল'বলৈ ধৰিলে। মিহিৰ সেনেও তেওঁৰ সিদ্ধান্তক আদৰণি জনালে আৰু সাঁতোৰত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহ যোগায়। আৰতিয়ে চিটি কলেজৰ পৰা ইণ্টাৰমিডিয়েট শিক্ষা লাভ কৰে। 1979 চনত ডক্টৰ অৰুণ গুপ্তাৰ সৈতে তেখেতৰ বিয়া হয়। 1999 চনত ভাৰতীয় ডাক বিভাগে

সপোন সেইটো নহয় যিটো মানুহে শুই শুই দেখে, সপোন সেইটোহে যিয়ে মানুহক শুবলৈ নিদিয়ে। কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে।

তেখেতৰ স্মৃতিত 3 টকা চিহ্নৰ এটা ডাকটিকট প্ৰকাশ কৰে। ভাৰতীয় সাঁতোৰবিদ আৰতি গুপ্তা সাহাৰ মৃত্যু হয় 1994 চনৰ আজিৰ দিনটোতেই। ইউক্রেইন পূব ইউৰোপৰ এখন দেশ। ইয়াৰ পূব আৰু উত্তৰ পূবত সীমান্তৱৰ্তী ৰাছিয়াৰ পিছতে ই ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ উত্তৰে বেলাৰুছৰ সীমাও আছে, পশ্চিমে পোলেণ্ড আৰু শ্লোভাকিয়া, দক্ষিণ পশ্চিমে হাংগেৰী, ৰোমানিয়া আৰু মলডোভা। কিয়েভ হৈছে ইউক্ৰেইনৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ইয়াৰ পিছতেই খাৰকিভ, ডনিপ্ৰ আৰু অডিছা। ইউক্ৰেইনৰ চৰকাৰী ভাষা হৈছে ইউক্ৰেইনীয়। 2022 চনৰ তথ্য অনুসৰি ইউক্ৰেইনৰ জনসংখ্যা 4,11,67,336 গৰাকী। ইউক্ৰেইনৰ মুঠ মাটিকালি হৈছে 6,03,628 বৰ্গ কিলোমিটাৰ। বিগত সময়ছোৱাত ৰাছিয়াৰ সৈতে হোৱা যুদ্ধৰ ফলশ্ৰুতিত অস্থিৰ হৈ থকা ইউক্ৰেইনৰ আজিৰ ৰাষ্ট্ৰীয় পতাকা দিৱস। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল 1948 চনৰ আজিৰ দিনটোতেই। 1866 চনৰ আজিৰ দিনটোতেই প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুচিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। 1769 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ফ্ৰান্সৰ প্ৰাণীবিজ্ঞানী জৰ্জ কিউভিয়াৰ। অন্ধ্ৰপ্ৰদেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী টংগুটুৰী প্ৰকাশমৰ জন্ম হৈছিল 1872 চনৰ আজিৰ দিনটোতেই। প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল 1898 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেত্ৰী সায়ৰা বানুৰ জন্ম হয় 1944 চনৰ আজিৰ দিনটোতেই।

জিলাৰ ঐতিহ্য শীতানো দাসজী শুনিলে শোণিতপুৰ জিলাৰ মহাভৈৰৱ মন্দিৰৰ বিষয়ে। জালুকী কছাৰীয়নী তেখেত আছিল ভাৰতীয় আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী। তেখেতৰ জন্ম হৈছিল ঢেকীয়াজুলিত। ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত প্ৰতিটো কাৰ্যসূচীতে তেখেতে অংশগ্ৰহণ কৰিছিল। ভাৰতীয় আন্দোলনৰ প্ৰভাৱ অবিভক্ত দৰং জিলাত আছিল সৰ্বাত্মক। বিশেষকৈ কলাবাৰী, বৰঙাবাৰী, গহপুৰ, বিহালী, চতিয়া তথা জামুগুৰিত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল ৰাইজ। ব্ৰিটিছ শাসনৰ শেকলি ছিঙি ভাৰতক স্বাধীনতাৰ সোৱাদ দিবলৈ ওলাই আহিছিল প্ৰতিগৰাকী মুক্তিযুঁজাৰু। দেশৰ স্বাধীনতাৰ বাবে গুলী খাবলৈ কুণ্ঠাবোধ নকৰা জালুকী কছাৰীয়নীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিং এর বাবে আজি ফোন করক 9957568450।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: এবার আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। মেঘালয়ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা, কইনাধৰাত অসম মেঘালয়ৰ তিনিঘণ্টীয়া বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাৰ ঘোষণা, মেঘালয়ত আবদ্ধসকলক 48 ঘণ্টাৰ ভিতৰত উভতাই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ, মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ ঘোষণা, আক্ৰমণত ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ দিব মেঘালয় চৰকাৰে, ৰাজ্যৰ মুখ্য সচিবক চৰকাৰৰ নিৰ্দেশ, সীমান্তত স্মাৰ্ট ফেন্সিং নিৰ্মাণৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ, অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ কেন্দ্ৰৰ, শিলিগুৰিত BSF SSBৰ শীৰ্ষ বিষয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেগা বৈঠক। পৰিস্থিতি শান্ত নোহোৱালৈকে মেঘালয়লৈ নাযায় পেট্ৰল, ডিজেল, গেছৰ টেংকাৰ। মেঘালয় চৰকাৰে নিৰাপত্তাৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ চালক সন্থাৰ। ছুপাৰ এল নিনোৰ গ্ৰাসত পৰিব বিশ্ব, বতৰ বিজ্ঞানীৰ সতৰ্কবাণী, 100 বছৰৰ অভিলেখ ভংগৰ সম্ভাৱনা, 2027 চনত হ'ব সৰ্বাধিক গৰম বৰ্ষ। ইউক্ৰেইনত ডাবল টেপ ড্ৰোনৰ আক্ৰমণ ৰাছিয়াৰ, মহিলা শিশুসহ কমেও 16 গৰাকী নিহত, আহত আন 130 গৰাকী। প্ৰতিবেশী দেশ কানাডাৰ সৈতে আমেৰিকাৰ বাণিজ্য আলোচনা বিফল, দেশখনৰ ওপৰত 50% শুল্ক আৰোপ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ ভাৰত কন্যা গায়ত্ৰী ত্ৰিশাৰ। অসম প্ৰিমিয়াৰ লীগ T20 ক্ৰিকেটৰ আজি ফাইনেল, খিতাপ যুঁজত গুৱাহাটী ৰয়েলছ বনাম বৰপেটা ব্ৰেভছ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত 64 ৰাণতে প্ৰথম ইনিংছ স্তব্ধ বাংলাদেশৰ, মিছেল ষ্ট্ৰাৰ্কৰ 12 ৰাণত 6টা উইকেট দখল। 135 সংখ্যক ডুৰাণ্ট কাপৰ ফাইনেলত আজি মোহন বাগানৰ সন্মুখত ইষ্ট বেংগল। আজিপৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমীৰ জল দত্তই আজিৰ পৰা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

মেডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা।

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংচু ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টৰ বৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টৰ বৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা

0: সেপ্টেম্বর অক্টোবর মাহলৈ এই পেক্টনবর্ন ডিজিজ
1: বর্ষাকালীন
0: সময়খিনি খুবই বেশি প্রাদুর্ভাব হয়। তার ভিতরতে আমার ম্যালেরিয়া, জেই, ডেঙ্গু, চিকনগুনিয়া ইত্যাদি বেমার দেখা দিয়ে আর তার বাবে বহু জনসম্পদ ক্ষতি হয়েছে। এতিয়া মই আপনাদের কব বিচাৰিছো, জেইৰ কথা আমি কবলৈ বিচাৰিছো। জেই হৈছে এটা ভেক্টৰবৰ্ণ ডিজিজ।
1: জেই মানে মই শ্রোতা জনাইছো, এইটো আমি যেটো জাপানিজ এনকেফেলাইটিছ বুলি কয় সেই বিষয়ে কৈছে তেখেতে।
0: আচ্ছা, জাপানিজ এনকেফেলাইটিছ। এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন কজিটিভ এজেণ্টটো হ'ল জেই ভাইৰাছ। এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজন নলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্যজনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয় আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জেইৰ লগতে এইএছ বুলি একিউট এনকেফেলাইটিক চিণ্ড্ৰম, সেই বেমাৰটো আচলতে জাপানিজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলেক্স মহে বীজাণু হেৰি
1: বিয়পায়।
0: আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত যিবোৰ জেগাত জংঘল আছে সেইবোৰ চাফ চিকুণ কৰিব লাগে, যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয় আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চোৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তেই আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী ছাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলত যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ ছাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, জেই পজিটিভ কেছ পায়, তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
1: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, যে জাপানিজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানিজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
0: নাই, জাপানিজ এনকেফেলাইটিছ বা AES এইটো একিউট এনকেফেলাইটিছ চিণ্ড্ৰম, এইটো একেধৰণৰ চিণ্ড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰি মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে বীজাণু কেৰিয়াৰ ৰিজাৰ্ভাৰ।
1: মানে এনিমেল মানে
0: কেনেকুৱা, যেনে আমাৰ গাহৰি
1: হয়
0: আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই ছাৰ্ভেবিলাক কৰা যায়,
1: গোহালিবিলাকো
0: চাফ ৰাখিব লাগে, তেনেধৰণৰ আমি ব্যৱস্থা কৰা যায়।
1: আৰু এতিয়া কথা হৈছে কি, আপুনি AES অৰ্থাৎ একিউট এনকেফেলাইটিক চিণ্ড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটোক মগজুৰ জ্বৰ বুলিও কয় নেকি?
0: ইয়েছ, মগজুৰ জ্বৰ বুলি ক'ব পাৰে, কাৰণ এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে
1: ইনফ্লেমেশ্যন।
0: সেইকাৰণে কি, মানুহ তৎক্ষণাত যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
1: ভ্ৰমবকে
0: ভ্ৰমবকে
1: হয়। এতিয়া কথা হৈছে কি, মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই, আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ। কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে, চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই, বিশেষকৈ এইখিনি সময়ত বৰষুণ হয়। এই সময়ছোৱাত আমাক চবতকৈ হেৰিটো হৈছে, ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি, কিবা তাৰ চিটা দিয়া বা টিকা?
0: চিটা দিয়া আচলতে জাপানিজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে, কিন্তু যিটো ছাকচেছ ইমিউনাইজেশ্যন, যিটো ছাকচেছ ৰেটটো খুবেই কম আছে।
1: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে?
0: আচলতে আমি যেই ভেকচিনটো, আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি 9 মাহৰ পৰা ষ্টাৰ্ট দিয়া যায়, ফাৰ্ষ্ট ড'জ
1: হয়,
0: আৰু এডাল্ট ড'জটো এডালেই আপ টু 60

0: ইয়ার্সলৈ এই যে ভেকচিনেশ্যন করা হয়,
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
0: নাই, গোটেই লাইফ লং,
1: গোটেই
0: লাইফ লং আছে থাকিব লাগে।
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি,
0: যিকোনো ল'ব পাৰি,
1: ঠিক আছে। এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো, সেইটো সহজেই উপলব্ধ নে?
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
1: কেম্পেইন পিৰিয়ড,
0: কেম্পেইন পিৰিয়ডত হৈ যায়। আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয় এইটো সব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি 9 মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
1: ভেকচিন ফেইলৰ হোৱাৰ কিবা কেছ আছে নেকি?
0: না, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
1: আমি জাপানীজ এনকেফেলাইটিছ যেতিয়া হয়, ধৰকচোন এইটো পৰীক্ষা কেনেকৈ তেজৰ নমুনা সংগ্ৰহ কৰি?
0: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি সব হস্পিটেলতেই উপলব্ধ,
1: এইবিলাক
0: ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত
1: সবতে উপলব্ধ, প্ৰাইমেৰী হেলথ চেণ্টাৰত নহয়,
0: প্ৰাইমেৰী হেলথ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত সবতে উপলব্ধ আছে।
1: কিন্তু এই বস্তুটো মানে ইয়াত আশা কৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
0: না, নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে, তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে। আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকৈ আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকৈ।
1: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
0: নাই, এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতেই আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটো যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
1: ক্ৰিটিকেল
0: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান অসুবিধা হয়। সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি সেইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
1: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায়, আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ত যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে। সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা AES যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুইটা বিষয়ত হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে, বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয়, সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছ হ'লেই, যিহেতু মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, AES হ'ব পাৰে, গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা AES যদি হয়, তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
0: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ ICU খুব ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, তাৰ কাৰণে চৰকাৰে প্ৰায় চিভিল হস্পিটেল তাৰ কাৰণে আহোম সংৰক্ষণ কৰা আছে আৰু ICU ব্যৱস্থাও কৰাইছে। গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে যে এই ভাইৰাছৰ দ্বাৰা হয়, এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই, লিমিটেড হেৰি এইটো ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটোৱে হৈছে তাৰ চিকিৎসা, মেইন চিকিৎসা
1: প্ৰতিৰোধ। আৰু যিজন পেচেণ্ট যিজনৰ সঁচাকৈ আক্ৰান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনেকুৱা, উপসৰ্গ চাই, চিনড্ৰম,
0: চিনড্ৰমেটিক ট্ৰিটমেণ্ট আচলতে স্পেচিফিক নহয়,
1: হয় হয়, তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা যিবিলাক অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই শৰীৰ
0: স্পেচিফিক ট্ৰিটমেণ্ট নাই,
1: হয়, কিন্তু তাৰ চিমটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকৈ মানুহজনক আৰোগ্যৰ পথলৈ অনা হয়। কিমান সময়লৈ মানুহজন আৰোগ্য হোৱাৰ বাবে
0: আৰোগ্য হ'বলৈ অতি কমেও 15 দিন
1: এইখিনি
0: কিছুমান এইটো চিভিয়াৰিটিৰ লগত কথা কেতিয়াও 1 মাহো লাগি যাব পাৰে, সেইকাৰণে এই জেইৰ কাৰণে আমাৰ ICU তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে, অকল জেইৰ কাৰণে ICU বেলেগকৈ চেপাৰকৈ আমাৰ ব্যৱস্থা আছে।
1: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা AES হওক, এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যু হৈছে, বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে? তেওঁলোকে বৰ পলমকৈ ৰিপৰ্টিং হয়।
0: না, এইটো একজেক্ট আপুনি ঠিক কথাই কৈছে, আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়, যেনেকৈ জ্বৰ হৈছে সাধাৰণভাৱে ভাবি লৈ, হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা তেন চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়, ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট, সেইটো বা ডক্টৰৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা। আৰু আমাৰ

0: অসমত দেখিছো কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰৰ ওচৰতো অহা নাই, তেনেকে দেৰি হৈ যায়, গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
1: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
0: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কিন্তু ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়, আৰু এইটো যিটো আমাৰ ভেক্টৰ ভেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়, আৰু এই লক্ষণটো হৈছে কি জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ, আৰু যিটো আমি ল' ফিভাৰ হ'ব পাৰে, মাহপেহীৰ বিষ হ'ব পাৰে, হাৰ্দিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়, আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়, সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে, ছালৰ তলত
1: তেজৰ
0: ৰক্তক্ষৰণ হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্যত এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে, আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি আমি নিজে আচলতে তাৰ ব্যৱস্থা ল'ব লাগে, যাতে মহৰ পৰা আমি কণ্টেক্ট যাতে নহয়, সেইকাৰণে কি নগৰীয়া জেগাবিলাকত যেনেকে নলা নৰ্দমা আছে সেইবিলাক সুন্দৰকে চাফা কৰিব লাগে,
1: আঠুৱা
0: ব্যৱহাৰ কৰিব লাগে, আৰু নিজৰো ঘৰৰ অন্য যদি নিজৰ ইভেন আমাৰ হিষ্ট্ৰি আছে নাৰিকলৰ সৰকাত যদি পানী ৰৈ থাকে বহুত দিন ষ্টেগনেণ্ট হৈ থাকে, ইভেন ফ্ৰিজৰ পানীৰ কথাও কয়, ফ্ৰিজৰ পানীটো যদি বন্ধ হৈ থাকে তেনেকে বহুত দিন যদি চাফ নকৰাকে থাকে, সাত দিন বা দহ দিন পোন্ধৰ দিন থাকে, তেনেকুৱা তাৰ পৰা ইভেন মহে কণী পাৰে বুলি মানুহৰ হেৰি। চিকুনগুনিয়া ঠিক একেধৰণৰ ডেংগুৰ দৰে এইটো ভাইৰাছ একে ভাইৰাছে হয়, গতিকে তাৰো তেনেকে প্ৰায় অলমষ্ট ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ এইটো ডিৰেকশ্যন দিছে যে তাতে আমি গোটেই ফগিং কৰো আৰু তেনেকে মানুহৰ মাজত এৱাৰনেছ আনো যাতে তেওঁলোকে অন্তত হাফ চাৰ্ট নিপিন্ধি ফুল চাৰ্ট পিন্ধিব পাৰিলে ঠিক এফেক্টেড এৰিয়াবিলাকত, যাতে নিজৰ গাটো সুন্দৰকৈ থাকিব পাৰে, যাতে যাতে মহে কামুৰিব নোৱাৰে।
1: কিন্তু এই যে তথাপিও ডেংগু বাৰে বাৰে হৈ আছে, চিকুনগুনিয়াও নতুনকৈ আহিছে, এই ডেংগু আৰু চিকুনগুনিয়াৰ চিকিৎসা ব্যৱস্থা কি ধৰণৰ?
0: চিকিৎসা ব্যৱস্থা
1: ভাইৰাছৰ
0: কথা আহিব, এইটো ঠিক স্পেচিফিক ট্ৰিটমেণ্ট নাই যিটো ভাইৰাছ, আৰু তেনেকৈ কিন্তু আমাৰ ডায়গ্নছিছৰ ব্যৱস্থাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে আমাৰ সকলোবোৰ ব্যৱস্থা আছে, তেওঁলোকৰ যিখিনি আমাৰ ৰিয়েজেণ্ট প্ৰয়োজন আছে আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ তৰফৰ পৰা আমি যথেষ্ট বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে, মাত্ৰ আমাক লাগিব সজাগতা, আৰু জ্বৰ হ'লে বা তেনেকুৱা লক্ষণবিলাক দেখা দিলে নিশ্চয় ওচৰৰ চিকিৎসালয় লৈ যাব লাগে।
1: চিকুনগুনিয়াৰ ডেংগুৰ লগত লক্ষণবিলাক একেই নেকি?
0: একেই মাংসপেশীৰ বিষ,
1: গাঁঠিৰ
0: বিষ,
1: কিন্তু ডেংগু আৰু চিকুনগুনিয়াত খুব হাই ফিভাৰ নহ'ব,
0: হাই ফিভাৰ নহ'ব পাৰে, এনেই জাষ্ট পানী লগাৰ দৰে জ্বৰ হ'ব পাৰে, কিন্তু গাৰ বিষটো খুব হয়, গাঁঠিৰ বিষ হয়,
1: আৰু এনকেফেলাইটিছৰ ক্ষেত্ৰত মূৰৰ বিষ যথেষ্ট,
0: মূৰৰ বিষ যথেষ্ট হয়, আৰু জ্বৰটো জেনেৰেলি খুবেই
1: বেছি হয়, খুব বেছি হয়। এই সময়খিনি কিন্তু মেলেৰিয়াৰ কাৰণেও আমাৰ অসমখন কুখ্যাত, গতিকে মেলেৰিয়াৰ উপদ্ৰৱ কি ধৰণৰ?
0: মেলেৰিয়া উপদ্ৰৱ একচুৱেলি আমাৰ এতিয়ালৈ আমাৰ মেলেৰিয়াত আচলতে আমাৰ বহুত খুব এলাৰ্ট হৈছে, এইটো বহুত পুৰণাৰ বহুত দিনৰ পৰা এইটো আমাৰ এফেক্টেড হৈ আছিলে, তাৰমানে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে, মেলেৰিয়াৰ মেইন থিমটো হৈছে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে, গতিকে মেলেৰিয়া জ্বৰ হ'লে আমি লগে লগে তাৰ পৰীক্ষা কৰাওঁ, তাৰ যেনেকে তেজ পৰীক্ষা কৰাওঁ, আৰু তেনেকৈ তেজ পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন দুধৰণৰ আছে, এটা মাইক্ৰস্কোপত স্লাইড চাই কৰিব পাৰে, এটা হৈছে কি যিকোনো ঠাইত আমাৰ ৰিপিট ডায়গ্নষ্টিক কিট বুলি এটা আছে, তাতে যাই আপুনি যিকোনো ফিল্ডতো কৰিব পাৰে তেনেকুৱা, সেইকাৰণে মেলেৰিয়াটো ডায়গ্নষ্টিছটো খুব সুন্দৰ হৈছে, আৰু লগে লগে চিকিৎসাটোৰ ব্যৱস্থাটো যিকোনো হ'ব পাৰে, গ্ৰাউণ্ড লেভেলতো চিকিৎসাটো কৰিব পৰা যায়,
1: ঔষধো
0: উপলব্ধ,
1: ইয়াত মেলেৰিয়া যিহেতু এটা পৰজীৱীৰ পৰা হয় আৰু তাৰ যিহেতু এটা প্ৰমাণিক ঔষধ আছে, আৰু এবিধ নহয় বহুত ধৰণৰ ঔষধে আছে, আৰু সেই ঔষধ আমাৰ প্ৰাইমেৰী হেলথ চেণ্টাৰবিলাকতো
0: উপলব্ধ,
1: গতিকে মেলেৰিয়াৰ যিটো চিকিৎসা ব্যৱস্থা সেইটো সৰ্বব্যাপ্ত, আমাৰ সকলো একদম গ্ৰাছৰুট লেভেললৈ তাৰ চিকিৎসা ব্যৱস্থাটো আছে, গতিকে ইয়াৰ আৰু এইটো ঘৰত থাকিও ট্ৰিটমেণ্ট কৰিব পাৰি নহয় জানো, মেলেৰিয়াত খুব কমেই হস্পিটেলাইজেশ্যন লাগে নেকি? হয়, গতিকে আমি কিন্তু চিকুনগুনিয়া ডেংগুৰ ক্ষেত্ৰত ঘৰত থাকি ট্ৰিটমেণ্ট হ'ব জানো?
0: নাই, যদি আচলতে এইবিলাক লগে লগে হস্পিটেলাইজ কৰিব লাগে।

0: হৈ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ তৎক্ষণাত খুব কম সময়ৰ ভিতৰত অন্যলৈ বিয়পিব পাৰে। সেইকাৰণে এইটো হস্পিটেলত আহিব লাগে আৰু তাৰ কাৰণে আমি স্পেচিয়েল বেড ৰখা হয়, আইচলেশ্যন বেড কিছুমান থাকে, তাতে যাতে এই বেমাৰটো তাতে ট্ৰিটমেণ্ট কৰি তাতে ৰেষ্ট ললে, ৰেষ্ট লৈ যাতে ভাল হ'ব পাৰে, যাতে অন্য ঠাইলৈ অন্য মানুহলৈ যাতে বিয়পিব নোৱাৰে, তাৰ কাৰণে ঘৰত নহয় এইটো হস্পিটেলত চিকিৎসা কৰিব লাগে, তেতিয়া সুন্দৰ হয়।
1: তাৰোপৰি আৰু কিছুমান আপুনি কৈছে যে ভাইৰেল হ'লেও এনকেফেলাইটিছ বা ডেংগু এইবিলাকৰ পৰা অকণমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যেনে আপুনি কৈছে শৰীৰৰ অভ্যন্তৰত ৰক্তক্ষৰণ হ'ব পাৰে ডেংগুৰ ক্ষেত্ৰত, আৰু চিকুনগুনিয়াত তেনেকুৱা হয় নেকি?
0: নহয়, চিকুনগুনিয়াত তেনেকৈ ৰক্তক্ষৰণ নহয়, জেনেৰেলি কিন্তু তথাপি জ্বৰ থাকিব, তেনেকৈ চৰ্দি থাকিব, কষ্ট পাব পাৰে।
1: চিকুনগুনিয়াৰ লক্ষণটোত অকণমান চৰ্দিৰ লক্ষণ আহে নেকি?
0: চৰ্দিৰ লক্ষণ আছে
1: বেছি। আৰু ডেংগুৰ ক্ষেত্ৰত?
0: ডেংগুৰ ক্ষেত্ৰতো আছে, কিন্তু ডেংগুৰ ক্ষেত্ৰত চৰ্দিৰ লক্ষণ কিছু থাকে, কিন্তু তথাপিতো তাত গাঁঠিৰ বিষটো খুবেই বেছি থাকে।
1: এই সময়ছোৱাত, বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত, যদি চৰ্দি জাতীয় কিবা অসুবিধা মানুহে পায়, গতিকে সন্দেহ কৰিব লাগে যে ইয়াত চিকুনগুনিয়া হ'ব পাৰে।
0: আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা প্ৰত্যেক ব্লকতে আমাৰ এটা সদায় কণ্ট্ৰল ৰুম থাকে, ডে টু ডে ৰিপৰ্ট, আমাৰ প্ৰতিদিনৰ ডেইলি কি হৈছে কি হোৱা নাই, জ্বৰ কিমান হৈছে বা অন্য কি বেমাৰ হৈছে, তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে। গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না, কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে, আমাৰ কণ্ট্ৰল ৰুম আছে। গতিকে আমাৰ ষ্টেটলৈ, আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
1: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়াই আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানীজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিছ, এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ য'তেই লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয়নে নাই, তাত এখন বেড খালী আছেনে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতে আঞ্চলিক বাতৰি, আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে দুই ৰাজ্যৰ মুখ্য সচিবে এই বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলক বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই

0: সংঘাতমক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
1: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছোঁ বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয় সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব।
0: দুই ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আবদ্ধ হোৱা অসমৰ 246গৰাকী লোকৰ ভিতৰত 131গৰাকী লোকক অসমলৈ উভতি অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আবদ্ধ হৈ থকা বাকী সকলোকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়েৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুই ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুই ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কাৰ্যকৰী কৰা হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল ব্যৱস্থা নীতি 2026ৰ প্ৰতি আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুত উন্নয়নৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে অসমৰ হাইড্ৰকাৰ্বন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ জন্ম দিয়া অসম এতিয়া দেশৰ শক্তি যাত্ৰাৰ পৰৱৰ্তী অধ্যায় ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিয়ে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰিব। বিশেষকৈ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাত এই পদক্ষেপে বিশেষ অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত অৰিহণা যোগাব। তেওঁ লগতে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা অসম প্ৰিমিয়াম লীগৰ ফাইনেল খেলখন আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ফাইনেল খেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

কেশৱ মহন্ত ৰচিত গীতটি শুনিলে খগেন মহন্তৰ কণ্ঠত। এইবাৰ শুনাবলৈ লৈছো মনীষা হাজৰিকাৰ কণ্ঠৰ গীত, ৰচনা সতীশ দাসৰ, প্ৰযোজনা শংকৰ দাসৰ।

মনীষা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ কথা সতীশ দাসৰ আৰু প্ৰযোজনা আছিল শংকৰ দাসৰ। অনুষ্ঠানৰ এইবাৰৰ শিল্পী জয়ন্ত কুমাৰ শৰ্মা, গীতিকাৰ পূৰ্ণ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল জয়ন্ত কুমাৰ শৰ্মা। গীতটিৰ কথা আছিল পূৰ্ণ ভট্টাচাৰ্যৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব।

0: পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰূপালী কেওটনাথৰ কণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত গীত, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

ডিম্বেশ্বৰ দাসৰ ৰচনাৰে সেয়া আছিল ৰূপালী কেওটনাথৰ কণ্ঠৰ গীত। প্ৰযোজনা আছিল যজ্ঞ বেজবৰুৱাৰ। অনুষ্ঠানৰ শেষতীয়া উৎপল ৰাজখোৱা, গীতিৰ কথা গুণীন ৰাজখোৱাৰ, প্ৰযোজনা পুষ্পকান্ত বৰাৰ।

গুণীন ৰাজখোৱাৰ গীতৰ কথাৰে পুষ্পকান্ত বৰাৰ প্ৰযোজনাৰে সেয়া আছিল উৎপল ৰাজখোৱা গীতিমালিকা। সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়িছো আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে, মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলর নির্ভরযোগ্য বাতরির সঙ্গে আমার ওয়েবসাইট আকাশবাণী .gov.in। নতুন ভারত, ন রূপত আকাশবাণী।
1: অহা 25 আগষ্ট মঙ্গলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডৰ বুলনিৰ বিষয়ে দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত, মেঘালয়ত আবদ্ধ 131 গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, অসমসহ সমগ্ৰ উত্তৰ পূব নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, খাৰুৱা তেল প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰশংসা, কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সঁচ বীজৰ আবণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান, আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্য সচিবেই এই বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সমন্বিত এখন

স্মাৰকপত্ৰ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তক্ৰমে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী

0: জিয়া অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
1: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছে বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয়ে কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয় সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই।
0: দুই ৰাজ্যৰ প্ৰতিনিধি বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আবদ্ধ হোৱা অসমৰ 246গৰাকী লোকৰ ভিতৰত 131গৰাকী লোকক অসমলৈ উভতাই অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আবদ্ধ হৈ থকা বাকী লোকসকলকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়েৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। অসমসহ তথা উত্তৰ পূবত নিৰাপত্তাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট বাৰ্তা প্ৰকাশ কৰিছে। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ সীমা সুৰক্ষা বাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই মন্তব্য প্ৰকাশ কৰে। চিকেন্স নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দাৰ্জিলিঙৰ চুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ আৰু সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থাৰ, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰিডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। লগতে শ্ৰীশ্বাহে অসম আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন হ'ব বুলিও উল্লেখ কৰে। অসমৰ ধুবুৰী, বিহাৰৰ কিষাণগঞ্জ আৰু পশ্চিমবংগৰ চোপ্ৰাক লৈ তিনিকোণীয়া কেন্দ্ৰীয় ছিকিউৰিটি গ্ৰীড গঠনৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী সীমান্ত অঞ্চলৰে যাতে বিদেশী অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
2: চৰকাৰ কে গঠন কে 45 দিন কে ভিতৰ 1129 একৰ ভূমি BSF আৰু SSB কে লিয়ে শুভেন্দু জী নে দে দিয়া, কুছ 29 একৰ বাকী বচা হে। তৎপৰতা জো হে ও ভাৰতীয় জনতা পাৰ্টী কে মুখ্যমন্ত্ৰী নাতে নহীঁ হে। উনকো মালুম হে জব তক ঘুসপেট নহীঁ ৰোকতি না পশ্চিম বংগাল সুৰক্ষিত ৰহ সকতা হে না ভাৰত সুৰক্ষিত ৰহ সকতা।
0: উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰেই হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। বাংলাদেশ পশ্চিমবংগ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে পশ্চিমবংগ চৰকাৰে 1129 একৰ ভূমি সীমা সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। অসমৰ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো অনুপ্ৰৱেশকাৰী ৰোড আৰু কাঁইটীয়া তাঁৰ বেৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিৰে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্রীয় পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস দপ্তর মন্ত্রী হরদীপ সিং পুরীয় খারুয়া তেল আর প্রাকৃতিক গ্যাস অন্বেষণের সরকারে লওয়া পদক্ষেপক ভূয়সী প্রশংসা করেছে। রাজ্য সরকারে শেহতীয়াক কার্যকরী করা হাইড্রোকার

কাৰ্বন অন্বেষণ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল ব্যৱস্থা নীতি 2026ৰ প্ৰতি আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুত উন্নয়নৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে অসমৰ হাইড্ৰকাৰ্বন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ জন্ম দিয়া অসম এতিয়া দেশৰ শক্তিযাত্ৰা পৰৱৰ্তী অধ্যায় ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিয়ে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰিব। বিশেষকৈ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাত এই পদক্ষেপে বিশেষ অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত অৰিহণা যোগাব। তেওঁ লগতে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সঁচ বীজৰ আবণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক আৰু আত্মনিৰ্ভৰ ডাইল অভিযান শীৰ্ষক এখন ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। তেওঁ লগতে অসমৰ কৃষকৰ বাবে প্ৰমাণিত ডাইলৰ বীজত 100% ৰাজসাহাৰ্য প্ৰদানৰ বাবেও অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰাৰ লগতে নতুন খেতিয়কক দাইলৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত 2-3 বছৰৰ বাবে এই সুবিধা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। বিকল্প হিচাপে প্ৰমাণিত বীজৰ আবণ্টিত ধন বিনামূলীয়া বা ৰাজসাহায্যযুক্ত দৰত পোনপটীয়াকৈ কৃষকসকললৈ অধিক উৎপাদনক্ষম বীজ যোগান ধৰাৰ বাবে ব্যৱহাৰৰ অনুমতি দিবলৈ তেওঁ প্ৰস্তাৱ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলকো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে এগ্ৰিষ্টেকৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ পৰিচয় পত্ৰ লাভ কৰিছে, সেয়েহে তেওঁলোককো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ আওতালৈ অনা উচিত। মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনায়। সন্মিলনৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয় পত্ৰ আৰু আত্মনিৰ্ভৰ ডাইল অভিযানৰ অগ্ৰগতিৰ বুজ লয়। গুৱাহাটীৰ ফাঁচী বজাৰত 3টা পথত ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ইতিপূৰ্বে কৰা ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ঘোষণা কৰা এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডি চি পিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচী বজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 7 বজালৈ এই অঞ্চলটো বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত কালি গুৰুত্বপূৰ্ণ বৰ্ধিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠান আৰু প্ৰাণশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছ ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লী পৰাস্ত কৰি ফাইনেলৰ স্থান নিশ্চিত কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ মৌজাৰ প্ৰাক্তন মৌজাদাৰ ৰমেন দুৱৰাৰ কালি ফটিকাচোৱা অভয়াপুৰী বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। তেওঁ দীৰ্ঘদিনে মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছিল। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।

0: মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত বৈঠকৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম অশান্ত শ্বিলঙত নিৰাপত্তা বাহিনীৰ ফ্লেগ মাৰ্চ, দৈনিক জনমভূমি কাকতৰ শিৰোনাম যোৰাবাটৰ অৱৰোধ প্ৰত্যাহাৰ, নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মেঘালয়ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত চালক সন্থাৰ আন্দোলন স্থগিত শিৰোনামেৰে প্ৰকাশ কৰিছে। জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ইথানলযুক্ত পেট্ৰল উৎপাদনৰ বাবে দেশত প্ৰতিদিনে চেনীৰ মূল্য বৃদ্ধি হোৱাৰ এটা বাতৰিক তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফাইবল ডিজিজ হিচাপে ঘোষণা কৰাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত। মেঘালয়ত আবদ্ধ 131 গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অসমসহ সমগ্ৰ উত্তৰ পূবৰ নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল FC মুখামুখি।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিছো। আহা, তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী শিৱানী কলিতা।
0: শিৱানীয়ে ক'ৰ পৰা আহিছা?
1: মই টিহুৰ পৰা আহিছো।
0: আজি আমাক মেলত কি শুনাবা?
1: এটা কবিতা শুনাম। কবিতাটো মোৰ মায়ে লিখিছে।
0: আবৃত্তি কৰা।
1: কথাৰ জোলোঙা। মা, অ মা, মোৰ কথাৰ জোলোঙা খুলিবানে কোৱা, মোৰ যে কিমান কথা কিয় বাৰু নুশুনা, শুনিবই লাগিব আজি, নুবুজো একো মই, নহ'লে একোকে নেখাওঁ, নপঢ়ো, নুশুওঁগৈ। এদিন কি হ'ল জানা মা, মোৰ কথাত এটি জোনা কি পৰুৱা, এই আহে এই যায় লুকা ফাকু খেলা, এবাৰত থাপ মাৰি ধৰিলোঁ জানা, আৰু সুধিলোঁ ক'ৰ পৰা আহিছা, কি খোৱা কোৱা, এৰি দিয়া বা মোক নিদিবা মোচৰি, সকলো কথা তোমাক কম।

0: বাৰু খুলি, অনাই বনাই ফুৰো, নাই ঘৰ বাৰী, শামুকৰ পেটত পাওঁ খোৱা বস্তু বিচাৰি, আৰু যে কি খাওঁ ক'বলৈ লাগে চিন্তা, যেনিবা শুনি তুমি নাকটো কচোৱা, খাবলৈ বৰ মজা, চুই চালে বিজলোৱা, আমি খাওঁ কুম জেলেকুৱা, হাতৰ তলুৱাত মা ফাকত কুটনি, নকলো কথাটো খুলি মেলি দিলো হাতৰ মুঠি। ধন্যবাদ।
1: খুব সুন্দৰ হৈছে, তোমাৰ মায়ে ইমান সুন্দৰ কবিতাটি লিখিছে, তুমি মাৰ নামটো কৈ দিয়া।
0: মোৰ মাৰ নাম দৰ্পণা কলিতা।
1: খুব সুন্দৰ হৈছে, আমি কি কৰিম এতিয়া, ডাঙৰকৈ হাত চাপৰিব জানিম সুন্দৰ কবিতাটিৰ কাৰণে। তোমাৰ নামটো কোৱা।
2: মোৰ নামটো নিৰ্বিক ভূঞা।
1: নিৰ্বিক ক'ৰ পৰা আহিছা?
2: মই কাইলিপাৰাৰ পৰা আহিছোঁ।
1: কাইলিপাৰাৰ পৰা আহিছা, আজি আমাক মেলত কি শুনাবা?
2: এটা কবিতা গাম।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
2: ৰাতিপুৱা ৰঙা বেলি তোমাক প্ৰণাম, এক দুই তিনি চাৰি আমি গালো গান, পাঁচ ছয় সাত আঠ ফুল ফুলি গ'ল, ন টপ থাকি তাতে পৰিল ৰ'ল, নমস্কাৰ।
1: বা কি সুন্দৰ কবিতা আবৃত্তি কৰিলে, হাত চাপৰি বজাই দিম দেই, আকৌ আহিব নে আমাৰ মেলত?
2: আহিম।
1: তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী অৰিন্দিতা হাজৰিকা।
1: অৰিন্দিতা ক'ৰ পৰা আহিছা?
3: মংগলদৈৰ পৰা।
1: আজি আমাক মেলত কি শুনাবা?
3: কবিতা আবৃত্তি কৰিম,
1: কৰা।
3: কবিতাটিৰ শিৰোনাম কবি লক্ষ্মীনাথ বেজবৰুৱা। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম, শংকৰে দিলে বিশুদ্ধ ধৰ্ম, লাচিতে বাহুত বল, সতি জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল, বাজক দবা বাজক শংখ বাজক মৃদংখোল, অসম আকৌ উন্নতি পথত জয় আই অসম বোল।
1: এইবাৰ অকমানি ভাইটি, কি নাম তোমাৰ?
4: নমস্কাৰ, মোৰ নাম জিত চহৰীয়া।
1: জিত ক'ৰ পৰা আহিছা?
4: মই মংগলদৈৰ পৰা আহিছো।
1: ইমান দূৰৰ পৰা, কাৰ লগত আহিলা?
4: মই মা আৰু দেউতাৰ লগত আহিছো।
1: মাহঁতৰ লগত আহিছা, খুব ভাল কথা। অকণি মেল শুনানে? শুনা, ভাল লাগেনে? লাগে, সেইকাৰণে এবাৰ তোমাৰো ইয়ালৈ আহিবলৈ মন গ'ল নহয়নে? এতিয়া আমাক কি শুনাবা?
4: মই গান শুনাম।
1: গীত গাবা, গোৱা।
4: আই

0: ধন্যবাদ।
1: সুন্দৰ হৈছে, কোনে শিকালে তোমাক গীতটি?
0: মোক মায়ে শিকাইছে।
1: মায়ে শিকাইছে, খুব সুন্দৰ হৈছে। তুমি এনেদৰে গীত শিকি থাকিবা আৰু সুন্দৰকৈ আমাক আহি শুনাবা। গীতে কি কৰি ভাল পাওঁ বাৰু?
0: মই পঢ়ি ভাল পাওঁ, গান গাই ভাল পাওঁ।
1: গৰম বন্ধত কি কৰিলা?
0: মামা হাতত তাত গৈছো।
1: গৰমৰ বন্ধত মামা হাতৰ ঘৰত গৈছিলা, কি কৰিলা? কঁঠাল খালা, আম খালা, খালা নে নাই?
0: খালো।
1: ভাল লাগিলনে? আৰু এতিয়া আমি জিতৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: তি তোমাৰ নামটো কি?
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰবিয়াংকী ঠাকুৰীয়া।
1: ৰবিয়াংকী, ক'ৰ পৰা আহিছা?
3: মই বিজয়নগৰ উপহাৰীৰ পৰা আহিছোঁ।
1: আচ্ছা, আমাৰ মেলত আজি কি শুনাবা?
3: মই এটি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত শুনাম। তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী, তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী, তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী, তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী।

0: তারে বকত পরে থলি খামতি সোয়ালিয়ে, কাকসা পোতে তারে বকত পরে থলি খামতি সোয়ালিয়ে, তিলাই তিলাই ঘুরি ফুরে ওলা হেরে খামতি সোয়ালি, তিলাই তিলাই ঘুরি ফুরে ওলা হেরে খামতি সোয়ালি, তিলাই তিলাই ঘুরি ফুরে ওলা হেরে খামতি সোয়ালি। ধন্যবাদ।
1: ধুনীয়াকে গালা ভাইটি, তোমাৰ নামটো কোৱা?
2: কহিনুৰ অলংকৃত ভৰালী।
1: কহিনুৰ ক'ৰ পৰা আহিছা?
2: মই গুৱাহাটীৰ হেঙৰাবাৰীৰ পৰা আহিছো।
1: গুৱাহাটী হেঙৰাবাৰীৰ পৰা আহিছা? আজি কি শুনাবা মেলত?
2: কবিতা আবৃত্তি।
1: কবিতা আবৃত্তি কৰিবা? কাৰ কবিতা আৰু কোনটো কবিতা?
2: শিশু আৰু বসন্ত, কবি মিত্ৰদেৱ মহন্ত।
1: কৰা, আবৃত্তি কৰা।
2: ও বসন্ত কুচতহে কি ৰঙা নীলা ফুলৰ মালা লৈ আহিছো, সি পিন্ধাই দেচোন লতাৰ খোপাত কুঁহি পাতৰ কোমল থোপাত, চাওঁ আমি চকু ভৰি ৰূপ ছবিটি, ও বসন্ত সজাতহে কি মিঠা মাতৰ মৌসৰুৱা কুলি কেতে কি, এৰি দেচোন গছৰ

0: ডালত ঠেউ ধৰি নাচকতালক আমিও নাচো চেৱে চেৱে হাত চাপৰি দি। ধন্যবাদ।
1: খুব সুন্দৰ কবিতা এটি কহিনুৰেও সুন্দৰকৈ আবৃত্তি কৰিলে। তুমি ইমান ধুনীয়াকৈ আবৃত্তি কৰিবলৈ ক'ত শিকিলা, কোনে শিকালে তোমাক?
0: মোৰ মায়ে।
2: অকণিহঁত, সদায় কোৱাৰ দৰে আহা, এইখিনিতে ময়ো তোমালোকক এটি সাধু কওঁ। আজি মই ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে চেনী পুঠি আৰু বুঢ়া বুঢ়ী। এখন ভিতৰুৱা গাঁও, তাত এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল। ঘৰ মাটি যথেষ্ট আছে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী নাছিল। বুঢ়াৰ খেতি বাতিৰে ঘৰখন আটোম টোকাৰিকৈ চলি আছে। নৈৰ ওচৰত ভিতৰুৱা গাঁওখন হোৱা বাবে খাল বিলত প্ৰচুৰ মাছ। এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, ৰাইজৰ সকলো মানুহে মাছ খায়, আমিনো কিমান শাক পাচলি খাম, মাছলৈ গয়াৰ লগত নেযায় কিয়? বুঢ়াই ক'লে,
3: বুঢ়ী, মাছ মাৰিবলৈ হ'লে মাছ মৰা সঁজুলিখিনি যোগাৰ কৰ, তাৰ পাছত মাছলৈ যাম।
2: বুঢ়ীয়ে গাঁৱৰ এঘৰ মানুহৰ পৰা এখন জাকৈ কিনি আনিলে। জাকৈখনৰ পিছফালটো ভগা, তথাপি আকৃতিত জাকৈ। পিছদিনা লগৰ লগত বুঢ়া মাছলৈ গ'ল। জাকৈৰে মাছ মাৰি আছে, মাছ হ'লে এটাও পোৱা নাই। আনবিলাকে খালৈ ভৰাই মাছ পাইছে। বুঢ়াৰ জাকৈত কেতিয়াবা দুই এটা পানী বেং উঠে। খঙতে বুঢ়াই ঘৰলৈ আহিব খুজিলে। শেষবাৰৰ কাৰণে এবাৰ জাকৈখন মাৰি চালে, দেখিলে এটা পুঠি মাছ উঠিছে। পুঠি মাছটো লৈ বুঢ়া উভতিল। ঘৰলৈ আহি বুঢ়ীক ক'লে,
3: এহ, মাছ নাপালো, মাত্ৰ এটা পুঠি মাছ পাইছো, খালৈটোতে আছে।
2: বুঢ়ীয়ে খালৈটো চাই মাছটো জীয়াই থকা দেখি তাক নেখাই জীয়াই ৰখাৰ কথা চিন্তা কৰিলে। বুঢ়াৰ হতুৱাই পাকঘৰৰ ওচৰতে এটা খাল খান্দি পুঠি মাছটো বুঢ়ীয়ে খালত এৰি দিলে। বুঢ়ীয়ে মাছটোক সদায় গাখীৰ কলেৰে ভাত খুৱায়। কিছুদিন পাছত মাছটোৱে পোহ মানিলে। বুঢ়ীয়ে মাছটোক ভাত খাবলৈ বুলি মাতে, পুঠি আহ আহ ভাত খাই আহ। সি জঁপিয়াই জঁপিয়াই পানীৰ ওপৰলৈ আহে। বুঢ়ীয়ে গাখীৰ, ভাত আৰু অন্যান্য খাদ্য দিয়ে। ৰংমনে মাছটোৱে খায়। লাহে লাহে মাছটো ডাঙৰ হৈ আহিল, দেখিলেই মৰম লগা হ'ল। এদিনাখন বুঢ়ী মাকৰ ঘৰলৈ যাব লগা হ'ল। বুঢ়ীয়ে বুঢ়াক ক'লে, মই আজি মাৰ ঘৰলৈ যাম, এই তোলৈ মাছ আৰু ভাত পানী ৰান্ধি থৈছোঁ, পুঠিটোক আজি তয়ে ভাত খুৱাবি আৰু নিজেও ভাত খাবি, আবেলি পৰলৈ মই উভতি আহিম, মাছটোক লঘোণে নাৰাখিবি। সেইবুলি কৈ বুঢ়ী মাকৰ ঘৰলৈ গ'ল। বুঢ়ী মাকৰ ঘৰ পালেনে নাই বুঢ়াই পুঠি মাছটো
3: আহ আহ ভাত খাই আহ
2: বুলি মাটিলত মাছটো উঠি আহিল। বুঢ়াই ততালৈকে মাছটো ধৰি মাটিত ঠেকেচি মাৰিলে আৰু একুৰা জুই ধৰি মাছটোক ওলোটাই বগৰাই পুৰি লোণ নিমখেৰে জুতি লগাকৈ সানি ল'লে। বুঢ়াই ভাত উলিয়াই হৰিখ মনেৰে মাছটো খাই জ্বৰ উঠাৰ ভাও জুৰি বিচনাত শুই থাকিল। আবেলি বুঢ়ী মাকৰ ঘৰৰ পৰা আহি পালে। বুঢ়ীয়ে বুঢ়াই ভাত খালেনে নাই সুধিলত জ্বৰৰ কোবত ভাত খাব পৰা নাই বুলি ক'লে। মাছটোক ভাত খুৱাইছেনে বুলি সোধাত জ্বৰৰ কাৰণে খুৱাব নোৱাৰিলে বুলি ক'লে। লগে লগে বুঢ়ী পাকঘৰলৈ গৈ দেখে যে কেৰাহীত এতিয়াও ভাত নাই। পুঠি মাছটোক মাতিলে, সিও নাহিল। বুঢ়ী বুজিবৰ বাকী নাথাকিল, বুঢ়াই মাছটো নিশ্চয়কৈ খাইছে। তাই পোহা পুঠি মাছটো বুঢ়াই খাই বৈ জ্বৰ উঠা ভাও জুৰি শুই আছে। বুঢ়াৰ মুখত দাড়িৰ আৱৰণ দেখি তাই বুঢ়াৰ মুখ পৰীক্ষা কৰিবলৈ ল'লে আৰু দাড়িত দুডাল মাছৰ কাঁইট পালে। বুঢ়ীয়ে জানিলে বুঢ়াই তাইৰ পোহা মৰমৰ মাছটো খাইছে। বুঢ়ীয়ে মনৰ দুখেৰে কাটা দুডাল দুটা জাপৰ ভিতৰত সুমাই থলে। কেইদিনমান পাছত বুঢ়ীয়ে জাপ দুটা খুলি এটা জাপত এটা দৰা আৰু আনটো জাপত এটা কইনা দেখিবলৈ পালে। বুঢ়ী আনন্দত মতলীয়া হ'ল। তাই বুঢ়াক মাতিলে, অ' বুঢ়া, অ' বুঢ়া, চোৱাহিচোন, জাপৰ ভিতৰত দীপলিপ কৰে কইনা দৰা হৈ আছে। বুঢ়াই মনত অতি আনন্দ পালে। বুঢ়ী বামুণৰ ঘৰলৈ গ'ল বিয়াৰ দিন চাবলৈ। যথা সময়ত বিয়াৰ দিন আহিল। বিয়াৰ বাবে বেণ্ড পাৰ্টি, আতচবাজি আদি মাতিলে। গয়া ৰাজৰ হতুৱাই ৰভা সাজিলে। মাছ মাংস

0: ভাত লাডু দৈ আদিৰে হৰিহ মনেৰে ৰাইজক খুৱাই আশীষ ল'লে। বুঢ়া বুঢ়ী জোঁৱাই জী পাই আনন্দৰে দিন কটাবলৈ ধৰিলে। ভাল লাগিল নে সাধুটি? সাধুটিত বুঢ়াৰ ভাও ল'লে গংগা ছেত্ৰীয়ে। বাৰু আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ভাগ্যশ্ৰী বৰ্মন।
0: তুমি ক'ৰ পৰা আহিছা?
1: মই গাঁও নলবাৰী গোবিন্দপুৰৰ পৰা আহিছোঁ।
0: এতিয়া ভাগ্যশ্ৰী আমাক কি শুনাব মেলত?
1: মই এটা গীত শুনাম।
0: গীত গাবা, গোৱা।
1: তাতৈ

তাতৈ ঢোলে পুতি চৰাই কণে পুতি পলক তুলু থাকুৰে কাষতে মূৰতে হুৱাই ফৰা কলচি জাক মাৰি পানী আনে মেনকাৰে উৰ্বকি।

0: অসমৰে জীয়ৰী, অসমৰে বোৱাৰী, বাই ভনী পুতুমি মোৰে, অ বলক তুলো থাকুৰে, তাঁতৰ ঢোৰে পতি চলাইখনে পতি, বলক তুলো থাকুৰে, বলক তুলো থাকুৰে, বলক তুলো থাকুৰে।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম নৱন্যা শইকীয়া।
1: নৱন্যা, ক'ৰ পৰা আহিছা?
2: মই বামুণী মদন জ্যোতিনগৰৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: মই দীপেন বৰুৱাৰ এটি গীত গাবলৈ ওলাইছোঁ।
1: গোৱা।
2: এই

খনিগাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমিছা।

0: अजून कासून ऐ गाव आपून आपून ऐ गाव
1: খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম নবনাৰ কাৰণে? তোমাৰ নামটো কোৱা।
2: ঋষিকা ভৰত দাস।
1: ঋষিকা, তুমি ক'ৰ পৰা আহিছা?
2: বৰমা।
1: বৰমাৰ পৰা কি শুনাবা আজি আমাক মেলত?
2: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, আবৃত্তি কৰা।
2: আজি মোক মৰম কৰা মা, আজি মোক মৰম কৰা, অলপ মৰম কৰা, মনটো দেখোন বেয়া লাগি আছে, আজি অথনিৰে পৰা, কেতিয়াবা মই খেলি থাকিলেও হঠাতে ওলোৱা আহি, মোৰ খেলা চাই মোৰ ফালে চাই, তুমি চোন থাকা আহি, হাত বোলাই দি মোৰ কপালত কলাত দেখোন লোৱা, শুনতি মোৰ বুলি মা তুমি দোকালত চুমা খোৱা, কেতিয়াবা আকৌ কাষলৈ গ'লেও মোক দেখোন কোৱা মা কাম আছে মোৰ, আমনি নকৰ আঁতৰ আঁতৰি যা, ইমান যে মোৰ বেয়া লাগে মা, ইমান যে খং উঠে, তেতিয়া তোমাক মাতিবলৈ মোৰ মনেই নেথাকে মুঠে। নমস্কাৰ।
1: সুন্দৰ হৈছে। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী হৃতিক পি কুমাৰ।
1: বাৰু হৃতিক, ক'ৰ পৰা আহিছা?
3: মই নলবাৰী বুঢ়ীনগৰ গাঁও।
1: আজি আমাৰ মেলত কি শুনাবা?
3: দীপেন বৰুৱাৰ গীত
1: গোৱা।
3: এইখনি গাঁও বুকুৰ আপুনি, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই।

कोई कहूँ से मुखे मुखे हाई देखूँ फुलर पातर खजून कसून।

0: খনিগাঁও বুকুৰ আপুনিয়াতে দেখোন নতুন সপোন, কোনে জুমি চাই জৰি দাপোন, ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন।
1: ধন্যবাদ,
2: সুন্দৰ হৈছে, ভালকৈ গাইছা, খালি এটা লাইন ভুল কৰিছা, আল ফুলকৈ কহুৱা হালিছে, হাঁহিছে নহয় দেই, সেইবিলাকো মন কৰিবা। এতিয়া আমি হৃতিকৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ কওঁনি ভাইটি, কি নাম তোমাৰ?
3: মোৰ নাম শ্ৰী দেৱাশিষ কাশ্যপ।
2: তুমি মেলাত কি শুনাবা?
3: এটি গান।
2: তাৰ আগতে তুমি ক'ৰ পৰা আহিছা কৈ লোৱাচোন?
3: নলবাৰী কেন্দুকুছি গাঁৱৰ পৰা।
2: নলবাৰী কেন্দুকুছিৰ পৰা, বহুত দূৰৰ পৰা আহিছা, বাৰু এতিয়া

আই দেউরে জটরতে মোরে গুন গুনালে, আই দেউরে জটরতে হোরে

0: তরা, আই দেউরে বুকু কপাই, আই দেউরে বুলানিতে পোহাররে ঠেমালি, পোহাররে ঠেমালি। ধন্যবাদ।
1: সুন্দৰ হৈছে, আমি কেইটা ডাঙৰকৈ হাত চাপৰি বজাই দিম। আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামণি বাইদেউৱে আজিৰ মেলৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

মিডিয়ামৰ ঘৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি শুনাবলৈ লৈছো ৰাণ চিনেমাখনৰ গীত। প্ৰথমে শুনক অলকা য়াগনিক আৰু উদিত নাৰায়ণৰ দ্বৈতকণ্ঠৰ এই গীতটি।

0: পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজে অতিক্ৰম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: অলকা ইয়াগনিক আৰু সানু নিগমৰ দ্বৈতকণ্ঠত শুনক ৰান ছবিখনৰ আন এটি গীত।

0: মাহিলী কিস্তিত সুদ পরিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানেই যে এই অনুষ্ঠানৰ মাজেৰে আমি সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ বিশেষ অৱদান আগবঢ়োৱা একোগৰাকী ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনো আৰু তেওঁলোকে জীৱনটোত এই সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত কিদৰে জড়িত হৈ পৰিল, তেওঁলোকে কিদৰে আগবাঢ়ি গ'ল, যি অৱদান অৰিহণা, সেই সম্পৰ্কে আমি শ্ৰোতাসকলক জনাবলৈ প্ৰয়াস কৰি আহিছো। আজি আমাৰ মাজত এনেকুৱা এগৰাকী শিল্পী আছে যিগৰাকী শিল্পীৰ কণ্ঠৰ গীতৰ কিয়দংশ আপোনালোকে অনুষ্ঠানৰ আৰম্ভণিতে শুনিলে নিশ্চয় আপোনালোকে চিনি পাইছে, কণিকা ভট্টাচাৰ্য বাইদেউ। বাইদেউ, আপোনাক আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানটিৰ মাজলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: বহু বছৰৰ মূৰত বাইদেউক ষ্টুডিঅ'ত আমি এনেকৈ পাইছো কথা পাতিবলৈ। বাইদেউ, আপোনাৰ যি সৃষ্টিশীল জীৱনৰ কাহিনী, গোটেই জীৱনটো সংগীতৰ সৈতে যিদৰে জড়িত হৈ আছে আপুনি এতিয়ালৈকে, সেই সকলোখিনি কথা আমি আমাৰ এই অনুষ্ঠানৰ মাজেৰে শ্ৰোতাসকলৰ মাজলৈ আকৌ এবাৰ লৈ যাবলৈ প্ৰয়াস কৰিম। প্ৰথমে আপোনাৰ পৰা এই অনুষ্ঠানৰ আৰম্ভণিতে এবাৰ শুনিব বিচাৰিছো আপোনাৰ শৈশৱৰ কথা। আমি উভতি যাওঁ আপোনাৰ ঘৰখনলৈ, আপোনাৰ শৈশৱৰ সেই সময়খিনিলৈ। তেতিয়া সেই সময়খিনি কেনেকুৱা আছিল, আপোনাৰ জন্ম কত হৈছিল, আপোনাৰ মা দেউতা, আপোনাৰ পৰিয়ালত কোন কোন আছিল, তেখেতসকলৰ অৰিহণা আপোনাৰ জীৱনত কিদৰে আপুনি অনুভৱ কৰে এতিয়াও, সেই কথাখিনি, শৈশৱৰ কথা অলপ কওকচোন বাইদেউ।
1: মোৰ মা দেউতা, দেউতা আছিল কীৰ্তিপ্ৰসাদ শৰ্মা, মা আছিলে মহেশ্বৰী দেৱী। মোৰ জন্ম হৈছিলে মঙলদৈৰ চহৰত, মানে তাৰপিছতে মই তাত 5 বছৰমান মোৰ যেতিয়া হৈছে, 5-6 বছৰ, তেতিয়া মোৰ দেউতা মানে আজোককাহঁতৰ মৌজা এখন ল'বলৈ

গাঁৱৰ সৰু চহৰ এখনলৈ আহিলে আৰু তাতে মা দেউতা থাকিলে তাত। কিন্তু মই মঙলদৈতে ককা আইতাৰ লগতেই থাকি গ'লোঁ আৰু অলপ মৰমতো থাকিলোঁ। সেইকাৰণে কিছুমান আৰম্ভণিৰ পৰা বৰ হেৰি নহ'ল কামবিলাক মোৰ। তাৰপিছতে মই তাতে স্কুলত পঢ়িলোঁ, প্ৰাইমেৰী স্কুল, তাৰপিছতে মঙলদৈ বালিকা স্কুল, তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাই, তাতে পঢ়িলোঁ ক্লাছ নাইনৰ আধালৈ। তাৰপিছত দেউতাই মোক পাণবজাৰ, গুৱাহাটীৰ পাণবজাৰ স্কুললৈ লৈ আহিলে আৰু হোষ্টেলত থাকিলোঁ আৰু তেতিয়াৰ পৰা মোৰ পঢ়াত পাণবজাৰ স্কুলত আৰম্ভ হ'ল। কিন্তু গীত বুলি ক'লে মঙলদৈত কিন্তু মই আগতে সেই নৃত্য নাটিকা হয় কিবা নাচৰে কিবা তেনেকুৱাবিলাকতহে যাওঁ, কিন্তু গান তেনেকৈ মই গোৱা নাছিলোঁ। কিন্তু মোৰেই সৌভাগ্য নেকি ঘৰত মানে তেতিয়া ৰেকৰ্ড প্লেয়াৰ মানে মানুহৰ খুব কম আছিলে ঘৰবিলাকত। মোৰ খুৰা এজন, তেওঁ ফিলিপছ ৰেডিঅ'ৰ দোকান আছিলে আৰু তেওঁ মানে এইবিলাক চলাইছিলে ৰেকৰ্ড প্লেয়াৰ বা হেৰি, তেতিয়া গ্ৰামোফোন সেইটো অলপ উন্নতি হৈছে আৰু। তেতিয়া খুৰাই সেই ৰেকৰ্ড প্লেয়াৰটো বৰ সুন্দৰকৈ কাঠেৰে বক্সত বৰ সুন্দৰকৈ বনাই ল'লে আৰু গুৱাহাটীত নতুন ৰেকৰ্ড আহিলেই খুৰাই লৈ যায় ভৰালী ব্ৰাদাৰ্ছৰ পৰা। আৰু মই প্ৰত্যেকটো গান

0: কম আছিলে ঘৰবিলাকত। মোৰ খুৰা এজন, তেওঁ ফিলিপছ ৰেডিঅ'ৰ দোকান আছিলে আৰু তেওঁ মানে এইবিলাক চলাইছিলে, ৰেকৰ্ড প্লেয়াৰ বা হেৰি। তেতিয়া গ্ৰামোফোন সেইটো অলপ উন্নতি হৈছে আৰু। তেতিয়া খুৰাই সেই ৰেকৰ্ড প্লেয়াৰটো বৰ সুন্দৰকৈ কাঠেৰে বক্সত বৰ সুন্দৰকৈ বনাই ল'লে আৰু গুৱাহাটীত নতুন ৰেকৰ্ড আহিলেই খুৰাই লৈ যায় ভৰালী ব্ৰাদাৰ্ছৰ পৰা। আৰু মই প্ৰত্যেকটো গানেই লিখি লিখি শিকোঁ। সেই আৰম্ভণি মোৰ আচলতে গীতৰ তেনেকৈহে হৈছে, বিশেষকৈ ভূপেন দাৰ গীতসমূহ। গীত মই তেতিয়া একো শিকা নাই আৰু সুযোগো নাপালোঁ তেনেকৈ। তাৰপিছত মই যেতিয়া অকণমান নতুন গান এটা ভূপেন দাৰ গাই শিকি পেলাই যেতিয়া মই স্কুললৈ যাওঁ, মঙলদৈ স্কুলত পঢ়া সময়খিনিৰ কথা কৈছোঁ, তেতিয়া বাইদেউ আৰু ছাৰবিলাকে মোক মাতি নিয়ে কমন ৰুমত, এইটো গান গোৱাচোন, নতুন গান আহিছে, মানে চবেই নুশুনে তেতিয়া, আজিকালিৰ দৰে নহয়তো। তেতিয়া ৰেকৰ্ডখন কোনে কেতিয়া পায়, কাৰ ঘৰত ৰেকৰ্ড প্লেয়াৰ আছে, কথাবিলাক তেনেকুৱা হয়। তাৰপিছত মোক গাব দিয়ে, তাৰ কিবা ভাল পালে নেকি, তাৰপিছত বিহু বা কিবা হ'লে কম্পিটিশ্যন মই জইন নকৰোঁ, মোক জোৰকৈ কোনোবাই কোনোবাই জইন কৰাই দিয়ে। তেতিয়া মই বিহু সময়ত মই ক'ৰবাত ছেকেণ্ড প্ৰাইজ, ক'ৰবাত থাৰ্ড প্ৰাইজ, তেনেকৈ কিবা পাওঁতে মই ভাবিলোঁ মই দেখোন গান গাব পাৰোঁ অকণমান।
1: এইটো কিমান চনৰ কথা?
0: সেইটো মই ক্লাছ নাইন, কিমান হ'ব, 57-58 হ'ব নেকি, 60 হোৱা নাই, নাই হোৱা আমাৰ ক্লাছ।
1: আৰু এটা কথা জানিব মন গৈছে, আপোনাক দেখো এগৰাকী হাঁহিমুখীয়া, খুব গহীনকৈ দেখো, শৈশৱত কেনেকুৱা আছিল?
0: শৈশৱতো মই ঠাণ্ডাই আছিলোঁ, বেছি উৎপতীয়া নাছিলোঁ, কিন্তু অলপ মৰমত থকাৰ কাৰণেই অকণমান অৱহেলা হৈছিলে, পঢ়াতেই হওক গানতেই হওক। কিন্তু গীত তেনেকৈ আৰম্ভ যে হ'ল, তাৰপিছত মোক মানে এজন পৰেশ দাস বুলি পেলাই এজনৰ ওচৰত অকণমান শিকাবলৈ যো জা কৰিলে, আৰু পাৰুল দেৱী আছিল তেতিয়া মঙলদৈত, জানা চাগে তেখেতৰ ডাঙৰ হেৰি। তেনেকৈ অলপ চলপ শিকি মইতো গুৱাহাটীলৈ গুচি আহিলোঁ আৰু তেনেকৈ গীতৰ পথাৰখন তেনেকৈহে সোমাইছিলোঁ। আৰু জানানে, মই গানটোৰ কিনো অৰ্থ সেইটো মই নাজানো। তাৰপিছত আমাৰ খীৰা বাইদেউ বুলি এগৰাকী আছিলে, তাৰপিছত এনেকৈ কোনোবা ভাল গায়িকা আছিল আৰু, তাৰপিছত তেখেতসকলে তেজপুৰত ডিব্ৰুগড়ত ক'ৰবাত নতুন গান ওলালে মানে শিকাই দিয়ে বা গায়, তেনেকৈ শিকোঁ আৰু। তাৰ এদিন স্কুলত মই সন্দিকৈ কলেজত আহোঁতে মই এইটো খুব গাইছিলোঁ, পদ্ম চকু নীলা ভৰা, হাঁহিটি যে মন ভৰা,
1: অলপ গাই শুনাব নেকি?
0: অঁ, মই দুলাইন বাৰু গাই শুনাম, কিন্তু সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো মানে। প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ, এটা হেৰিও কৰিলোঁ, চিটিত ভৰালোঁ, কিহৰ বাবে ফুলে হাঁহে ফুলে নাচে। তাৰপিছতে সেই গানটো গাওঁ, এতিয়া মই ভাবোঁ মই এই গানটো আচলতে এইটো ল'ৰাই গোৱা গান, এতিয়াতো মই কেতিয়াও সেইটো গান নাগাওঁ। সেই জুলাইন মই গাই শুনাইছোঁ বাৰু, মোৰ সেই আহি অঁ

0: এনেকুৱাই আছিলে গানটো, মই অলপ পাহৰিছোঁ।
1: আৰু বাইদেউ আপোনাৰ পৰিয়ালত আপোনাৰ ভাই ভনী?
0: মোৰ দেউতা মাৰ উপৰিও মোৰ ভনী তিনিজনী, তিনিজনী মানে আচলতে এগৰাকী ঢুকাল অলপতে, মোৰ পিছৰজনী আৰু দুগৰাকী আছে এতিয়া, আৰু ভাইও মোৰ তলৰ ভাইজন ঢুকালে, তাৰ তলত আৰু দুটা আছে।
1: আৰু শৈশৱতে মা দেউতাই কোনোবাই গানৰ প্ৰতি কিবা বিশেষ ৰাপ আছিল নেকি তেওঁলোকৰ?
0: বিশেষ ঠিক ৰাপ নাই, কিন্তু মাৰ অকণমান আছিলে, মায়ে অকণমান বৰগীত চৰগীতো গাইছিল বা আমাক গাবলৈ উৎসাহ দিছিলে। মোৰ বিয়াৰ পিছত হয়তো মোৰ গান গোৱা নহ'লেই হয়, মায়েহে কয় কি প্ৰগ্ৰেম পাইছোঁ কিয় নাযাওঁ, মই গৈছোঁ ৰ, মই মানে ইহঁত সৰু আছিলে ল'ৰা দুটা। সেই তেনেকৈ মাৰ উৎসাহত মই বহুত দিনলৈ মানে গীত গালোঁ। সেইকাৰণে মাৰ এটা উৎসাহ আছিল, আৰু মোৰ খুৰা এজন আছিলে, এনেই ঘৰত আমি বুলবুল খুৰা বুলি মাতোঁ, তেওঁৰ গলাটো খুব ভাল আছিলে, ভাল গায়। আৰু এগৰাকী মোৰ বৰমা আছিলে, বৰমাক তুমি চিনি পাবা, বৰমাৰ বায়েক হ'ল ৰাজবালা দেৱী শ্বিলঙৰ, এই মোৰ তলৰ গৰাকী মোৰ নিজৰ বৰমা, এই বৰমাহঁতেও গান চান ভাল গাইতো গোটেইকেইজনী, সেই তেনেকৈও এটা পৰিসৰ পাইছিলোঁ। আৰু মোৰ তলৰ ভনীজনীয়ে কিন্তু ভাল গান গাইছিলে, আৰু যিগৰাকী ঢুকাল তাই এক্টিং কৰিছিলে, তাই মঙলদৈ কলেজত বেষ্ট এক্ট্ৰেছ হৈছিলে, আজি মোৰ মনত পৰিছে তাইলৈ। তাইৰ নাম মণিকা আছিলে, আৰু জ্যোতিকা এতিয়া ভৰলুত থাকে, গীতৰ লগত সম্পৰ্ক নাই, মই বা কেনেকৈ চলাই আছোঁ মই নাজানো আৰু, সেয়া আৰু।
1: ভাল লাগিল শৈশৱৰ কথাখিনিও শুনিলোঁ। আৰু স্কুলত পঢ়ি থাকোঁতে শিক্ষাগুৰুসকলেও আপোনাক আগ্ৰহেৰে
0: বহুত উৎসাহ দিছিলে? মই পাণবজাৰ স্কুলত থাকোঁতে পাইছিলোঁ জগদীশ শৰ্মা, দেৱেন শৰ্মা আৰু ৰমেন দাক, সেইটো মানে মোৰ এটা খুব ডাঙৰ সৌভাগ্য আছিলে তেখেতসকলক পোৱাটো।
1: সেইটো আপুনি টাৰ্নিং পইণ্ট বুলি ক'ব বিচাৰে নেকি?
0: একেবাৰে, তাৰমানে মই ৰাম

0: ধেনুৰ আকাশ ৰঙা দেৱেন্দাৰ লগত তেতিয়া দেৱেন্দা কেনেকুৱা এজন মানে এতিয়া ভাবিলে তেতিয়া না বুজি পোৱা নাছিলোঁ। আহিলোঁ ফূৰ্তি কৰি বহিলোঁ গালোঁ ফুল কৰিলে আকৌ শিকাই দিছে তাৰপিছত গ'লোঁ। তাৰপিছত আটাইতকৈ ডাঙৰ কাম হৈছিলে নাইনত থাকোঁতে জ্যোতি চিত্ৰবন সেইদিনাখন অপেন হৈছিলে নেকি সৰুকৈ মানে পাতিছে তাত সৰুকৈ মানে ডাঙৰকৈ কিন্তু এতিয়াৰ নিচিনা জ্যোতি চিত্ৰবন নহয়। তাত আমাক হেৰি মোৰে ভাৰতৰে মোৰে সপোনৰে গীতটো গাবলৈ মানে মাতিলে আৰু এনেকুৱা সৌভাগ্য আছিল মোৰ লগত সেই অৰুণা যে মই কৈছিলোঁ অৰুণা হাজৰিকা তাইও গাইছিলে তাইৰ উপাধিটো মই অলপ পাহৰিছোঁ অৰুণা মই গাইছোঁ আৰু বজাইছিল কোনে জানানে মই এতিয়া ভাবিলেও ফটো এখন যে কিয় তুলি নথলোঁ বজাইছিলে প্ৰভাত দাই বাঁহী জয়ন্ত হাজৰিকাৰ গীটাৰ আৰু ভায়লিন বজাইছিলে বিজয় শংকৰ আৰু তবলা কোনে বজাইছিল মই অলপ পাহৰি গৈছোঁ তেখেতো স্বনামধন্যই হ'ব আৰু আৰু তেতিয়া পাব্লিচিটি অফিচটো হেৰিত আছিলে এফালে ক'ৰবাত আছিলে ভাড়াঘৰত চানমাৰি অলপ পাৰ হৈয়ে যে তাতে আছিলে তাৰপিছত তাতে আমাৰ ৰিহাৰ্চেল হয় গানটোৰ। এতিয়া কিন্তু ভাবিলে আমি ইমান ডাঙৰ কাম এটা কৰিছিলোঁ ইমান ডাঙৰ ডাঙৰ শিল্পীকেইজনৰ লগত যে থিয় হৈ সেইবিলাক একো ভাবেই নাছিল এতিয়াহে ভাবোঁ ইছ ৰাম এইবিলাক যে চিন একো নাৰাখিলোঁ তেতিয়া মোবাইলৰ যুগো নাছিল অৱশ্যে কিন্তু মানে ভাবিলে কিন্তু এতিয়া খুব ভাল লাগে।
1: এবাৰ গুণগুণাই দিব নেকি সেই গানটো?
0: অকণমান গাব পাৰোঁ এইটো।

0: খুব ভাল লাগিছে কণিকা বাইদেউ আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছোঁ। আজি যেতিয়া আপুনি ষ্টুডিঅ'লৈ আহি আছিল, আকাশবাণীলৈ আহিছে, নিশ্চয় বহু কথা মনলৈ আহিছে,
1: একেবাৰে আহিছে। মই অলপ বেলেগ দেখিছোঁ, বহুদিন মই অহা নাই, কিন্তু এজনে মোক তলত, কিন্তু তোমাৰ যেতিয়া কথা সুধিলোঁ ক'ত চিনি পাইছে, বহুদিন অহা নাই এনেকৈ কৈছে, মোৰ ভাল লাগি গৈছে, হওক এজনে হয়তো চিনি পাইছে, কিন্তু ইয়াত বহুত স্মৃতি জড়িত হৈ আছে। কেনেকৈ জড়িত হৈ আছে তুমি সুধিলে ক'ম বাৰু।
0: হয়, সেইখিনি আমি কথা পাতিম, সেই কথাখিনিও। আপোনাৰ স্কুল পাণবজাৰত, পাণবজাৰ ছোৱালী হাইস্কুল নহয় জানো, তাৰ পাছত আপোনাৰ পৰৱৰ্তী সময়ত আপোনাৰ শিক্ষা জীৱন
1: সন্দিকৈ কলেজত।
0: সন্দিকৈ কলেজত আপুনি কি ধৰণে সংগীতৰ ক্ষেত্ৰত উদগনি পালে বিভিন্নজনৰ পৰা, বা সেই সময়ৰ পঢ়াৰ পৰিৱেশটো শিক্ষাগুৰুসকলৰ কথা নিশ্চয়কৈ ভাল পাব।
1: আৰু আমি তেতিয়া ছাত্ৰীবাসত আছিলোঁতো, তাতে এটা আমাৰ বেলেগ এটা হেৰি, সৰস্বতী পূজাই হওক, কলেজ সপ্তাহে হওক, আমাৰ হোষ্টেলত থকাখিনিৰ মানে বেলেগ এটা ফূৰ্তি। আৰু কিবা এটা পাতিলেই প্ৰীতি বাইদেউ, হীৰেণ ভট্টাচাৰ্যীৰ বায়েক হয়, আমাৰ অসমীয়াৰ হেৰি আছিলে, তেখেতসকলে মোক গান গাবলৈ কয়। মই ভূপেন্দাৰ গানবিলাক গালে তেখেতসকলে খুব ভাল পায়। আৰু তেতিয়া মোৰ কি হৈছিলে, মই যে সেই ৰেকৰ্ডবিলাক যে শুনি শুনি, অকল অসমীয়া নহয়, বঙালী ভাৰ্চনবিলাকো হেৰি লৈ যায় ৰেকৰ্ডবিলাক, তেতিয়া সেই ৰেকৰ্ড গানবিলাক শুনো, চবেইতো গানবিলাক নাপায়, তেতিয়া খুব ইণ্টাৰেষ্ট থকাবিলাকে বা তেনেকুৱা ৰেকৰ্ডখন পাবলৈ ডাঙৰ কথা। আৰু কি ভূপেন্দাৰ গান ওলাইছে, মই বঙালীও গাওঁ শুনাওঁ, এই এটুকুৰা লুহুৱা মেঘ ভাঙি যায় তাৰ বেঙলিটো, একখানা মেঘ ফিৰছে, এইবিলাক শুনি শুনি শুনি মই মানে তেতিয়া মানে মই অকণমান ভালকৈ গাব পাৰিছিলোঁ নেকি, আৰু চৰ্চাও হৈছিল, মানে নপঢ়ি পেলাই অনবৰত মই সেই নতুন গানটো কেনেকৈ লিখিম, কেনেকৈ শিকিম, এনেকৈ শিকি শিকি পেলাইহে মই কৈ থাকোঁ যে গানৰ জগতখনত সোমোৱা। সেইকাৰণে মুকুলদাহঁতে মোক অলপ শিকালে বাৰু, কিন্তু মই ভূপেন্দাকহে গুৰু বুলি কওঁ। তাৰপিছত আকৌ জয়ন্ত হাজৰিকাৰ গান পিছলৈ আহিছে, সন্দিকৈ কলেজতো ঠিক তেনেকেই বাইদেউহঁতে মাতি নি পেলাই মোক গাব দিয়ে, হোষ্টেলত হেৰি যে বাহিৰতে বহি কেতিয়াবা হেৰি হয়, নতুন চিনাকি আমাৰ হেৰি হোষ্টেলতো পাতে, তেনেকুৱা তেনেকৈ গাওঁ। আৰু যেতিয়া কলেজ সপ্তাহ হয় তেতিয়া মই প্ৰথম বছৰ জইন কৰিব খোজা নাই, এইকাৰণে বাপৰে, সন্দিকৈ কলেজত ইমান ডাঙৰ ডাঙৰ, স্নেহলতা দাস আছে, লোকগীত গায়, ৰবীন্দ্ৰ সংগীত গোৱাটো ক'বই নালাগে, বেলেগ আৰু, একদম গুৰু লৈ পেলাইহে যায় জইন কৰিব। তাৰপিছতে আৰু তেতিয়া অৰ্চনা মহন্ত মই ইউনিভাৰ্চিটিত পোৱা নাই, তাৰ পিছৰ বছৰত অৰ্চনা গৈছে, তেতিয়া অৰ্চনা ৰেডিঅ' আৰ্টিষ্ট হ'ল, তাই কম্পিটিশ্যনত জইন কৰে, আৰু মোৰ লগত খুব মানে ঢুকুৱাৰ আগদিনাখনলৈ মানে মোৰ লগত খুব এটা তাইৰ হেৰি, যদিও অলপ ডাঙৰ কিন্তু মানে আমি সমনীয়াৰ নিচিনাকৈ, তাই কয় মোক তই কিয় জইন নকৰ, মই বোলো মই এইবিলাকৰ লগত কেনেকৈ পাৰিম, কিন্তু বাইদেউহঁতে যে মোৰ গান শুনে, হোষ্টেল ছুপাৰ বাইদেউ একদম মানে জোৰ জবৰদস্তি গোৱায়, মই ৰবীন্দ্ৰ সংগীত নাজানো, বিশ্বাস কৰিব মই এটা ৰবীন্দ্ৰ সংগীতে শিকিছিলোঁ, তাকো মানে বিথিকা বোস বুলি কলিকতাৰ

0: লেকচাৰ এগৰাকী হেৰি আছিলে, ইংলিছৰ লেকচাৰ আছিল, তেখেতে মোক শিকাই দিছিলে, উচ্চাৰণ নহয় একদম মানে শিকাই দিলে। তাৰপিছত তেনেকৈ কম্পিটিশ্যনত প্ৰথম বছৰ জইন কৰিলোঁ, কৰি পেলাই মই বেষ্ট ছিংগাৰ হ'লোঁ, কিন্তু মই চবতে হয়তো ফাৰ্ষ্ট প্ৰাইজ বা ক'ৰবাত থাৰ্ড প্ৰাইজো পাইছোঁ, মিলাই পেলাই মই শ্ৰেষ্ঠ হ'লোঁ বাৰু। তাৰপিছত ফাৰ্ষ্ট ইয়াৰত আৰু ছেকেণ্ড ইয়াৰ চাৰিও বছৰে মই পিছত হিন্দী মডাৰ্ণ ছং মই নাগাওঁ, মোক এগৰাকীয়ে শিকাই দিলে হোষ্টেলৰ, দেই চালেহা বুলি ছোৱালীয়ে, মই এতিয়াও মনত পৰে, গোৱালপৰীয়া লোকগীত মই নাগাওঁ, এগৰাকীয়ে শিকাই দিলে। আৰু কামৰূপীয়া লোকগীত মানে এনেকুৱা, ৰামেশ্বৰ পাঠক দাদা আহিছে মানে হেৰিলৈ হোষ্টেলত, এতিয়া মানে কলেজ সপ্তাহত আমাৰ মানে বেলেগ আৰু, আহি কাৰোবাক শিকাই আছে কিবা এটা গান, এইটো গাবা তুমি এনেকৈ এনেকৈ। তাৰপিছতে মই দাদাক পালোঁ, দাদা আকৌ মোৰ দেউৰৰ লগত মানে চিনাকি, কেনেকৈ বোলে তাৰপিছত তুমি কি গাবা, মই কৈছোঁ এই কামৰূপী লোকগীত মই গাবলৈ, ঔ পক্ষী ৰয়া যাটো শিকাই দিলে মানে। তেতিয়া মই স্নেহলতা আছে, মইনো কেনেকৈ ফাৰ্ষ্ট প্ৰাইজ পাম, ছেকেণ্ড পালোঁ, কিন্তু এতিয়া কিন্তু তেনেকৈ গাব মই নোৱাৰোঁ। তাৰপিছতে আকৌ গোৱালপৰীয়া লোকগীতটো তেনেকৈ ঔ ৰংগিলাৰ ভাস্বৰ গৌ এনেকৈ গালোঁ। এই গাওঁতে যিবিলাক বিচাৰক আছিলে, বিচাৰক আছিল ৰমেন বৰুৱা, মুকুল বৰুৱা, হেমেন হাজৰিকা, মৃদুলা দাস বাইদেউকো পাইছোঁ এবাৰ মই, খগেন দা, এইসকল আছিলে। অকণমান চকুত পৰিলোঁ নেকি, তেতিয়া মুকুল বৰুৱাই মোক ক'লে, তুমিতো হোষ্টেলত থাকা, তুমি দেওবাৰে দেওবাৰে মোৰ তালৈ যাবা এনেকৈ ক'লে। তাৰপিছত দেওবাৰে দেওবাৰে মই আহোঁ, বাকীবিলাকে ফুৰিব যায় হেৰি কৰিব যায়, মই মানে তালৈ আহোঁ, আহি তাৰপিছতে অকণমান শিকোঁ। তাৰপিছত দেউতাই মোক তেখেতৰ লগত অকণমান ঠিক কৰি দিলে, দেউতাই মই তেখেতৰ ওচৰত শিকি পেলাই মই অডিশ্যন দিয়ালে মোক, আৰু মোৰেই কিবা সৌভাগ্য নেকি, তেতিয়া বহুতে অডিশ্যন দিয়াও নাছিলতো, সেইকাৰণেই বুলি ভাবোঁ আৰু। আৰু মোৰ তেতিয়া ভইচটো খুব ভাল আছিলে, চবে কয় মানে, মই নিজে নাজানো সেইটোৰ হেৰিতে নেকি মই পাই গ'লোঁ। ৰেহেনা আখতাৰ হান্নানে পাইছিলে সেইবাৰ, আৰু এগৰাকী লোকগীত গোৱা, আমি তিনিজনে পাইছিলোঁ সেইবাৰ, মোৰ মনত আছে। পিছত শুনিছিলোঁ মই যে তেতিয়া গ্লাছত কাপোৰ এখন বান্ধি দিয়ে, আমি নেদেখোঁ কোন জাজ। তাৰপিছতে মই পিছত শুনিছিলোঁ ৰুদ্ৰ বৰুৱা আছিলে, তেতিয়া ৰুদ্ৰ বৰুৱাই বোলে কাৰোবাক কৈছে যে এই ভইচটো ইমান ভাল, ভালকৈ শিকালে এই ছোৱালীজনী মানে হেৰি হ'ব, ভাল হ'ব মানে। মোৰ বাৰু সৌভাগ্য নহ'ল আৰু ইমান, তেনেকৈ মই অডিশ্যন হেৰি কৰিলোঁ। 1968 চনত মই এপ্ৰিল মাহত পাছ কৰিছোঁ, কালি সেইদিনাখন মই অডিশ্যনৰ হেৰিখন, সেইদিনাখন দেখিছোঁ হাৰিয়ে, মই চবকে 69 বুলি কওঁ, নহয় 68ৰ এপ্ৰিলত মই, তাৰমানে মই তেতিয়া ফাৰ্ষ্ট ইয়াৰ নে কি নে ছেকেণ্ড ইয়াৰে মই অলপ পাহৰিছোঁ মানে।
1: শ্ৰোতাসকল, আমি কথা পাতি আছোঁ বিশিষ্ট সংগীত শিল্পী কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে। বাইদেউ, আপুনি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি থকা সময়ত আপুনি ৰবীন্দ্ৰ সংগীত শিকিছে, মাত্ৰ এটাই শিকিলে,
0: এটাই এটাই,
1: আপুনি লোকগীতো শিকিলে, আপোনাক গোৱালপৰীয়া লোকগীতো শিকালে,
0: গোৱালে বিয়ানাম আৰু আইনামো মোক হেৰিয়ে মঞ্জুবালা বাইদেউ, যে মঞ্জুবালা দাস, শৈলধৰ ৰাজখোৱাৰ যি হেৰি অসমীয়াৰ হেৰি আছিল, তেখেতে মোক শিকাই দিছিলে
1: অলপ অলপ, যদি প্ৰতিটোৰে অলপ অলপ
0: শুনাই দিয়ে, পাহৰিছো নহয়। আৰু তেতিয়া বাইদেউ তাৰমানে হেৰিত আইদৰ বুলনিৰ এখন হেৰি পাইছিলে, তেতিয়া আমাক তিনিজনীক লৈ আহিছিলে, আমি তেতিয়া মনত আছে আমি আইনাম বিয়ানাম, বাইদেউৱে কিবা এখন আলক্ষ্যৰ নিচিনা কৰিছিল আইদৰ বুলনিত, আৰু আমি তেতিয়া গাওঁ গাইছিলোঁ মানে। আৰু নিচুকনি গীতটো, নিচুকনি গীত আকৌ মই কেনেকুৱাকে কৰিলোঁ জানানে, আমি চাগে ভালকে শিকিলে শিকিলে বহুত কিবা কিবি কৰিব পাৰিলোঁ হয়, নাপালোঁ তাৰমানে প্লেটফৰ্মখন, আৰু ইমান বেয়া মানে হেৰি লাগটো, মই যেতিয়া সন্দিকৈ কলেজ এৰি যাওঁ তাৰপিছতে ইয়াত সুবিধাবিলাক আহিলে, HMV ৰেকৰ্ডিং আহিলে, কিবা আহিলে, মই গমেই নাপালোঁ। পিছত মই যেতিয়া ৰমেন্দাৰ পৰা শিকি শিকি গানবিলাক গাওঁ, প্ৰগ্ৰেম পালে ইয়াতে, সেইবিলাক গান পিছত কোনোবাই কোনোবাই ৰেকৰ্ডিং কৰিলে, মোৰ যে ইমান দুখ লাগে, তেতিয়াতো ফোনো নাই হেৰিও নাই, বহুত গান চান্সটো ময়ো পালোঁ হয় তেতিয়া।
1: এতিয়া কিছু আক্ষেপ থাকি গ'ল আপোনাৰ?
0: একেবাৰে বেলেগ ধৰণে আছে, মই ভাবোঁ যে আকৌ আগৰ জনম পালে মই ভালকৈ গান শিকি মই ভালকৈ গান গাম তাৰমানে।
1: তথাপিও আপোনাৰ এক বিশেষ পৰিচয় আছে শ্ৰোতাৰ মাজত,
0: হ'ল কিন্তু সকলোৰে আশীৰ্বাদত মানে, মোৰ লগৰ যেতিয়া কম্পিটিশ্যন হয় ছাৰ বাইদেউবিলাকৰতো আছিলেই, মোৰ যেতিয়া লগৰবিলাকে আমাৰ মানে বহি যায় হোষ্টেলৰ, মই যেতিয়া কম্পিটিশ্যনত গালোঁ গানটো গাওঁ, মোক বিচাৰকসকলে কিবা এটা নিদিবলৈ মানে ভাবিবই নোৱাৰে, যি উৎসাহ মানে হুলস্থুল কৰি থাকে সিহঁতে মানে, সেইকাৰণে কিবা এটা আমাৰ প্লেটফৰ্ম সেইবিলাকে আছিল। এতিয়া মই ভাবোঁ যে মানে আজিকালি ল'ৰা ছোৱালীয়ে কিমান সুবিধা পাইছে, আমাৰ দিনত সেইটো সুবিধা নাছিলে, তেনেকুৱা হ'ল কথাবিলাক। আৰু ইমান দিনেও যে মই গান গাই থাকিব পাৰিম মই ভবাই নাছিলোঁ। আৰু ৰমেন দাহঁতে বহুত সহায় কৰিছিলে, মুকুল বৰুৱাৰ কথাটো ক'বই লাগিব, মুকুল দাৰ কাৰণে মই আজি তোমাৰ ওচৰত ইয়াত বহিছোঁ, আৰু ৰমেন দাই মোক বহুত হেল্প কৰিছিলে। পিছৰ দশৰত বাৰু জেপি দাহঁতক পিছত পাইছোঁ, হেমেন দা, জিতেন দা, গোটেইকেইজনকে পাইছোঁ মই ভালকৈ।
1: অনুষ্ঠানৰ আৰম্ভণিতে যিটো গান শুনালোঁ সেই গানটো ৰমেন দাৰে নহয় জানো,

0: কিমান ভাল লগা কিছু সময় আপোনালোকে আকাশবাণীৰ সৈতেও আপোনাৰ এক দীঘলীয়া সম্পৰ্ক। আমি যেতিয়া সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কথা পাতিছো, আপুনি আৰম্ভণিতে কলে যে আপুনি হোষ্টেলত আছিল বাইদেউ, এই হোষ্টেলৰ জীৱনটোৰ কথা কওকচোন, কেনেকুৱা আছিল সেই সময়খিনি?
1: না, আমাৰ মানে সৰস্বতী পূজা আহিলে আমাৰ ঘৰৰ পূজা এখন, আৰু বিহুত যদি আমি ঘৰলৈ নাযাওঁ, আমাৰ হোষ্টেলৰ যিটো কিটচেন আছিলে তাত বিহাৰী বা এনেকুৱা ধৰণৰ মানুহে ভাত মানে বনায়, কিন্তু বাইদেৱে আমাক একদম শিকায়ো তাতে পিঠা চিঠা বনাব, ভাপত দিয়া, এইবিলাক কিবা কিবি আমি ফূৰ্তি কৰোঁ, কিন্তু কিবা কাৰণত যাব নোৱাৰিলে পৰীক্ষা বা কিবা হেৰিৰ কাৰণে, কিন্তু এটা ঘৰুৱা আছিলে, শাসনো কৰিছিলে, ছুপাৰ বাইদেৱে শাসনো কৰিছিল, মৰমো কৰিছিলে খুব।
0: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কাষতে যিটো আছে সেইটো হোষ্টেলত আছিল আপুনি?
1: অঁ, তেতিয়াতো এইবিলাক হোষ্টেল হোৱা নাই নহয়, কটনৰ ওচৰত যে পিছতহে হ'ল এইবিলাক, আমি তাতেই থাকোঁ, তাত চিট পাবলৈ অকণ অসুবিধা। তাত নিৰ্মলা বাইদেউ বুলি এগৰাকী আছিলে সংস্কৃতৰ, আৰু মই পঢ়ি থকা দিনত প্ৰিন্সিপাল ছাৰক পাইছিলোঁ, হেৰি প্ৰফুল্ল গোস্বামী, এই ছাৰে মানে খুব বিৰাট মৰম কৰিছিল, বৰদেউতাহঁতকো চিনি পায় তেনেকুৱা কিবা। এতিয়া যেতিয়া মানে মিউজিক চাই চিতিহে গান গাবলৈ দিয়ে, অমুকে এটা গাব, আৰু তাত খুব সময়মতে হয়, কটনৰ গোটেইখিনি মাতে, কাৰণ হোষ্টেলৰ ল'ৰাবিলাকে সেই ৱালখনত বহি উৎপাত কৰেতো, আমি গোৱা গানবিলাক গাই গাই চিঞৰে, কিন্তু তেখেতসকলক মাতিলে মিউজিক চেচেল আমাৰ বেয়া নহয়, কোনো টু শব্দ এটা নকৰে, সিহঁতে চাই কিন্তু তাৰপৰা, আৰু সেইকাৰণে সোনকালে 8:30 বজাত শেষ কৰিব। তেখেতসকল যোৱাৰ পিছত আমি যেতিয়া ডাইনিং ৰুমলৈ ভাত খাবলৈ আহোঁ, তেতিয়া অ' আজি আজি অ' বেলি কিয় আহিলি, এই ভাল হৈছিলে গানটো, এই আজি ছাগলীৰ নিচিনাকৈ অমুকে গালে, এইবিলাক কিবা কিবি কৈ থাকে আৰু সিহঁতে
0: হোষ্টেলটো একেবাৰে কাষতে
1: কাষতে। আৰু ৰাতিও হেৰি আমাৰ হোষ্টেলৰ মুখৰ যিটো কলেজৰ মুখৰ যিটো ৰাস্তা, সেইফালেও যাই পেলাই বা চিঞৰি কিবা কিবি কৰি থাকে, আৰু সেই হেৰিটো যে আছে নবীন বৰদলৈ হলটো যে আছে সেইফালে পিছফালে সিহঁতে বহি থাকে, থাকি পেলাই টাৱেল এখন এনেকৈ লয় লৈ পেলাই লৈ পেলাই ছুপাৰ বাইদেউ যে চাই থাকে গমেই নাপায়, তাৰপাছত বাইদেউ যেতিয়া কাপোৰখন গুচাই দিব তেতিয়া দৌৰ মাৰে, আৰু পিছত আমাৰ যেতিয়া পঢ়া শেষ হয় সিহঁতে কিন্তু চিঞৰি চিঞৰি বাইদেউক কৈ যায়, অমুক ভাল দেই, আমি এনেহে জোকাওঁ, তেনেকুৱা ধৰণৰ মানে কথাবিলাক মানে ভাবিলে খুব ভাল লাগে, তাৰমানে মৰম এটাও আছিল সিহঁতৰ, একো অসুবিধা কৰা নাই, এই অলপটো ফূৰ্তি কৰিবই সেইখিনি, এতিয়া ভাবোঁ আৰু। আৰু এতিয়া ফূৰ্তিবিলাক এনেকুৱা নহয়, এতিয়া সৰস্বতী পূজা হ'ল মানে গোটেইখনে গোটেই গুৱাহাটী কাৰ লগত ক'ত গ'ল কি খালে, আমাৰ দিনত তেনেকুৱা নহয়, মানে আমাৰ ঘৰৰ সৰস্বতী পূজা, মানে মানুহবিলাক আহিব আপ্যায়িত কৰিব লাগিব, খুব বেছি আমি কটনৰ সেইখিনি হোষ্টেলৰ, তেতিয়া আকৌ সেই গেটবিলাকৰ কম্পিটিশ্যন এটা আছিলে, ৰাতি মানে ৰাতিলৈকে আমাৰ মানে কাৰ ভাল হ'ব মানে, সেইটো এটা ডাঙৰ, আজিকালি নাই আৰু এইবিলাক, সেইবিলাক দিনলৈ মোক খুব বেছি মনত পৰে মানে।
0: সেই সময়ত সমসাময়িক আপোনাৰ কটন কলেজৰ যদি কথা কওঁ একেবাৰে ওচৰতে, আপোনালোকৰ সময়ৰ কণ্ঠশিল্পী
1: কণ্ঠশিল্পী ৰঞ্জু ভট্টাচাৰ্য আছিলে কটনত তেতিয়া, আৰু মোতকৈ সৰু আছিল 2 বছৰ নে 1 বছৰ সৰু অনিমা চৌধুৰী পাহাৰী, আৰু নীলিমা মোৰ লগৰ, নীলিমা খাতুন মোৰ লগৰ আছে, নীলিমা কটনত পঢ়া নাছিল নেকি অলপ পাহৰিছোঁ।
0: আৰু তেতিয়া আপোনালোক এই সৰস্বতী পূজাত কটনৰ হোষ্টেললৈ যায়?
1: হোষ্টেলত যাওঁ, কিন্তু আমাৰ ইমান সময় নহয়, চাওঁগৈ আমি গেট চাওঁ বা পূজা চাবলৈ যাওঁ, কিন্তু আমাৰ ইমান সময় নহয়, কাৰণ আমাৰ আকৌ গেষ্টবিলাক আহিব যে, সেইটো মানে এটা খুব ডাঙৰ হেৰি আছিল সৰস্বতী পূজাৰ। এতিয়া সৰস্বতী পূজা মানে বাহ্যিকতাটো বেছি, আমিও ভালকৈ হয়তো কাপোৰ কানি তেতিয়াও ধুনীয়াকৈ চবেই মেখেলা চাদৰ পিন্ধিব, কিন্তু আজিকালিৰ নিচিনা নহয় আৰু, যে এনেকুৱা হেৰি আজিকালি পৰিৱেশবিলাক বেলেগ হ'ল আৰু, সেইটোৱে আৰু।
0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি। আপোনাৰ আকাশবাণীৰ সৈতে যাত্ৰা কিদৰে আৰম্ভ হ'ল? আপুনি ক'লে 1968 চনৰ এপ্ৰিল মাহতে আপুনি স্বীকৃতি পাইছে, সেই সময়ৰ পৰা তাৰ পাছত বহুতো গীতত আপুনি কণ্ঠ নিগৰালে, আকাশবাণী ষ্টুডিঅ'লৈ আহি বাণীবদ্ধ কৰিলে, বহুগৰাকী শিল্পীক লগ পালে, তেওঁলোকে কি ধৰণে আপোনাক উপদেশ দিলে বা কি ধৰণে আপোনাক সহযোগ কৰিলে, এই সকলো কথা আমি পাতিব লাগিব। আৰু আপোনাৰ জীৱন

0: আপুনি কিদৰে পালে, আপোনাৰ পৰিয়ালটো কিদৰে আগবাঢ়িল, আপোনাৰ সন্তানৰ কথা, আপুনি নৰেৰেকতো আপুনি গীত বাণীবদ্ধ কৰা
1: এগৰাকী
0: শিল্পী, বহুত পিছত আপুনি HMB-ত গীত বাণীবদ্ধ কৰাৰ সেই সুবিধা নাপালে বুলি আপুনি দুখ কৰিছে, কিন্তু পিছত নৰেৰেকত আপুনি বহুত পাছত হ'লেও
1: সুবিধা, মই নিজে কিন্তু একো নাজানিছিলোঁ, মোক মানে চাৰু জেপিদাই মানে ঘৰলৈ, মই তেতিয়া চানমাৰী কোৱাৰ্টাৰত থাকোঁ এওঁৰ চাকৰি সূত্ৰে, এওঁ তেতিয়া গুৱাহাটীত পোষ্টিং, তেতিয়া সেই আমি সেই ৰেডক্ৰছলৈ যোৱা কোৱাৰ্টাৰটোতে আছিলোঁ। আজি মই তাকে মনত পৰি ড্ৰাইভাৰজনকে কৈ আহিছোঁ যে কিবা এটা থাকিলে খগেন্দাহঁত যায় এই স্কুটাৰ লৈ পেলাই ভিতৰে দিয়া ৰাস্তা এটা আছিলে, আৰু ময়ো মানে কয় তুমি পাৰিবানে, কালি অমুক নাহে পাৰি, কালি পাৰিবানে, অৱশ্যে পাৰিম, তেতিয়াহ'লে আজি এপাক বোলা, কোৰেলবিলাক হয়, তাৰপিছতে হেমেন্দাৰ সুৰৰ শৰাই চেনি চম্পা গানটো মানুহে খুব ভাল পাইছিল তেতিয়া, সেই গানটো আকৌ হেমেন্দাই মোক ঘৰলৈ গৈয়ে বোলে এই কালি তুমি নগ'লেও হ'ব দিয়া চাওঁ তো বুলি পেলাই মোক অকণমান হাৰমনিয়ামখন লৈ পেলাই অকণমান শিকায়, তেতিয়া মই পিছদিনাখন অকণমান বেলেগকৈ গাওঁ, মানে মোৰ গোৱাটো মানে গোৱাৰ হেৰিটো অকণমান ক'ৰবাত বেলেগ হয়, তেতিয়া হেমেন্দাই কয় এইখিনি তুমি যে বেলেগ কৰিলা এইখিনি ভাল লাগিছে, এইখিনি ৰাখি থোৱা, সেইবিলাক এটা মৰম পাইছিলোঁ। আৰু মুকুলদাই মোক মানে বহুত মৰম কৰিছিলে, মই চবতকৈ মানে মই মুকুলদাৰ কথা ক'বই লাগিব।
0: এই কথাখিনি বাইদেউ আমি আগবঢ়াই লৈ যাম পৰৱৰ্তী খণ্ডত, আজিলৈ আমি এই খণ্ডত ইয়াতে সামৰোঁ, আপোনাক আকৌ লগ পাম এই ষ্টুডিঅ'তে বহি আকৌ কথা পাতিম, আৰু নিশ্চয় শ্ৰোতাসকলে অনুষ্ঠানটি শুনাৰ পাছত আপোনাৰ বিষয়ে আৰু তেওঁলোকৰ অনুভৱো ব্যক্ত কৰিব, সেই কথাও আমি এই অনুষ্ঠানৰ মাজতে আপোনাৰ সৈতে পাতিম। আজিলৈ এই খণ্ডত ইয়াতে সামৰোঁ, আকৌ লগ পাম।
1: ভাল।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি

সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোকলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাত তোমালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান। পৰিৱেশন কৰিছে কামৰূপ জিলাৰ সৰু তেজপুৰ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ হৰ্ষিতা চৌধুৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

হৰ্ষিতা চৌধুৰীৰ কণ্ঠৰ বৰগীতটি শুনিলা। এইবাৰ আগবঢ়াইছো সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী গীতটি। আহাচোন শুনো।

সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। পৰিৱেশন কৰিলে হৰ্ষিতা চৌধুৰী, চিমৰণ কলিতা, ডেইজি মালী, দেৱাংগনা চৌধুৰী, অৰ্ণৱ দাস, হৰ্ষিতা কলিতা আৰু লিখিতা চৌধুৰীয়ে। অনুষ্ঠানত এইবাৰ শুনোৱাহা এটি জ্যোতি সংগীত। পৰিৱেশন কৰিছে দেৱাংগনা চৌধুৰীয়ে।

দেবাঙ্গনা চৌধুরীৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছো বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত চিমৰন কলিতাৰ কণ্ঠত।

চিমৰণ কলিতাৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছো পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত, পৰিৱেশন কৰিছে ডেইজি মালিয়ে।

অর্ণব দাসৰ কণ্ঠৰ লোকগীতটি শুনিলা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰেটি গীত। পৰিৱেশন কৰিছে হৰ্ষিতা কলিতায়।

ভাইটি ভণ্টিহঁত, ইমান পৰে কামৰূপ জিলাৰ সৰু তেজপুৰ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলা। অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰা শিল্পীসকল আছিল ক্ৰমে উত্তম দাস, কমলেশ্বৰ কলিতা, প্ৰশান্ত শৰ্মা আৰু হৰেণ কলিতা। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰাৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত, এই একে সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কন্যাধাৰা ৰাজ্যিক অতিথিশালাত দুয়োখন ৰাজ্যৰ এখন বৈঠক অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত আবদ্ধ হোৱা অসমৰ 246গৰাকী লোকৰ ভিতৰত 131গৰাকী লোকক অসমলৈ উভতাই অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। অসম তথা উত্তৰ পূবৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সজ বীজৰ আমন্ত্ৰণত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। গুৱাহাটী ফাঁচী বজাৰৰ 3টা পথত ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ইতিপূৰ্বে কৰা ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। সুৰক্ষা বাহিনীয়ে যোৱা নিশা দক্ষিণ হালমাৰাত অবৈধভাৱে অসমত প্ৰৱেশ কৰিব খোজা 6জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু প্ৰৱেশত বাধা দিয়ে। দুৰানকা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি কলম্বোত অনুষ্ঠিত হৈছে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, বিবেক শৰ্মা আৰু শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা আৰু বিজিৎ শৰ্মা, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ, নাটশালা।

আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন তেজে ধোৱা জালিয়ানবাগ, ৰচনা ডক্টৰ দীনেশ শৰ্মাৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু অসীম কাজীৰ। এয়া শুনক তেজে ধোৱা জালিয়ানবাগ।

0: ਫੁੱਲਾ ਫੁੱਲਾ ਸਿੰਘ ਹੈ ਰਾ ਫੁੱਲਾ ਸਿੰਘ
1: ਓ ইলটাপুর শশা দেখুন
0: হে মাস্টরে মিস্ত্রিয়ে লগ লাগি কিহন মণ্ডপ খন খাইছা হে
1: বহাচোন বহা শশা মণ্ডপ নহয় নতুন চারপাই এখনে বনাইছো
0: ও আ ফুলা সিং জিলালৈ গৈছিলা বুলি শুনিলো
1: অ এই যোৱাকালি আহি পালো
0: হেৰা ফুলা সিং দেশত বোলে কিবা নতুন আইনৰ প্রচলন হব
1: আইনৰ কথা ভাবি আৰু কি হ'ব ইলটাপুৰ চাচা
0: কিয়
1: আইনৰ পৰিৱৰ্তে বগা চাহেবে এইবাৰ দেশত বান্দৰ কেকোৱা মেলা দি আমাৰ নিজৰ মানুহ কিছুমানকে চোৰাংচোৱা কৰি মেলি দিছে
0: চোৰাংচোৱা কি ক'লা ইহঁতবোৰে দেখিছো বিপদেহে গতি লৈছে ভাবিছিলো নতুন আইন হলে আমাৰ ৰাইজে এধানিমান সকাহ পাব দেশলৈ শান্তি আহিব আৰু কি জানিবা লাহে লাহে স্বাধীনতাৰ মুখকে দেখা পাওঁ
1: ভাৰতবৰ্ষৰ স্বাধীনতা সেই প্ৰশ্নৰ তল পৰিল ইলটাপুৰ চাচা
0: কি কিয় কিয় ফুলাচি
1: দেশ চলাবলৈ যিমানখিনি শিক্ষা জ্ঞান আৰু শক্তিৰ প্ৰয়োজন আমাৰ গাত হানো তাৰ অভাৱ
0: এই বনিয়া পহিৰাগতৰ মুখত এনে বৰ বৰ কথা
1: চাচা অৱশেষত উপকাৰীক অজগৰে খালে
0: উপকাৰীক অ অ উচিত কথাকে কৈছা ফুলা ভাই উচিত কথা
1: প্ৰথম মহাসমৰৰ সময়ত আমাৰ দেশৰ মানুহকে মকৰল কৰি সিহঁতৰ ফৌজত ভৰোৱা নাছিল জানো
0: মাইকেল নে কি আছিল সেই আহমক চাহাবটো
1: মাইকেল অডিয়াৰ আমাৰ পাঞ্জাৱৰ লেফটেনেণ্ট গভৰ্ণৰ
0: গভৰ্ণৰ
1: তাৰেই প্ৰৰোচনাত প্ৰায় 100,000ৰ ওপৰ মানুহ এইখন পঞ্জাৱৰ পৰা গৈ ইংৰাজী ফৌজত ভৰ্তি হৈছিল
0: পিছে পিছে ফলাফল কিটো হ'ল পিছে
1: মহাসমৰৰ ফলাফল আৰু ডি এ চাহাবৰ সৈন্য মকৰলৰ কৌশল এই দুয়োটাৰে বলি হ'ল পাঞ্জাৱৰ দুখীয়া কৃষক শ্ৰেণী
0: আৰু আমাৰ স্বাধীনতা অটল গ'ল
1: স্বাধীনতাৰ প্ৰশ্ন তল পৰিল এডুইন মণ্টেগু চাহাবৰ প্ৰতিশ্ৰুতি ক'ৰবাতে পৰি ৰ'ল
0: অ আমি তেনেহ'লে ভুলহে শুনিছিলোঁ বোলে মণ্টেগু চাহাবে সিহঁতৰ ওপৰৱালাক কৈ বিলাতত আমাৰ দেশৰ বিষয়ে ভাল ৰিপৰ্ট দাখিল কৰিছে আমাৰ দেশৰ মানুহৰ ভাল হ'ব স্বাধীনতাও দিব হেনো
1: শুনাত ঠিকেই শুনিছিলা চাচা মণ্টেগু চাহাবে কঢ়িয়াই নিয়া শতকোটি ভাৰতবাসীৰ দিহা পৰামৰ্শক ব্ৰিটিছ ভাইচৰয় লৰ্ড চেমছফৰ্ডে যুক্তিৰে খণ্ডন কৰিলে
0: আৰু আৰু কি ক'লে
1: আমি হেনো কোলা মানুহ
0: কোলা মানুহ
1: আমাৰ শিক্ষা দীক্ষা জ্ঞান বুদ্ধিৰ কোনো মূল্য নাই আমি বোলে সিহঁতৰ দাসত্বক মানি ল'বই লাগিব হক কথাত মূৰ তুলি কথা কোৱাৰ অধিকাৰ কোনো আমাৰ খব্য হ'ল
0: এইবোৰ আকৌ কি ধৰণৰ আইন
1: তোমাৰ দৰে হোজা সাধাৰণ ভাৰতীয় নাগৰিকে বুজি নোপোৱা ৰাওলত আইন
0: ৰাওলত আইন
1: ছাৰ ছিডলি ৰাওলতে প্ৰস্তুত কৰা এক্টিয়াৰ আইনলৈ ৰূপান্তৰ হ'ল ইন্ধন যোগালে আমাৰ পঞ্জাৱৰ লেফটেনেণ্ট গভৰ্ণৰ চাহাব মাইকেল অডিয়েৰে

0: ফুলা ফুলা ফুলা দুৱাৰ খোল।
1: কোন?
0: মই অমৰ সিং। দুৱাৰখন খোল।
1: দুখ মোকালিতে ইমান উত্তেজিত হৈ আহিছো কি অমৰ?
2: বহলাই কথা কোৱাৰ সময় নাই, মোক চিপ্ৰাংখন দে। তোৰ বাৰীৰ পিছফালে ঘাট এটা খান্দি এই গুলীবাৰুদ টোপোলা থৈ দিওঁ, লগতে এই প্ৰচাৰ পত্ৰখিনিও থাকিব, ৰাতি খেতি বাঢ়ি লৈ যাম।
1: নতুন কিবা গুপ্ত খবৰ আছে নেকি?
2: গান্ধীজীক আমাৰ প্ৰভিঞ্চত সোমাবলৈ নিদিয়ে, কিউপিনে জোৰদাৰ ব্যৱস্থা চলিছে। অমৃতসৰত যে এনুৱেল কংগ্ৰেছ হ'ব তাত আমাৰ সন্দেহ আছে। আৰু শুন, আমাৰ নেতা ডক্টৰ কিছলু আৰু সত্যপাল দাক হুঁচিয়াৰ কৰি থাকিব দিবি। দুইজনকে এৰেষ্ট কৰি অমৃতসৰৰ পৰা ধৰ্মশালালৈ নিয়াৰ ষড়যন্ত্ৰ চলিছে।
1: গৱৰ্ণৰ চাহাবৰ দম্ভালিয়ে ধৈৰ্যৰ সীমা ভাঙি দিছে অমৰ সিং।
2: এই কাগজখন তোলৈ লৈ আনিছোঁ, নিজেও পঢ়, লগৰ বাকীকেইজনকো পঢ়োৱা।
1: দ্য ৰিনিউ সত্যাগ্ৰহ অফ 6 এপ্ৰিল এণ্ড আনবিলিভেবল ছাকচেছ ইন দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ হিন্দু মুছলিমছ আৰ ইউনাইটেড। লেফটেনেণ্ট

0: গভৰ্ণৰ ডিয়েৰ চাহাবৰ চাগে চকুত টোপনি নোহোৱা হৈছে।
1: পিঞ্জৰাত আবদ্ধ হৈ থকা হিংস্র বাঘটোৰ দৰে কেৱল চিঞৰি আছে।
0: অমৰ, ৰুটি দুখন আছে, ৰাতিৰ চব্জি অলপো আছে, খাই যা।
1: নেখাওঁ দেউ, মন যোৱা নাই।
0: তই নিজৰ কথা কি ভাবিছ? দিনে দিনে একেবাৰে ক্ষীণাই শুকাই গৈছ।
1: নিজৰ কথা একো ভাব নাই, ভাবিছোঁ গান্ধীজীৰ অহিংসা নীতিৰে এই দুৰ্দান্ত ইংৰাজক ভাৰতবৰ্ষৰ পৰা খেদিব পৰা নাযাব, অসম্ভৱ।
0: অমৰ,
1: ডাঙৰকৈ নিচিঞৰিবি, মোৰ পাছে পাছে পুলিচৰ চোৰাংচোৱা লাগিয়ে আছে। মোৰ সময় হ'লো, কোৰখন দে, এই গুৰ্দিয়েল আহিলে কবি সি হেণ্ডবিলৰ টোপোলাটো লৈ যাব পাৰে, বাৰুদৰ টোপোলা কিন্তু মই নিজে লৈ যাম।
2: অৱশেষত পঞ্জাৱত সত্যাগ্ৰহ হল শান্তিপূৰ্ণ ভাৱে উপযুক্ত সময় উপস্থিত হৈছে।
3: এতিয়া কওক দেশৰ নেতাসকল, ইংৰাজ চৰকাৰৰ এই উদ্ধতালি উত্তৰ কি আমি অহিংসাৰে দিব লাগিব?
4: হংসৰাজ, তোমালোকে আমাৰ আন্দোলনৰ পন্থা ভুলকৈ বুজিছা। তোমালোকে গান্ধীজীৰ আদৰ্শ পৰিহাৰ কৰিব খুজিছা, কিন্তু কিয়?
3: অৱস্থা আৰু পৰিস্থিতিয়ে বাধ্য কৰালে কেতিয়াবা আদৰ্শও পৰিহাৰ কৰিবলগীয়া হয়। কিছলো ডাঙৰীয়া,
4: তোমালোকৰ কথাৰ পৰা স্পষ্ট বুজিব পাৰিছো, সত্যাগ্ৰহত তোমালোকৰ আস্থা নাই।
3: ইমান দিনে ইংৰাজৰ অনুগত আছিলো, আৰু আজি নিজে নিজৰ মাতৃভূমিত হৈ পৰিছো বঞ্চিত, লাঞ্চিত, নিষ্পেষিত। ইয়াতকৈ চৰম দুৰ্দশা আৰু কি হ'ব পাৰে কওকচোন?
4: বুজিলো বুজিলো হংসৰাজ, সেইবাবে গান্ধীজীৰ অহিংসাৰ মন্ত্ৰক তোমালোকে সমৰ্থন নকৰা?
3: আংশিকভাৱে কৰো কিছিলো ডাঙৰীয়া, কিন্তু সম্পূৰ্ণভাৱে নহয়।
4: তেনেহ'লে শুনা, যিকোনো প্ৰকাৰেই হওক, দেশৰ স্বাৰ্থৰ বাবে, মাতৃভূমিৰ মংগলৰ বাবে এই অসম্পূৰ্ণখিনিও সম্পূৰ্ণ হ'ব বুলি বিশ্বাস ৰাখিবই লাগিব আমি। কি কোৱা ফুলা সিং?
0: কিছলো মহোদয়, সদ্যহতে ই অসম্ভৱ হৈ পৰিছে।
4: কিয়?
0: ইংৰাজ চৰকাৰে দেশত ৰাওলাত আইন বলবৎ কৰি আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। মাথোন সন্দেহৰ গহনা লৈ যধে মধে নিৰপৰাধী মানুহক ধৰি লৈ গৈ শাস্তি বিহিছে। ইমানবোৰ অত্যাচাৰ উৎপীড়ন দেখিও আমি জানো নীৰৱে বহি থাকিব পাৰোঁ?
3: গান্ধীজীৰ অহিংসা নীতিত ইমান আকোৰ গোজ হৈ বহি থাকিলে ভাৰতবাসীৰ একো লাভ নহ'ব কিছলো ডাঙৰীয়া।
4: লাভ লোকচানৰ হিচাপ সময়ে কৰিব হংসৰাজ। সন্ত্ৰাসবাদৰ পন্থা আমি গেইন কৰো, গেইন কৰো
5: হংসৰাজ। সত্যাগ্ৰহ আৰু অহিংসা এই দুই অস্ত্ৰ বিনে আন কোনো অস্ত্ৰ হাতত তুলি নলওঁ বুলি আমি শপত খাই থৈছো।
4: ঠিকেই কৈছা হিলতাপুৰ চাচা, ঠিকেই কৈছা। অহ, কোবা কবি গৈ কোনোবাজনে এইফালে অহা যেন লাগিছে।
5: সত্যপাল ডাঙৰীয়া বোধ হয়।
4: ঠিকেই ধৰিছা, হয় সত্যপালে, আহক আহক সত্যপাল ডাঙৰীয়া, বহকচোন।
6: সকলোৱে মিলিবা কি আলোচনা কৰিছে, পঞ্জাবৰ খবৰ পাইছেনে নাই? পাইছে।
4: আমি আপোনালোকে বাট চাই আছিলোঁ ডক্টৰ সত্যপাল।
6: দেশৰ বুকলৈ আকৌ অন্ধকাৰ নামি আহিল।
0: তাৰমানে? বুজিলোঁ, তাৰমানে গান্ধীজীক গ্ৰেপ্তাৰ কৰা হ'ল।
6: ঠিকেই বুজিছা ফুলা সিং।
3: এতিয়া উপায় দিয়ক নেতাসকল।
6: এটা সমস্যা সমাধানৰ পাছত পুনৰ এটা নতুন সমস্যাই উক দি উঠে ডক্টৰ কৃষ্ণু।
3: ফুলা সিং, ইটাফুৰ চাচা, আমাৰ লগত লোৱা, আমি বিদ্ৰোহ কৰিম। বলক নেতাসকল, আপোনালোক দুয়ো আমাৰ লগত বলক, আমি আজিয়েই অমৃতসৰৰ ডেপুটি কমিশনাৰৰ বঙলা অৱৰোধ কৰিম।
4: তুমি ভবাৰ দৰে হিংসাৰ পথ বাছি ল'বলৈ আমাৰ জনসাধাৰণ এতিয়া প্ৰস্তুত নহয় হংসৰাজ।
6: এই সময়ত আমাৰ কৰ্তব্য হ'ব
3: হ'ব আমাক কৰ্তব্য শিকাব নালাগে সত্যপাল ডাঙৰীয়া। শুনক অহিংসাৰ নেতাসকল, এই হংসৰাজে সময়ত বনীয়া ইংৰাজৰ তলত গোলামী কৰিছিল, কিন্তু এদিনাখন মিছা অপবাদত চৰকাৰী টকা আত্মসাত কৰা বুলি কোবাই কোবাই কুকুৰে খেদা দি মোক খেদি দিছিল। এই কোব খোৱা কুকুৰে অহিংসাৰ মন্ত্ৰ বুকুত সাৱতি আৰু কাম নকৰে। আপোনালোকক মই এৰিলো।
5: গান্ধীজী গ্ৰেপ্তাৰ হোৱা শুনি ইহঁতবোৰ বৰ বেছি অধৈৰ্য হৈ গৈছে। আপোনালোক দুয়ো বিবেচনা কৰি কিবা এটা কৰক।

তোমালোকে মোক ভুল নুবুজিবা, ব্ৰিটিছ চৰকাৰৰ ছাৰ্ভেণ্ট হিচাপে মই মোৰ ডিউটি পালন কৰিছো। মই নিজ নহয়, মই বিশ্বাসঘাতক বিনাই আছে। ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেণ্ট হলে মই খুব আনন্দ পাম। বেষ্ট বেষ্ট অফ লাক মাই ডিয়াৰ।

0: सर्वनाश सर्वनाश से मिस्टर अरविंद परिस्थिति देखी से क्रिटिकल
1: डॉक्टर सत्यपाल आरो किस्लुक के स्टर करार पापे ही से
0: माने
1: माने मिस्टर डियर अरेस्टर डर आपने मुख बड़ा हुनकाले दिले
0: कला भारतीय बादी दम्भाली शकु कान बंध करी आरो किमान दिन सज्ज करीबो
1: हे एटीआर पड़ा शकु कान खुली तार रिएक्शन साई जाबो लागे अमृतसर जदि पूरे फ्रेश वायलेंट होय तेंते यू आर रेस्पॉन्सिबल मिस्टर डियर
0: ओ नो नो नो मिस अरविंद कोनो विद्रोह बनवारे आरंभ नीचे ताक निर्मम हाथरे दमन करे बोले यू मिस्टर अरविंद
1: बट हाउ
0: आई पड़ा हिलोय अमृतसर धर्मीय समावेश तह
1: यस आई नो आई डिड नॉट 13 अप्रैल आसे पंजाबर लोके हेइ दिन तुत बैशाखी ऑब्जर्व करे
0: आ मोर धारणा कमेओ 45,000-50,000 लोक केउ दिसर परा बैशाखी मना वाले आहिबो किंतु आहिबो सरना मंदिर प्रार्थना करे वाले
1: बैशाखी ऑब्जर्व करा रिलीजियस प्रे करा इत्यादि बोटो भारतीय हकलर संपूर्ण निजर कथा आसे अमर सरकारर यात ইমান উঠাইত হৈ পৰাৰ অৰ্থ তুমি নিবুজিলো
0: ইম্ফলমাৰ পৰা সম্ভৱ পোৱা গৈছে যে সেই দিনা খনে জালিয়ানা বাগ প্ৰাংগণত জনসভা এখন অনুষ্ঠিত হ'ব আমাৰ সৈন্য বাহিনীৰ কিছুমান বসাত বসা সিপাহীয়ে এই জনসমাৱেশ প্ৰৱেশ কৰিব সিহঁতে আহ্বান কৰা মতে যদি জালিয়ানা বাগত যাওঁ সমাৱেশ হয় তেন্তে
1: কৈ যাব লাগে
0: সিপাহী বুৰক গুলি চলোৱাৰ হুকুম দিয়া হ'ব
1: 45,000-50,000 মানুহৰ এটা জনসমাৱেশত অতৰ্কিতে গুলি চলোৱাৰ আদেশ দিব বাট ৱাই কি কাৰণত দিব কোনে দিব এই আদেশ
0: ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰে
1: ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰ আমার সামরিক বাহিনীর এই হাফ মেড অফিসার
0: বলিয়া বলিয়া আপনি কেলে খাব মিস্টার অরবিং হ্যাঁ এবার ঘোড়ার রেসে পড়ে মুরাটে তা আঘাত পাইছিল বলি জানো
1: মুরাটে অমৃতসর আমার এই একজন জ্যেষ্ঠ সামরিক বিষয়া উপস্থিত হব অথচ এই খবর ময়না পাও স্ট্রেঞ্জ
0: আজি লাহোরর ডিভিজনের কমিশনার মিস্টার কিটনিসর আর দেশ মর্মে মাত্র 2 ঘন্টার ভিতর জেনারেল ডায়ারে নিজে লুধিয়ানার পর ড্রাইভ করে অমৃতসর উপস্থিত হয়েছে আহকালে 12 এপ্রিল অমৃতসর আর্মির ফ্লেগ মাস হব
1: মই স্বয়ং অমৃতসর ডেপুটি কমিশনার উপস্থিত থাকুতে ই হব নোৱাৰিব ইম্পসিবল ইয়াত এতিয়াও এনে ভীষণ পরিস্থিতি উদ্ভব হওয়া নাই যে তার সিভিল অ্যাডমিনিস্ট্রেশন

0: নে সম্ভালিব নোৱাৰি মিলিটাৰীৰ হাতত ক্ষমতা দিব লাগে।
1: মনত ৰাখিব মিষ্টাৰ ৱিং, পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অধিয়াৰৰ নিৰ্দেশ, অনতি বিলম্বে ব্ৰিগেডিয়াৰ জেনেৰেলৰ হাতত এডমিনিষ্ট্ৰেশ্যন অৰ্পণ কৰক। এটা অৰ্চন ইনচিডেণ্টছ দস্তাৱলী লিখক। এজনৰ পৰিৱৰ্তে 20-21 জনমান ব্ৰিটিছ নাগৰিক নিহত হৈছে বুলি মোক ৰিপৰ্ট দাখিল
0: কৰাবোৰ অন্যায় আমাৰ দ্বাৰা অসম্ভৱ আছে। মিছা কথা মই সজাই লিখিব নাই পাৰিব।
1: নোৱাৰে যদি আপুনি আপোনাৰ পদত্যাগ দাখিল কৰক।
0: অ'কে, মই তাকেই কৰিব। মোক মাত্ৰ জানিবলৈ দিব লাগে ব্ৰিগেডিয়াৰ ডায়াৰ বৰ্তমান ক'ত আছে।
1: আৰ্মি হেডকোৱাৰ্টাৰত আছে। আজি নিশা পঞ্জাৱৰ 2 নেতা ডক্টৰ কৃষ্ণ আৰু সত্যপালক জেৰা কৰাৰ কথা আছে, আৰু জেৰা কৰিব ব্ৰিগেডিয়াৰ ডায়াৰ নিজে।
2: ডক্টর সেফুদ্দিন কিসলো, আপনি কেমব্রিজ এডুকেটেড, একজন নাম করা উকিল, দেহর বাবে ইমান কষ্ট খাই মরিছে খেলে, যাক প্র্যাকটিস করক আন মানি ইন আফ মানি।
3: ধন্যবাদ, তক আমাক নালাগে জেনারেল ডায়া।
2: দেন হোয়াট এক্স্যাক্টলি ওয়ান্ট?
3: মুক্তি, ফ্রিডম।
2: মুক্তি? হিউম্যান? You really mean freedom?
3: Yes.
2: No, never. Tumalok dujanak mukti diyar agote ma protishod lom. Revenge.
3: Protihod? Kihor protihod? Kar uporot protihod?
2: 10 April tarike tumar desor manuhe kara kukarjer protishod. British officers resident attack korar protishod. Missionary schooler superintendent Miss Mercedes Shelley udak tachar korar protishod.
4: Gandhiji garas kori kozoborolor bahon jui tumalokei prothomote logaisila General Dyer.
2: What do you mean, Dr. Setapal?
4: I mean the Rowlatt Act had no ferocious opponent than Mohandas Karamchand Gandhi.
2: Look, Dr. Satyapal, you and your tamam leaders, including Mr. Gandhi, will have to count the dead bodies of black Indians. Yes. Tomaroke jibante dakra John Ingress officer binimat, my hajar jan bharatiya ulwaidim rifle re gulire kamanere. You understand? Ar hei tuye mur pratigga.
4: আমাৰো প্ৰতিজ্ঞা জানিলোৱা জেনেৰেল ডায়াৰ, দেশৰ মুক্তিৰ বিনিময়ত তোমালোকৰ দৰে বৰ্বৰ দানৱবোৰৰ লগত যদি যুদ্ধও কৰিব লাগে তাকেই কৰিম।
3: দেশৰ মুক্তিৰ বিনিময়ত মৃত্যুবৰণ কৰাটো আমি গৌৰৱ বুলি ভাবোঁ জেনেৰেল ডায়াৰ। শেষবাৰৰ বাবে কৈছোঁ চাহাব, অমৃতসৰত অনাহকত সামৰিক আইন চলাবলৈ বৃথা চেষ্টা নকৰিবা। যোৱা দুদিনত যি 2-4টা বিক্ষিপ্ত হিংসাত্মক ঘটনা ঘটিল, তাৰ বাবে গান্ধীজীকে ধৰি আমি নেতৃস্থানীয় লোকসকল অত্যন্ত দুখিত।
2: শুনিবলৈ পাইছোঁ যে আপোনালোকে ঠলে ঠলে আমাৰ বিপক্ষে কনস্পিৰেচি, ষড়যন্ত্ৰ আৰম্ভ কৰিছে।
3: মোগলক ধ্বংস কৰাৰ বাবে এদিন তোমালোকে যে হাতত ৰাইফল তুলি লৈছিলা, সেয়া বোধহয় ষড়যন্ত্ৰ নাছিল? মহীশূৰৰ টিপু চুলতানক যি পৰিকল্পনাৰে উচ্ছেদ কৰিছিলা, সেইবোৰ ষড়যন্ত্ৰ নাছিল? বিচাৰৰ নামত ভেকু ভাওনা কৰি অসমত মণিৰাম দেৱনাক চিপজুৰি লগোৱাটো বোধহয় ষড়যন্ত্ৰ নাছিল তোমালোকৰ?
4: ভাৰতৰ বুৰঞ্জীখন তুমি পাহৰি নাযাবা জেনেৰেল
2: ডায়াৰ। লোক লিডাৰছ জেনেৰেল ডায়াৰে হিষ্ট্ৰী ৰিচাৰ্চ নকৰে। He knows how to play with blood, only blood. Understand?
3: Divide and rule, bibhajan aru hahon, ei poddhotir dara hindu musalmanor majot raktarakti koribo nuari, eta nije nije dharmajyogor akhora koribo lagise tomalke, tako amar monorom bichitro bharatborsho.
2: Oh yes, what an unique stance of your Indian civilization. Ram namami dina hindu aru musalmane heno eketa patrot pani khaise. Shame, really an unprecedented breach of customs.
3: General Dyer, sale bere kubai amar logot homoy kharos kori lab nai. Amak mukti dia aru juarati jitu bhatere Amritsar lai aisila hoje hei bhatere ubhoti jua.
4: General Dyer, khunibole paisu lokapot thoka dekha dujonok tomalokor police betra ghat kori butere lothiai behus kori pelaise. আনকি থিয় হৈ থকাৰ শক্তিখিনিও সিহঁতৰ নাইকিয়া হৈছে।
2: ইয়েছ, পুলিচৰ হাতবোৰ বোধহয় মোলায়েম আছিল, সেইবাবে নমৰিল। আজি শেষ নিশা জেনেৰেল ডায়াৰ হাণ্ডাৰৰ খবত সিহঁতৰ প্ৰাণবায়ু বাহিৰ হৈ যাব। বন্ধ কোঠাত বহি বহি আপোনালোকে মাত্ৰ শুনিব বিদ্ৰোহীহঁতৰ খৰিজা কপোৱা চিঞৰ।

0: Hey, Januar dog. Piplup, Carl, huh? Revelation. Kiko, silly. Ingress, police, to hot dog be sir in a pie. Hey! Katana coach!
1: Hey! God, do you like a panaco issue? Daya Sahabur, come a coach!
2: Come a!
0: Iman Jabber does duck curry Come on, Okojo! Sea capology!
2: Ami eku hopor hat corona!
0: Sea capology!
2: Oh!
1: Behusojabo! Morijabo, sir! তথাপি ইহঁতৰ পেটৰ কথা উলিয়াব নোৱাৰি
0: ৰিয়েলি ইণ্ডিয়ান বিপ্লৱীবোৰ সহ্য কৰিব পৰা তমাম শক্তি আছে
3: অহ অলপ পানী দিয়া ভাই অমৰ আৰু হেতু নোৱাৰিম
2: পাৰিব লাগিব ফুলা সিং পাৰিব লাগিব দেশৰ স্বাধীনতা আমি চাই যাবই লাগিব নহলে নহলে মৃত্যুৰ সময়ত বৰ দুখ ৰৈ যাব ভাই
3: পালি Pani.
0: Amar Singh, tahat dui biplobie bole aji 14 days lokhabar hasti khai cha. Or za khudile barudar ghati ti khotha se nakho. Moi khudisu, iman bur rifle or goli kar prani se li, where from?
2: Janibo nwaribo sahab.
0: You, Janibo nwaribo.
4: Janu sahab, kintu nakho.
0: Ho, nakho. Ten hole sight hak, General Dad, Kenneth Froshas, Kenneth Dudarka hobo pare. Sipahi, Shatter Anguli Murok, Needle Parade, Hand and pour boiling water on them.
5: Misa, sir. Misa, Hokolo Sesta Tolibo. You have a Kuno boy.
3: Pani Diabai.
2: Kyo, Kyo, Ami Pani Napam. Ami to Kuno Kuni Opera Dinahoi.
1: General Dairo Radi.
0: Strange. জীবনত বহুত বিপ্লৱী দেখিছো কিন্তু ভাৰতীয় বিপ্লৱীৰ দৰে দুৰ্দান্ত জীৱ দেখা নাই
5: চাহেলুৱা চাহাব আমি কি ধাতুৰে গঢ়া আমিও চাম কিমান প্ৰচণ্ড তোমালোকৰ শক্তি
2: তোমালোকে নিজে ভাগৰি নোযোৱালৈকে আমাক শাস্তি দি থাকা মাথো অবান্তৰ প্ৰশ্ন নকৰিবা
0: শট আপ ইউ ৰাস্কেল শট আপ আকৌ সুধিছো ক বোমাবোৰৰ ঘাটি ক'ত আছে ক'ৰ পৰা বোমাবোৰ পাইছ ক স্পিক আউট
2: স্বৰ্গ ভাঙি মূৰৰ ওপৰত পৰিলেও আমি আমাৰ গুপ্ত সম্ভেদ নিদিওঁ
0: ব্লাডি স্বাইন
2: দুজন বিপ্লৱী তহঁতে জীৱন্তে পুৰি পেলা সেই কুৰা জুইৰ পৰা আৰু দহজন বিপ্লৱীৰ জন্ম হ'ব পুলিয়ে পোখাই তহঁতক উচন্ন কৰিব নোৱাৰালৈকে আমি তহঁতক জ্বলাম কিন্তু স্বাধীনতা লৈ হেৰিম
0: ষ্টপ ইট মতলব তহঁতৰ পজিশ্যনত যিবোৰ গোলা বাৰুদ পোৱা গৈছিল তাৰ চোৰ আমাক জনাব
2: নোখোজো
0: তেন্তে তহঁতৰ লগত আৰু সময় মই বৰ্বাদ নকৰোঁ ইনস্পেক্টৰ ইহঁতক দুইটাকে ইলেক্ট্ৰিক চাৰ্জ দি একেবাৰে খতম কৰি দিয়ক ফিনিশ দেম ফিনিশ
2: যা

0: যাম যাম মোৰ দেশৰ ৰাইজ, মৰণৰ আগমুহূৰ্তত এষাৰ কথা কৈ যাওঁ, এষাৰ কথা কৈ যাওঁ শুনা।
1: এই বন্ধ চেলৰ ভিতৰত তেডুপালি চিঞৰিলেও তহঁতৰ চিঞৰ বাখৰ কোনো ভাৰতীয়।
2: এই মোৰ দেশৰ শিখ, হিন্দু, মুছলমান ভাইসকল, তোমালোক এক মাতৃৰ সন্তান জানিবা। তোমালোকৰ পৰিচয় মাত্ৰ এটাই হ'ব, ভাৰত মাতাৰ সন্তান। যাওঁ, স্বাধীনতা দেখাৰ সৌভাগ্য আমাৰ নহ'ল, বহু আক্ষেপ ৰৈ গ'ল।
0: স্বাধীনতা যুদ্ধৰ জীৱি আমি ৰোপণ কৰি গ'লো, এদিন তাৰ ঠেঙুলি ডাঙৰ হৈ বিস্তাৰ ৰূপ ধাৰণ কৰিব। তোমালোকে মনত তিল মানো সন্দেহ নেৰাখিবা, ভাৰতৰ মুক্তি অৱশ্যম্ভাৱী, ভাৰত এদিন স্বাধীন হবই।
3: বন্দে
0: মাতৰম,
3: বন্দে
0: মাতৰম।
4: কাইলৈ 13 এপ্ৰিল তাৰিখে আবেলি 3 বজাত জালিয়ানৱালাবাগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। তাত সমূহ ৰাইজকে উপস্থিত থাকিবলৈ কোৱা হ'ল। অমৃতসৰ চহৰত পূৰ্ণোদ্যমে হৰতাল চলিব। যেতিয়ালৈকে আমাৰ গ্ৰেপ্তাৰ কৰা নেতাসকলক মুক্তি নিদিয়ে, অফিচ, কেচাৰী, দোকান, হাট বজাৰ বন্ধ থাকিব। জালিয়ানৱালাবাগৰ জনসভাত আমাৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব। সভাত সভাপতিত্ব কৰিব লালা কানহাইলাল এডভকেট ডাঙৰীয়া। আপোনালোকে শান্তি ভংগ নকৰিব। বিশেষ অনুৰোধ, 9 আৰু 10 এপ্ৰিলৰ দৰে হিংসাত্মক ঘটনাৰ যেন পুনৰাবৃত্তি নহয় তালৈ লক্ষ্য ৰাখিব। ৰাইজ ৰাইজ।

0: বক্সার আছে ইউটক যুক্ত রাজপথৰ ওপৰত সিহঁতে টৰ্চাৰ কৰিছিল, সেইডোখৰ ঠাইত কোনো ভাৰতীয় খোজকাঢ়ি পাৰ হ'ব নোৱাৰিব। পেট পেলাই চুচৰি চুচৰি পাৰ হ'বলৈ বাধ্য কৰাম। অমৃতসৰ চহৰৰ সকলো মঠ মন্দিৰ মছজিদ গুৰুদ্বাৰ বন্ধ কৰি দিম। দোকান বজাৰ গেহু চাকি ধানকল একো চলিব নোৱাৰিব। এই মুঠি গেহু অলপ পানী অলপ পোহৰ বাবে অমৃতসৰৰ জনসাধাৰণে হাহাকাৰ কৰি মৰিব লাগিব।
1: মিষ্টাৰ ডিয়াৰ, বহুত ৰাতি হ'ল। গুড নাইট। গুড নাইট মিষ্টাৰ ডিয়াৰ।

Attention!

0: Kom. On. Kom. Basa. Utham. Utham. Toi. Toi haisa. De basa. De olap. Pahamite.
1: Sasa. Sasa.
0: Basa utham. Utham. Sasir. Sasir. Kiba. Han han pali.
1: Nai sasa. Tonno tonno koi puti gaki mohila mito de hom kule saisu. Tatama sasi nai.
0: Ki ko so utham.
1: Guli bidda sasi hai tu. Ziyai thakar durbar bahanat. Kuwarute jopiye dire sasa.
2: Udham. Udham. Kota sotoi. Mur solya. Mur mukhote tupi pani de.
1: Jana phulen bhai. Nidroy bibhatsa dayare. Kono ahat lokok etialeke bagor pora uliyai nibole onumoti diya nai.
2: আমার দেহর মাং খবর জালিওলা বাগর মাটিত মিলি যাব দিবি, আমাক আমাক ইয়াতে সৎকার করিবি উদম।
1: তেনেদরে তেনেদরে নকবা ফুলিয়ান ভাই।
2: আৰু বেশি কবয় বেশি কবয় নাথাকো বাবু। চাউদম
1: মোৰ দেহৰ মানুহৰ বুকুৰ তেজেৰে ধোৱা গৈছে সেই জালিয়ানা বাগৰ মাটি। চাচা চাচা মই নাকান্দো। হে ভাৰত মাতাৰ সন্তান, তোমালোক শ্বহীদ হলা, যুগ যুগান্তৰলৈ পবিত্ৰ হৈ থাকিব তোমালোকৰ কলিজাৰ কেঁচা তেজেৰে ধোৱা এই জালিয়না বাগৰ মাটি। মই এই বীভৎস হত্যাৰ প্ৰতিশোধ ল'ম। জেনেৰেল ডায়াৰ, প্ৰতিশোধ ল'বলৈকে মই জীয়াই থাকিলোঁ। শুন মাইকেল ডিয়েৰ, পঞ্জাৱৰ মাটিত জন্ম হোৱা এটা বিষাক্ত গুম সাপৰ পোৱালিক তহঁতে জোকাই ল'লি। তহঁতে শেষবাৰৰ বাবে শুনি ল, মই উধম সিঙে এই জালিয়না বাগৰ এমুঠি পবিত্ৰ মাটি হাতত

0: জেনারেল ডায়ার, জালিয়ানওয়ালা বাগ প্রবে করিয়ায় আপনি কি ভাবিলে?
1: গুলিয়াবলি অর্ডার দিল
0: লগে লগে।
1: ইয়েস, অলমোস্ট লগে লগে।
0: লগে লগে আপনি ডিসিশন ললেলে?
1: ইয়েস, মই গই ফয়া আর ফায়ারিং আউট অফ ডিয়ার মাজত সময়ের ব্যবধান হয়তো 5 মিনিট হবো। ইয়েস, অ্যারাউন্ড 5 মিনিটস।
0: বাগত সময় প্রিয় জনসমাবেশের মাজত আপনি কি দেখেছিল?
1: এখন ওখ সাঙ্গর উপর উঠি মানুষ এজনক বাহু জোখারি জোখারি বক্তৃতা করা দেখেছিল।
0: আপনি রুয়া ঠাই আর সেই বক্তৃতা দিয়া সাংখনের মাজত দূরত্ব কিমান হব?
1: হব 40-50 ইয়ার্স।
0: খুলি চলার নির্দেশ নিদিয়া কয়ে আপনি জনতাক ছত্রভঙ্গ দিয়াব পারিলেহেতেন?
1: ইয়েস, পারিলোহেতেন।
0: কিন্তু সেই বিষয়ে আপনি ক্ষন্তেকর বাবেও নেভাবিলে, আনকি কোনো ব্যবস্থাকে নললে নয় জানো?
1: ইয়েস।
0: কিন্তু কিয়?
1: কারণ মার্শাল ল মতে মই মোৰ কর্তব্য পালন কৰিছো। আই হ্যাভ পারফর্ম মাই ডিউটিজ।
0: কিন্তু সেই মুহূর্তলৈকে পঞ্জাবৰ কোনো চহৰতে মার্শাল ল ইম্পাস করা হোৱা নাছিল। ইয়েস ইয়েস, মার্শাল ল ইম্পাস করা হৈছিল তে কেইদিনমান পাছত।
1: ও, তেতিয়ালে মই গম পোৱা নাছিলো।
0: প্ৰভিন্সৰ ডেপুটি কমিশনাৰক আপুনি সুধিব লাগিছিল, কিয়নো সামৰিক আইন বলবৎ হোৱাৰ আগলৈকে প্ৰভিন্সৰ জনসাধাৰণক চলোৱা সহন যন্ত্ৰটো থাকে উপায়ুক্তৰ হাতত।
1: সেই সময়ত মই সামৰিক অফিচাৰ হিচাপে সামৰিক আইনৰ প্ৰতিহে বেছি সতৰ্ক আছিলো।
0: জনসাধাৰণক হুবতাই পঠিওৱা বা সমাৱেশ ভংগ কৰাৰ একমাত্ৰ অস্ত্ৰ যে বন্দুকৰ গুলি নহয় তাক আপুনি সামরিক শিক্ষা নিশিকিলে নাকি?
1: মই জানিছিলো যে গুলিয়াই দুজন মানুহ বগৰাব পাৰিলেহে সিহঁত পলাব।
2: জেনেৰেল ডায়াৰ, গুলিয়াই গুলিয়াই কিমানজনক বগৰালে আপোনাৰ হিচাপ আছে?
1: হ'ব চাগে 200-300 মান।
2: আচ্ছা, কিমান সময় গুলি চলালে?
1: প্ৰায় 10 মিনিট।
2: কিমান ৰাউণ্ড?
1: 1650 ৰাউণ্ড, 1650 ৰাউণ্ড।
2: মিষ্টাৰ ডায়াৰ, গুলি চলোৱাৰ পাছত জনসাধাৰণৰ অৱস্থা কি হৈছিল আপোনাৰ নিজৰ মতে বৰ্ণনা কৰক।
1: বহুত ঘাইল হ'ল। ইয়েছ, সমনি ৱাৰ ইঞ্জিয়ৰ্ড, কিছুমান মৰিল। বাগৰ ভিতৰত এটা নাৰ আছিল, নিৰাপত্তা আশা কৰি বহুতে নাৰটোৰ ভিতৰতে জঁপিয়াই দিলে। ফুলছ, ওলোৱা সোমোৱা একমাত্ৰ ঠেক ৰাস্তাটো কামান কৰি গাড়ীখনেৰে মই বন্ধ কৰি থৈছিলোঁ। পলোৱা বাট বিচাৰি নাপাই বহুতো কেউ পিনে থকা ওখ বেৰ বগাই পাৰ হ'বলৈ বৃথা চেষ্টা চলালে।
2: মুঠতে প্ৰাণ ত্ৰাসত জৰ্জৰিত জনতাৰ প্ৰচণ্ড চিঞৰত চাগে কাণ তাল মাৰি গৈছিল, নহয় জানো?
1: অ' ইয়েছ।
2: যদি কেনেবাকৈ বাগৰ ভিতৰলৈ মেচিন গান ৰখা গাড়ী দুখন সুমুৱাই নিব পৰা গ'লহেঁতেন তেনেহ'লে আপুনি?
1: অ' ইয়েছ, অবভিয়াছলি মেচিন গানে চলালোহেঁতেন।
2: বাৰু কওকচোন, যিসকল নাগৰিক নমৰিল অথচ বেয়া ধৰণে ঘাইল হ'ল, সেইসকলৰ চিকিৎসা সেৱা বা এম্বুলেঞ্চৰ প্ৰয়োগ সম্পৰ্কত আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰিছিল নেকি?
1: এবছলুটলি নট। সেইবোৰ কৰি থাকিবলৈ মোৰ সময় নাছিল। আই ডিডণ্ট হেভ এনি টাইম এট অল।
0: ইয়েছ জেনেৰেল ডায়াৰ, আপুনি এতিয়া যাব পাৰে।
3: আপোনাৰ নাম কি আছে?
4: গিৰিধাৰী লাল।
3: গিৰিধাৰী লাল, আপুনি কি কাম কৰে?
4: মই পঞ্জাব চেম্বাৰ্ছ অফ কমাৰ্চৰ উপসভাপতি।
3: আপোনাকে কি ইয়াত সাক্ষী দিবলৈ মতা হৈছে?
4: হয়।
3: ঠিক আছে, এই যে জালিয়ানাওয়ালা বাগৰ গাতে যিটো ঘৰ লাগি আছে, 2 মহলা ঘৰ, সেই ঘৰটো সেইটো কি আপোনাৰ ঘৰ আছে?
4: হয়, মোৰেই ঘৰ।
3: ঠিক আছে, যোৱা 13 এপ্ৰিলত যিটো ঘটনা ঘটিছিলে এই বাগত, সেই সম্পৰ্কে আপুনি কি জানে?
4: কি ক'ম?
3: কেৰি অন, কেৰি অন, ডণ্ট ৱেইট।
4: যি ক'ম, মোৰ চকুৰ আগত দেখা ঘটনাই ক'ম।
3: ইয়েছ প্লিজ। আপুনি কি আপোনাকে আই উইটনেছ বুলি দাবী কৰে?
4: হয়, জৰুৰ। মই মোৰ ওপৰ মহলাৰ শোৱা কথাৰ খিৰিকী খুলিলেই বাঘখনৰ ভিতৰখন জল

বিশাল সেইখন বিশাল নাছিল, আছিল জেনেৰেল ডায়াৰে কৰা ডমফালি এক প্ৰহসন মাত্ৰ। কমিশনৰ চেয়াৰমেন লৰ্ড হাণ্টাৰে মাত্ৰ দুটা মিঠা শব্দেৰে ভাৰতবাসীক নিচুকনি দিলে। আনফৰ্চুনেট ইনজুডিচিয়াছ, মৰ্নিং পষ্ট কাকতে শুভেচ্ছাবাণীত লিখিলে, জেনেৰেল ডায়াৰ, তুমি ব্ৰিটিছ গভৰ্ণমেণ্টৰ ভাগ্য বিধাতা। ভাগ্য বিধাতা, ভাগ্য বিধাতাৰ আকৌ বিচাৰ হ'ব, ভাৰতবাসীয়ে বিচাৰ কৰিব, বিচাৰ।

0: বিশ বছর এঘাৰ মাহ আগতে জালিয়ানওয়ালাবাগৰ পবিত্ৰ মাটি স্পৰ্শ কৰি প্ৰতিজ্ঞা কৰা শিখ যুৱক উধম সিঙৰ পিষ্টলৰ তিনিটাই গুলীত এসময়ৰ আইৰন মেন অৱ পঞ্জাৱ নিহত হ'ল। কেক্সটন হলৰ সভাস্থলীতে 40 বছৰীয়া উধম সিঙক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়া হ'ল। সুদীৰ্ঘ 55 বছৰ পাছত আকৌ জালিয়ানওয়ালাবাগৰ সেই পবিত্ৰ মাটিডোখৰতে উধম সিঙৰ অস্থি পাত্ৰ স্থাপন কৰা হ'ল, যি ডোখৰত থিয় হৈ জেনেৰেল ডায়াৰে এদিন নৰমেত যজ্ঞৰ হুকুম দিছিল।
1: কুখ্যাত জেনেৰেল ডায়াৰ, কোনো ঈশ্বৰে তোক ক্ষমা নকৰে। এদিন এদিন তই এই নৰক ভুঞ্জিব লাগিব। তিল তিল কৈ তই মৃত্যুৰ ক্ষণ গণিব লাগিব। তোৰ মৃতদেহৰ ওপৰত পানী এটুপি ছটিয়াবলৈও কোনো ওচৰ চাপি নাহিব।
0: জালিয়ানওয়ালাবাগৰ হত্যাকাণ্ডৰ এবছৰ নহওঁতেই জেনেৰেল ডায়াৰক একাধিক ব্যাধিয়ে গ্ৰাস কৰি পেলালে। জীৱনৰ অন্তিম কালচোৱা মানসিক বিকাৰগ্ৰস্ত হৈ আৰু পক্ষাঘাতৰ যন্ত্ৰণা বিয়াত ভুগি বিষ্টল চহৰৰ এডোখৰ আওহতীয়া ঠাইত চিঞৰি চিঞৰি কটালে প্ৰায় 8টা বছৰ।
2: ভাৰতবাসীৰ অভিসম্পাত।

0: अंश जैन भारत के लिए डेब्यू कर रहे हैं। श्रृंखला में भारत 1-0 से आगे है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত, ৰাজ্য দুখনৰ মাজত যাতায়াত আজিও ব্যাহত, ৰাজ্য চৰকাৰৰ সৰ্পনংখনক নটিফাইবল ডিজিজ হিচাপে ঘোষণা, দেশজুৰি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ মুখামুখি। অসম আৰু মেঘালয় চৰকাৰৰ মাজত কালি গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালত অনুষ্ঠিত বৈঠকৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাপাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। আজি অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ বৰাপানীৰ পৰা উভতাই পঠোৱা হয়। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ আজি পুনৰ উভতাই পঠিয়াইছে। দুয়োখন চৰকাৰৰ মাজত কালি এই বিষয়ত আলোচনা হোৱাৰ পাছতো মেঘালয়ৰ টেক্সি চালক সন্থাই আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কালি বৈঠকৰ অন্তত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছধৰে যুটীয়া সংবাদমেলত কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। কইনাধাৰ ৰাজ্যিক অতিথিশালত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলক বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থ হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
2: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছে বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব, গতিকে আমি সেইটো বিচৰা নাই। এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই। বাকী স্বাভাৱিক যাতায়াত যিটো, আমি নিৰ্ভয় মেঘালয়লৈ কেতিয়া যাম? মেঘালয় মানুহ নিৰ্ভয় কেতিয়া আহিব? অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কঢ়িয়াইছে, মেডিকেল যন্ত্ৰ স্বাস্থ্যযন্ত্ৰ সামগ্ৰী কঢ়িয়াইছে, এইবোৰ কৰিব লাগিব, উপায় নাই।
1: দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আবদ্ধ হোৱা অসমৰ 246 লোকৰ ভিতৰত 131 লোকক অসমলৈ উভতি অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আবদ্ধ হৈ থকা বাকী লোকসকলকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়ৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুই ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। ৰাজ্য চৰকাৰে সৰ্প দংশনক নটিফাইবল ডিজিজ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হৈছে। এই ব্যৱস্থাই সৰ্পদংশনৰ চিকিৎসাৰ কাৰ্যকৰিতা, সৰ্পদংশন

প্ৰতিৰোধী বেজী যোগানৰ তদাৰকৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত সময়মতে চিকিৎসা লাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে অসমত 2024 চনত 10,000ৰো অধিক আৰু 2025 চনত 11,000ৰো অধিক সৰ্পদংশনৰ ঘটনা সংঘটিত হৈছে। চৰকাৰে সৰ্পদংশনৰ বৰ্ধিত ঘটনালৈ চাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2024 চনৰে পৰা প্ৰায় 5,000 চিকিৎসক আৰু নাৰ্ছক সৰ্পদংশনৰ চিকিৎসা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। 2023 চনত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতিবছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্যই দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় ব্যৱস্থাত নিজৰ মহাকাশ খণ্ডক নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি নতুন প্ৰজন্মৰ অভিযন্তা, ডিজাইনাৰ, কোডাৰ আৰু বিজ্ঞানীসকলে ন ন প্ৰযুক্তি আৱিষ্কাৰ কৰিছে। দেশৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে আৰু এই সংকল্প পূৰণৰ ক্ষেত্ৰত মহাকাশ খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞান বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ ঐতিহাসিক সাফল্যৰ ভাৰত মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বিজ্ঞানীসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ দৰে ভালেমান সফলতাই বিশ্বৰ মহাকাশ মানচিত্ৰত দেশক জিলিকাই তুলিছে। সাফল্যৰ এই যাত্ৰাই যুৱ প্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত আগুৱাই যাবলৈ প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। গুৱাহাটীৰ ফাঁচীবজাৰত 3টা পথত ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ইতিপূৰ্বে কৰা ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ঘোষণা কৰা এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী আকাৰ ডি চি পিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচীবজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 7 বজালৈ এই অঞ্চলটোত বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। সুৰক্ষা বাহিনীয়ে যোৱা নিশা দক্ষিণ হালমাৰাত অবৈধভাৱে অসমত প্ৰৱেশ কৰিব খোজা 6জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু প্ৰৱেশত বাধা দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমত অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ আপোচবিহীন অভিযান অব্যাহত থাকিব। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত বিগত 2 বয়সৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত, ৰাজ্য দুখনৰ মাজত যাতায়াত আজিও ব্যাহত। ৰাজ্য চৰকাৰৰ সৰ্পদংশনক নটিফাইবল ডিজিজ হিচাপে ঘোষণা। দেশজুৰি আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 0361-266-1876। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ, 9435405222 আৰু 0361-266-1876। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত মন যাই ছবিখনৰ এটি গীত। গীতৰ কথা দিগন্ত ভাৰতীৰ। গীতটিৰ বাবে অনুৰোধ কৰিছে গুৱাহাটী ভেটাপাৰাৰ পৰা বিক্ৰম, ব্ৰিজেছ, সমীৰ আৰু প্লাৱনে।

অনুষ্ঠানত এইবাৰ শুনো আহক ৰত্নাকৰ ছবিখনৰ এটি গীত। জুবিন গাৰ্গে ৰচনা কৰা গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই। অনুৰোধকাৰী শ্ৰোতা মালিগাঁৱৰ পৰা ৰশ্মি ৰেখা দত্ত আৰু মানসী দত্ত।

শিৱবাজাৰৰ পৰা মালবিকা, স্তুতি, সমাদৃতা আৰু পোহৰৰ অনুৰোধত অনুষ্ঠানৰ শেষত এয়া বৰফি ছবিখনৰ এটি গীত শ্ৰেয়া ঘোষাল আৰু নিখিল পল জৰ্জৰ কণ্ঠত।

নমস্কাৰ শ্ৰোতাসকল, আপোনালোকলৈ শ্ৰদ্ধা আৰু ওলগ জনাই এয়া দেওবৰীয়া বুলনিত বহিছোঁ। আপোনালোকলৈ আজি আনিছোঁ অতি আগ্ৰহেৰে অপেক্ষা কৰি থকা ধাৰাবাহিক নাট হৃদয়ৰ চিঞৰৰ ষষ্ঠ তথা শেষ খণ্ডটি। নাটখনি ৰচনা প্ৰফুল্ল বৰাৰ, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। আহকচোন হৃদয়ৰ চিঞৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনো।

কোহলিৰ ছোৱালী মঞ্জুৰীক বিয়া কৰা বুলি দীপক অমান্তি হ'ল, কিয়নো মঞ্জুৰীৰ মাক পূবালী ধৰ্ষিতা হৈছিল। দীপকৰ বন্ধু মনোৰমে মঞ্জুৰীৰ আচল পৰিচয় পালে। ইয়াৰ পিছত কি হ'ল শুনো আহক।

0: নিৰূপমৰ অৱস্থা লাহে লাহে ভাললৈ আহিছে।
1: আহিব, এওঁ বৰ ভাল ডাক্তৰ। মোক কৈছে এনেকৈ অৱস্থাৰ উন্নতি হ'লে চিন্তাৰ কোনো কাৰণেই নাথাকিব।
0: হেৰা, ভগৱানক তাকেই দিনে ৰাতিয়ে খাটিছোঁ। আৰু এই মনোৰমৰ বিয়াখন পাতিব পৰা হ'লে ঘৰখনৰ চিন্তা বহুখিনি কমি গ'লহেঁতেন আৰু নিৰূপমৰো মনটো ভাল লাগি থাকিলহেঁতেন।
1: অঁ, এই ডাক্তৰেও কৈছে এইবিলাক অসুখত আনন্দত ৰখাটোৱেই ডাঙৰ কথা। আৰু মনোৰমৰ বিয়াৰ পিছত নাতি যদি এটা হয় তেন্তে আটাইতকৈ সুখী হ'ব নিৰূপম।
2: আইদেউ, এটা বৰ ভাল খবৰ লৈ আহিছোঁ। এই বজাৰতে সেই মুৰ্গী বেপাৰীটোৱে ক'লে
1: সি হজ কৰিবলৈ গৈছিল, তাতে গতৰ কি হ'ল?
2: এ বৰ ডাঙৰ কথা হ'ল, অকল মোৰেই নহয় সকলোৰে কাৰণে ডাঙৰ কথা। মানে সি হজ কৰি আহি বোম্বাই নে কি তাত কেইদিনমান আছিল নহয়, তাতেই লগ পালে।
0: হেৰু, কাক লগ পালে?
2: আমাৰ দেউতাক।
0: কি?
1: অনুপম
0: দেউতাৰক? তাৰপিছত
2: মথুৰাণে সেই বৃন্দাবন, তাৰ পৰা আহি হেনো তাতে কেইদিনমান আছিল, তাৰপিছত হেনো পুৰিলে আহিল।
1: কথাটো সঁচা নে মিছা?
2: সঁচা, দেউতা হেনো ঘৰলৈ আহিব।
0: আহিব? তেখেত ঘৰলৈ আহিব?
1: আহিব, আহিব, মই জানো সি এদিন ঘৰলৈ আহিবই।
0: তেন্তে

হেল্ল' কোন দীপক, ক'ৰ পৰা কৈছ? যোৰহাট মানে ঘৰৰ পৰা? অঁ অঁ অঁ কি কি ক'লি? মঞ্জুৰ লগত তোৰ বিয়াখন নহ'ব?

0: की कारण है? तो आहिब नवारो निकि ठीक আছে মই যাম বাৰু কিন্তু বিয়াখন হ'ব লাগিব মনত ৰাখিবি
1: কাৰ ফোন মনোৰম
0: আইতা মোৰ বন্ধু দীপকৰ জোৰহাটৰ পৰা কৰিছে এজনী ছোৱালীৰ লগত তাৰ ভাল পোৱা আছিল আৰু বিয়াও ঠিক হৈছিল
1: পিছে কি হ'ল
0: কিন্তু সি ফোনত ক'লে বিয়াখন হেনো নহ'বগৈ
1: নহ'বগৈ কিয়
0: ফোনত সি একো নক'লে মোকে মাতিছে মই কালিলৈকে যাওঁ নেকি
1: কালিলৈকে

0: ঘৰৰ পৰিয়ালৰ লগত তোৰ লগত এইবিলাক কথা আলোচনা কৰিব নোৱাৰি সেইকাৰণে তোক এই নদীৰ পাৰলৈকে লৈ আহিলোঁ। শুন, মঞ্জুৰ লগত মোৰ বিয়াখন নোহোৱাত সঁচাকৈ মোৰ অন্তৰত কিমান দুখ পাইছোঁ তই কল্পনা কৰিব নোৱাৰিবি। তই বিশ্বাস কৰ, বিয়াখন ভঙাৰ পিছত মই মঞ্জুৰীৰ ফটোখন চাবলৈকে সাহস কৰিব পৰা নাই।
1: কিন্তু বিয়াখন ভাঙিল কি?
2: তইতো কৈছিলি মাহঁতে চিঠিত লিখিছিল ছোৱালী যদি তই নিৰ্বাচন কৰিছ তেতিয়া তেওঁলোকে আপত্তি নকৰে বুলি
0: কৈছিল। কিন্তু তাৰপিছত মঞ্জুৰীহঁতৰ পৰিয়ালৰ বিষয়ে যিখিনি কথা দেউতাহঁতে জানিলে, তাৰপিছত সেইখন ঘৰৰ ছোৱালী বিয়া কৰাবলৈ দেউতাহঁত কোনোপধ্যে মান্তি নহ'ল।
2: মঞ্জুৰীহঁতৰ পৰিয়ালৰ ঘটনা কি ঘটনা?
0: সেইবিলাক বহুত ঘটনা। যি ঘটনা জনাৰ পিছত দেউতাহঁতৰ ওপৰত দাবী কৰাৰ সাহস কোনো মই হেৰুৱাই পেলালোঁ।
2: কিন্তু মঞ্জুৰীক মঞ্জুৰীক তই ভাল পাইছিলি, বিয়া কৰাম বুলি কথা দিছিলি।
0: দিছিলোঁ, কিন্তু তেতিয়া সেইবিলাক কথা জনা নাছিলোঁ। যিবিলাক কথা মঞ্জুৰীয়েও মোক কোনোদিনে কোৱা নাছিলে।
2: হয়তো মঞ্জুৰীয়েও সেই কথা নাজানে। তদুপৰি প্ৰকৃত ভালপোৱা জন্ম নিজে নিজে হয়, ইয়াত পৰিয়ালৰ কিবা ঘটনা কথা নাহে। হয়তো তই মঞ্জুৰীক প্ৰকৃততে গভীৰভাৱে ভাল পোৱা নাছিলি।
0: পাইছিলোঁ, মঞ্জুৰীক মই প্ৰকৃততে গভীৰভাৱে ভাল পাইছিলোঁ।
2: পোৱা হলে তই সকলো বাধা নেওচি তোৰ ভালপোৱাৰ দাবী সাব্যস্ত কৰি মঞ্জুৰীক আপোন কৰি ল'লিহেঁতেন। এই ভালপোৱাত মঞ্জুৰীৰ গভীৰ বিশ্বাস আছিল, বিশ্বাসৰ অভাৱ আছিল তোৰ অন্তৰত।
0: নহয় নহয়, মঞ্জুৰীৰ প্ৰতি বিশ্বাস মোৰ আগৰ পৰা আছিল আৰু এতিয়াও আছে।
2: শুন, তোৰ কথাৰ মই শুনিব নোখোজো। মোৰ শেষ প্ৰশ্ন, সঁচাকৈ তই মঞ্জুৰীক বিয়া নকৰ?
0: মই উপায়হীন মনোৰম।
2: চা দীপক, মঞ্জুৰীক তই ভাল পাইছিলি যদিও মঞ্জুৰীৰ লগত মোৰ বন্ধুত্ব আছে। সেই বন্ধুত্ব তহঁতৰ ভাল পোৱাতকৈ কোনো গুণে কম নহয়। পাৰ্থক্য মাত্ৰ এটাই, তোৰ লগত মঞ্জুৰীৰ প্ৰেম আছিল আৰু মোৰ লগত আছিল বন্ধুত্ব। গতিকে বন্ধু হিচাপে মঞ্জুৰীৰ কথা আজি ময়ো ভাবিব লাগিব। তেওঁক আঘাতত জ্বলি পুৰি মৰি যাবলৈ দিব নোৱাৰি। গতিকে তোৰ পাছত মঞ্জুৰীৰ দায়িত্ব মই ল'লো।
0: তই কেনেকৈ?
2: সেই কথা সময়ত জানিবি, এতিয়া জানিব নালাগে।

0: অহ, তই কেতিয়া আহিলিও?
1: অলপ আগতে আইতা।
0: দীপকে তোক যোৰহাটলৈ কিয় মাতিছিল?
1: কিয় মাতিব আৰু? এটা কাপুৰুষ, প্ৰতিবাদ কৰা এটা সাহস নাই? তাৰ লগত মোৰ বন্ধুত্ব শেষ কৰি আহিছো আইতা।
0: শেষ কৰি আহিছ? এই কথাটো কি কচোন?
1: কথা এতিয়া তাৰ কথা নক, মোৰ কথা কওঁ শুনা। আইতা, তোমালোকে মোৰ বিয়াৰ পতাৰ কথা কৈছিলা নহয়?
0: অঁ কৈছিলোঁ। আমি সকলোৱে তোৰ মতামতৰ কাৰণেহে ৰৈ আছোঁ। দেউতাৰেও মাজে মাজে তোৰ বিয়াৰ কথাকেই কৈ থাকে আৰু কয় এই ঘৰখনত এটা নাতি।
1: বিয়াত মই মত দিছোঁ আইতা।
0: কি কি সঁচাকৈয়ে তই বিয়াত মত দিছ?
1: বিয়াৰ কথাটো মিছাকৈ ক'ব নোৱাৰি নহয়।
0: তেতিয়াহ'লে

0: তেতিয়াহলে আমি ছোৱালী চাওঁ?
1: নালাগে, ছোৱালী মই নিজে ঠিক কৰিছো।
0: ছোৱালী তো নিজে ঠিক কৰিছ? হেৰ, কাৰ ছোৱালী, কৰ ছোৱালী?
1: মই নিজে ঠিক কৰিছো। কথা বতৰা পাতিবলৈ জগবন্ধু ককাক পঠিয়াব লাগিব। জগবন্ধু ককাক লগ ধৰি মই কালি ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিবলৈ ক'ম।
0: তেতিয়াহলে তেতিয়াহলে নিৰূপম, নিৰূপম, শুনিছ নিৰূপম?
2: তেতিয়াহলে মা মনোরমে বিয়াত মত দিছে?
0: অকল মত দিয়াই নহয়, ছোৱালীও সি নিজেই ঠিক কৰিছে।
2: ভাল কৰিছে, খুব ভাল কৰিছে। বিয়াৰ ক্ষেত্ৰত ছোৱালী নিজে ঠিক কৰিলে সংসাৰখন বহুতো অশান্তিৰ পৰা আঁতৰি থাকে। ছোৱালী সি নিজে পচন্দ কৰিছে যেতিয়া, মোৰ ভাব হয় ছোৱালীৰ লগত তাৰ মনৰ মিল হৈছে। আগতেই মনৰ মিল হ'লে বহুতো কথা স্বামী স্ত্ৰীৰ মাজত এটা বুজাপৰাৰ মাজেদি হৈ যায়। পোৱালীৰ লগত বিয়াৰ আগতেই মনৰ মিল মোৰ থকা হ'লে, মোৰ অনুৰোধ, এটা পৰিয়ালৰ অনুৰোধ মতে কাম নকৰি সকলোকে এৰি থৈ তাই গুচি নগ'লহেঁতেন মা।
0: সেইবিলাক কথা এতিয়া বাদ দে। ভাল পাই অনা ছোৱালীৰ ক্ষেত্ৰতো দেখিছোঁ অশান্তি হয়।
2: হয় মা, অশান্তি হয়, কিন্তু সেই অশান্তি চিৰস্থায়ী নহয়। অতীতৰ ভাল পোৱাৰ স্মৃতিয়ে অতি সহজে সেই অশান্তি আঁতৰাই দিয়ে।
3: নিৰূপম
2: খুৰা আহিছে, আহক আহক।
3: ককা আহিলে? এই ৰাতিপুৱাই মনোৰমে মোক মাতি থৈ আহিলে।
0: অঁ, সি বিয়াত মত দিছে আৰু সেইকাৰণে।
3: অ' মত দিছে, বৰ ভাল কথা। অ' এতিয়া সি কি মানে মোক ছোৱালী চাবৰ কাৰণে ক'বলৈ মাতিছে?
0: ছোৱালীও চাব নালাগে, ছোৱালী সি নিজেই ঠিক কৰিছে।
3: নিজেই ঠিক কৰিছে? ক'ত?
1: মই আপোনাক ঠিকনাটো দি আছোঁ ককা।
3: কোৱাচোন কোৱা, ছোৱালী ক'ত ঠিক কৰিছাহে?
1: আপোনাক মই ঠিকনা আৰু সকলো কথা বুজাই দিছোঁ, আপুনি মোৰ কোঠালৈ আহকচোন ককা।
3: বোলা বোলা, শুভশ্ৰীগ্ৰম, মই পাৰোঁ যদি ছোৱালী ঘৰলৈ এতিয়াই যাম। বোলা।
4: কাক বিচাৰিছে?
3: এইখন সেই ডাক্তৰ দীননাথ কাকতিৰ ঘৰ নহয়নে?
4: হয়, আহক।
3: তেখেত আছেনে নাই?
4: নাই, নাৰ্ছিং হোমত আছে, এতিয়া আহিব। আপুনি বহকচোন।
3: বাৰু। তোমাৰ নাম মঞ্জুৰী নেকি বাৰু?
4: হয়, কিন্তু আপুনি মোৰ নামটো
3: অৰ্থাৎ তুমি মোৰ নামটো নজনাকৈ মই তোমাৰ নামটো কেনেকৈ জানিলোঁ, কথা এইটো?
4: হয়, কিন্তু কওকচোন আপুনি মোৰ নামটো জানিলে কেনেকৈ?
3: মনোৰমৰ পৰা।
4: মনোৰম? আপুনি মনোৰমৰ?
3: নাই নাই, একো নহয়, কিন্তু বহুতো হয়। অতীতৰে পৰা মই সেইখন ঘৰৰ মুখ্য উপদেষ্টা তথা বন্ধু, বুজিলা? মনোৰমে তোমাৰ কথা মোক কৈছে।
4: কি কথা কৈছে?
3: প্ৰথমে তেওঁ মোক ইয়ালৈ আহিবলৈ কৈছে।
4: কি কাৰণে? তেওঁ নিজে কিয় নাহিল?
3: নিজে আহিব, আহিব, কিন্তু যি কথাৰ কাৰণে মোক পঠাইছে, প্ৰথমে সেই কথা তেওঁ আহিব নোৱাৰে। সেই কামত প্ৰথমে দুধ পঠাব লাগে, গতিকে প্ৰথমে মই দুধ হৈ ইয়ালৈ আহিছোঁ।
4: এসময়ত মোৰ বন্ধু আছিল, আমি যে একেলগে
5: সেই মনোৰম, তুমি এদিন কিবা কাৰণত তুমি মনোৰমৰ কথা কৈছিলা, পিছে হেৰি আলহীক চাহ জলপান দিলা নাই?

0: যাওঁ, যোগাৰ কৰোঁগৈ।
1: চোৱা চোৱা চোৱা চোৱা, কওকচোন কিয় আহিলে আপুনি?
2: মই আহিলোঁ মানে এই মঞ্জুৰীৰ লগততো দীপকৰ বিয়া হোৱাৰ কথা আছিল, নহয়নে বাৰু?
1: হয় আছিল, কিন্তু সময়ত হৈ নুঠিল। এই কথা আপুনি ক'ত গম পালে?
2: মোক মনোৰমে ক'লে।
1: মনোৰমে ক'লে?
2: কাৰণ এই মনোৰম, দীপক, মঞ্জুৰী সকলো একেলগে পঢ়িছিল।
1: হয়।
2: আৰু মনোৰমে দীপক মঞ্জুৰীৰ ভাল পোৱাৰ কথা জনাৰ উপৰিও তেওঁলোকৰ বিয়া হ'ব বুলিও ভাবিছিল।
1: হয়।
2: কিন্তু বিয়াখন নোহোৱাত মনোৰমে বৰ আঘাত পাইছে। বন্ধুত্বৰ বিষয়ত দীপকে মঞ্জুৰীক যিমান বুজিছিল তাতোকৈ বেছি বুজিছিল মনোৰমে। সেয়েহে মনোৰমে মঞ্জুৰীৰ জীৱনটো শেষ হৈ যোৱাটো বিচৰা নাই।
1: মই আপোনাৰ কথাটো ঠিক বুজি পোৱা নাই, কওকচোন আপুনি কি ক'ব বিচাৰিছে?
2: মই মানে ক'ব বিচাৰিছোঁ মনোৰমে মঞ্জুৰীক বিয়া কৰাব খুজিছে।
1: কি? মনোৰমে মঞ্জুৰীক বিয়া কৰাব? এই কথাটো যে মই ভাবিবই পৰা নাই, আপুনি সঁচাকেই কৈছেতো?
2: হেৰি, এটা মিছা কথা ক'বলৈ মই জানো এনেই আপোনাৰ ওচৰলৈ ইমান দূৰৰ পৰা দৌৰি আহিছোঁ।
1: আপোনাৰ কথা যদি সঁচাই হয় তেন্তে মই ভাবিম সঁচাকৈ পৃথিৱীত ভগৱান আছে। উহ, এই কথা যে মোৰ কল্পনাৰ অতীত। দীপকৰ লগত বিয়াখন ভঙাত তাই মানসিকভাৱে ভাঙি পৰিছিল। কৈছিল তাই আৰু জীৱনত কেতিয়াও বিয়া নহয়, মোৰ নাৰ্ছিং হোমতে তাই ডাক্তৰ হিচাপে কাম কৰি যাব। কিন্তু মঞ্জুৰীক মই বুজাইছিলোঁ দীপকে তোমাক ভাল পায়ো যেতিয়া ভাল পোৱাৰ মৰ্যাদা দিব নোৱাৰিলে, এটা পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তোমাক আপোন কৰিবলৈ সাহস কৰিব নোৱাৰিলে, তেনেকুৱা এজন কাপুৰুষৰ কাৰণে তুমি তোমাৰ অমূল্য জীৱন কিয় মূল্যহীন কৰিবা, মই বুজাইছিলোঁ।
2: মঞ্জুৰীয়ে কি ক'লে?
1: তেওঁ মোৰ যুক্তি মানি লৈছিলে।
2: তেতিয়াহ'লে এই বিয়াত তেওঁ আপত্তি নকৰিব?
1: মোৰ বোধেৰে তেওঁ নকৰিব।
0: চাহ খাওক সি, আহক।
1: অঁ অঁ, বলক বলক, বাকী কথা আমি চাহৰ টেবুলতে বহি কথা পাতিম। আহক আহক।
2: হয় বলক। খাবলৈ দেখোন বহুত কিবা কিবি দিলাহে, এতিয়া ইমান খালে পিছত আৰু খাবলৈ নাথাকিবই দেখোন।
1: আহিব আহিব মাজনী, এখেতে তোমাৰ লগত মনোৰমৰ বিয়া ঠিক কৰিবলৈ আহিছে।
0: মোৰ লগত মনোৰমৰ?
1: অঁ,
2: কিয়, তোমাৰ আপত্তি আছে নেকি?
0: ৰ'ব, মই মাক পঠাই দিছোঁ। মা, মা!
1: তাই বুজা ছোৱালী, মোৰ যুক্তিৰ পিছত জীৱনৰ মূল্য তেওঁ বুজি পাইছে, আৰু জীৱনৰ মূল্য নুবুজি জীৱনবিলাক অৰ্থহীন কৰাটো কোনো যুক্তি নাই। আহা আহা পূবালি, আহা পূবালি, আহা। এখেত
0: খুৰা, আপুনি
1: মঞ্জুৰী মাক, পূবালী, পূবালী, এখেতে মনোৰমৰ লগত আমাৰ মঞ্জুৰীৰ বিয়া ঠিক কৰিবলৈ প্ৰস্তাৱ লৈ আহিছে।
0: মঞ্জুৰীয়ে মোক কৈছে, কিন্তু মনোৰম কোন?
2: মনোৰম, মনোৰম, মই কি ক'ম, মই যে মনোৰমৰ কথা ক'বলৈ গৈ বোবা হৈ গৈছোঁ।
1: কিয়, আপুনি উঠিলে যে?
2: মই আহিলোঁ।

0: কি কলে খুড়া পূবালীর ছোৱালী মানে সেইজনী মোৰে ছোৱালী ভগৱান এয়া মই কি শুনিছো খুড়া মই কি শুনিছো কি
1: ডাক্তৰ দীননাথ কাকতিৰ লগত বিয়াৰ কথা আলোচনা কৰি সকলো ঠিক ঠাক কৰাৰ পিছতেই পূবালীক দেখিলোঁ
0: খুড়া
1: তাৰ আগলৈকে পূবালীক মই দেখাই নাছিলোঁ ডাক্তৰে ক'লে পূবালী মঞ্জুৰীৰ মাক।

0: ভগবান, এইবিলাক মই কি শুনিছো! পৃথিৱীত কি এনেকুৱা ঘটনাও হ'ব পাৰে! মোৰ নাতিৰ কাৰণে মোৰ নিজৰ নাতিনীকে ঠিক ঠাক কৰিবলৈ আমি আপোনাক পঠাইছিলোঁ। অভিশাপ, অভিশাপ! এতিয়াও এইখন ঘৰৰ পৰা আঁতৰি যোৱা নাই। মই এতিয়া কি কৰোঁ মনোৰমক, মই কি কওঁ তাক, মই কেনেকৈ বুজাওঁ?
1: নাই নাই নাই, ধৈৰ্য নহবা, সেই কথা তুমি ক'ব নালাগে। মনোৰমক সেই কথা মই ক'ম।
2: খুৰা,
1: নিৰুপম, নিৰুপম,
2: খুৰা,
1: ধৈৰ্য ধৰ, অধৈৰ্য নহবা।
2: খুৰা,
1: মই মনোৰমক ক'ম।
2: খুৰা, পোৱালি ভালে আছে? খুৰা,
1: আছে, ভালে আছে।
2: আৰু আৰু সেই ছোৱালীজনী, তাই কাৰ কাৰ নিচিনা হৈছে খুৰা?
1: ছোৱালীজনী অবিকল মুখখন অবিকল তোমাৰ দৰে,
2: মোৰ দৰে। যদি এবাৰ মই দেখিলোহেঁতেন
1: নিৰুপম,
2: ঘূৰাইছে খুৰা,
1: নিৰুপম,
2: নিৰুপম,
0: শুই থাক, গৈ বল, বল, মই তোক বিচনালৈ লৈ যাম, চাওঁ, শুধছো।
2: নাই নাই, উঠা
1: উঠা,
2: উঠা, নালাগে মা, মই মই নিজেই যাব পাৰিম। মই মই এতিয়া শুম, মোক কোনেও নজগাবা, মই যেন সাৰ নিজেই পাওঁ, আৰু যদি সাৰ নাপাওঁ।
0: নিৰুপম
2: মা, নাই নাই, বিচনা নালাগে, মই সেই চোফাতে শুম, এয়া মই ইয়াতে শুলো। হা মা, মোক নজগাবা,
0: নিৰুপম,
2: বৰ টোপনি আহিছে মা,
0: শুলে টোপনি গ'ল,
1: তাক শুবলৈ দিয়া, নজগাবা, মই মনোৰমৰ লগত কথা পাতোঁ।

0: মনোৰম
1: আহক ককা, মই আপোনাৰ কাৰণে ৰৈ আছো। কওকচোন কি হ'ল?
0: কওঁ মনোৰম, আমি তোমাৰ কাৰণে এজনী বেলেগ ছোৱালীহে চাব খুজিছোঁ।
1: বেলেগ ছোৱালী কিয়? মই পচন্দ কৰা ছোৱালীজনী আপোনালোকৰ অপচন্দ হ'ল নেকি?
0: নহয়,
1: মইতো সেই ছোৱালীজনীক কিয় বিয়া কৰাবলৈ ওলাইছোঁ আপোনাকতো সকলো কথাই কৈছোঁ।
0: সেইকাৰণেইতো আমি আন এজনী ছোৱালীৰ কথা ভাবিছোঁ।
1: মানে
0: মানে মানে যি কাৰণে মঞ্জুৰীৰ বিয়াখন ভাঙিল আৰু যি ত্যাগেৰে তুমি সেইজনী মঞ্জুৰীক বিয়া কৰাবলৈ ওলাইছা, সেইকাৰণেই আমাৰ আজি আন এজনী ছোৱালীৰ প্ৰয়োজন।
2: এয়া পচন্দ অপচন্দৰ কথা নহয় মনোৰম।
1: তেন্তে কি আইতা?
0: কাৰণটো মই কওঁ, শুনা। তুমি কথাখিনি ধৈৰ্যৰে শুনিবা, বিচলিত নহ'বা।
1: শুনিম, ধৈৰ্য ধৰিয়ে শুনিম। আপুনি কওক ককা।
0: শুনা, মঞ্জুৰীক তুমি বিয়া কৰাব নোৱাৰা কাৰণ হ'ল মঞ্জুৰী তোমাৰ ডাঙৰ মাৰাৰ ছোৱালী।
1: ডাঙৰ মাৰ ছোৱালী? কিন্তু মোকতো আপোনালোকে কৈছিল মোৰ ডাঙৰ মাৰ মৃত্যু হোৱাৰ পিছতহে দেউতাই মোৰ মাক বিয়া কৰাইছিল।
2: নাই, তেওঁৰ মৃত্যু হোৱা নাছিল, আমিতো মিছা কথা কৈছিলোঁ।
0: তোমাৰ ডাঙৰ মা এতিয়াও জীয়াই আছে।
1: তেন্তে মোৰ ডাঙৰ মা এইখন ঘৰৰ পৰা কিয় গুচি গৈছিল?
0: এটা ঘটনাৰ কাৰণে।
1: কি ঘটনা? কি ঘটনাৰ কাৰণে?

0: গোটেইখন ঘৰৰ পৰা গুচি যাবলগীয়া হ'ল।
1: যাবলগীয়া হ'ল কাৰণ এদিন তোৰ ডাঙৰ মাৰ কিছুমান দুৰ্বৃত্তৰ হাতত ধৰ্ষিতা হৈছিল।
0: ধৰ্ষিতা? মোৰ ডাঙৰ মা ধৰ্ষিতা হৈছিল?
2: তাৰ পিছত এই ঘৰখনত এনে কিছুমান সমস্যাৰ সৃষ্টি হ'ল। সেই সমস্যাবিলাক শেষ কৰিবৰ কাৰণেই তোমাৰ ডাঙৰ মা স্বইচ্ছাৰে এইখন ঘৰৰ পৰা ওলাই গ'ল।
0: মানে গুচি যাবলৈ বাধ্য কৰোৱা হ'ল?
1: নাই নাই, আমি গুচি যাবলৈ তেওঁক বাধ্য কৰোৱা নাছিলোঁ মনোৰম।
0: বাধ্য কৰোৱা নাছিলা, কিন্তু তথাপিও গুচি গ'ল। কিয় গুচি গ'ল? কিয় গুচি গ'ল আইতা?
1: সমাজৰ কাৰণে। কাৰণ
0: সমাজৰ কাৰণে? যিখন সমাজৰ মানুহে মোৰ ডাঙৰ মাক ধৰ্ষণ কৰি ধৰ্ষিতা কৰিলে সেইখন সমাজৰ কাৰণে। সেইখন সমাজৰ কাৰণে আপোনালোকে মোৰ মাক এইখন ঘৰৰ পৰা যাবলৈ এৰি দিলে। আৰু সেইখন সমাজৰ মানুহে সেই দুৰ্বৃত্তহঁতক ধৰি শাস্তি দিব নোৱাৰিলে কিয়? ধৰ্ষিতা হোৱাৰ পিছত সমাজে সমদল উলিয়াব, প্ৰতিবাদী সভা পাতিব, কিন্তু দুষ্কৃতিকাৰীহঁতক ধৰি শাস্তি দি ভৱিষ্যতে যেন এই দুষ্কাৰ্যৰ কোনো নকৰে তাৰ ব্যৱস্থা নল'লে কিয়?
2: মনোৰম,
0: ঠিক আছে ঠিক আছে, মই যাম, মাৰ ওচৰলৈ মই যাম, মই মাক সুধিম তুমি গুচি আহিলা কিয়, প্ৰতিবাদ নকৰিলা কিয়, ঘৰত থকাৰ তোমাৰ যি অধিকাৰ সেই অধিকাৰ তুমি দাবী নকৰিলা কিয়, কাৰণ ধৰ্ষিতা তুমি নিজে হোৱা নাছিলা। মই যাওঁ, মই যাওঁ আইতা, মই মোৰ মাক লৈ আহি মাৰ সৈতে এইখন সমাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম, বিদ্ৰোহ কৰিম, সমাজক মই জগাই তুলিম। মঞ্জুৰীক মই মোৰ বাইদেউ হিচাপে আদৰি ল'ম, মোৰ নিজৰ মাতৃ নহ'লেও সেইগৰাকীও মোৰ মাতৃ।
1: মনোৰম,
0: মই যাওঁ আইতা, মই মোৰ ডাঙৰ মাক লৈ আহোঁ। কয়
1: যা মনোৰম, তই বোৱাৰীক আনি এইখন ঘৰত এইখন সমাজত পুনৰ মাতৃৰূপে প্ৰতিষ্ঠা কৰ। যা যা, তই বোৱাৰীক লৈ আনগৈ, যা মনোৰম, যা।

হৃদয়ৰ চিঞৰ ধাৰাবাহিক নাটখনিৰ ইমানতেই অন্ত পৰিল। নাটখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা আছিল নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে হৰি ডেকা, নীলু চক্ৰৱৰ্তী, তপন দাস, কপিল বৰা, দীপজ্যোতি কাকতি, প্ৰণতি বৰুৱা, পূৰবী শৰ্মা, নীলাক্ষী দেৱী আৰু কৌস্তভমণি শইকীয়াই। শ্ৰোতাসকল, তেতিয়াহ'লে আজিলৈ বিদায় লওঁ। পুনৰ আপোনালোকৰ ওচৰলৈ আহিম মঙলবাৰৰ বুলনিত দিনৰ 12:30 বজাত। আজিলৈ আহোঁ।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

0: জনস্থান। এয়া গোবর্ধন চৰিতৰ ষষ্ঠ আৰু শেষ খণ্ড, ৰচনা তৰুণ শইকীয়া। গোবর্ধন চৰিত
1: থাকিব, সু থাকিব, নাপায় নাপায় নাপায় আমাৰ ভাত, মনে মনে থাকিব, নাপায় নাপায় নাপায়। এইটো এইটো এইটো এইটো এইটো এইটো এইটো এইটো পুতলা পুতলা, এইটো এইটো এইটো মই কেঁচুৱা দিছো নাজানো, চুপ চুপ চুপ চুপ চুপ। নতুন চুৰিয়া কাপোৰ পিন্ধি পদূলিলৈকে ওলাবলৈ নাপালে, ঘূৰাই দিলে। এইবোৰ এইবোৰ মাদুৰী অৰা দি ডিঙিত আৰি দি কলৈ কোনে যাবি, নিনিয় কেলে ল ল এটা ল ল ল ল
2: কোনে কোনে কোনে মাৰিলে, আয়ো আয়ো আয়ো আয়ো, চাওঁ মোৰ ফোনটো, চাওঁ চাওঁ চাওঁ, আয়ো নাই নাই নাই নাই, ও মোৰ মোৰ ল'ৰাটোক বাপেকে মাৰিলে, আয়ো আয়ো নাই নাই, ফুৰাম চাচোন এই আঘোণ মাহৰ কেনেকৈ ঘমুৱালে দেখিছানে, ইমানটো গছ গছ কৰে হলিহি কেঁচু এটা উমলাব নোৱাৰ, কোলাত লৈ অকণমান হাঁহ পৰা দেখুৱাব পাৰ, নাই য'তে ল'ৰাটো দি গ'লে ত'তে দোকানৰ গণেশৰ মূৰ্তিটো হৈ বহা দি বহি থাকিল। ৰ'দত মেলি নিদিয়া কেলে,
1: থাক দে গাৰ গৰমতে শুকাব, এই ৰ'দত মেলিবলৈকে আকৌ সিপিনে বেলি হবগে নহয়,
2: বেলি হবগৈ মানে কলে বেলি হব,
1: হেৰিও মানে সেই মামনি মাকে কথা এটা কৈছিল,
2: কি কথা নো,
1: এই কৰিবৰ পুলি চাৰিটামান খুলিছে,
2: নাই নাই অ চাচোন কেনেকে, সিহঁতৰ কোনোবা এটা আহি নিবহি নোৱাৰে নেকি, হা থৈ দে,
1: বেয়া পাব, ফটচনে দিয়া হওঁগে দে, সেই চাকুলত কেইমিনিট লাগিব,
2: পথাৰলৈ নিযাবিহি কেতিয়া, মই কৈছো নহয় তোৰ পৰা আৰু একো নহব, গাঁৱৰ ল'ৰা কেইটাৰ জোৰত মাটিখিনি পালো, বেটিয়ে কুটুৰি কুটুৰি হাতে ভৰিয়ে ধৰি যেনিবা খেতি কৰালো, এতিয়া
1: মই জানো পথাৰলে নেযাওঁ বুলি কৈছো নি, হয়
2: নাই নাই নাই নাই, চাবি কিন্তু মই চোতালৰ চাত চিন দি থৈছো, হয় অ
1: বাৰু
2: অ নাই মোৰ শুনটো, আয়ো দেহিঅ আয়ো।

0: পাৰ যোৱা কিমান পালি?
1: পাৰ যোৱাৰ কথা কৈছে না? হেৰি চাৰে টকা
0: তামোল পাণত?
1: তামোল পাণত তোৰ তামোল পাণত সাত টকা বাৰ পইচা।
0: মেমেধু আৰু পালেঙত?
1: মেমেধু পালেঙত তোৰ তিন টকা। মুঠকে মানে বেপাৰী এটাক দি দিলো বুজিছ, হাতত খুচুৰাকে বিক্ৰী হয় মানে ৰ'দত শুকাই সেই ভাজিৰ দৰে হয় আৰু।
0: মুঠ মাত কিমান পালি?
1: মুঠ তোৰ অল এইটো থ মুঠ তোৰ হেৰি হ'ল নহয় তোৰ এই সাতে এই সাতে সাতে চাৰিয়ে তোৰ সাতে চাৰিয়ে তোৰ সাতে চাৰি সাত আঠ ন দহ এঘাৰ এঘাৰ একেটাকে এঘাৰ এঘাৰ এঘাৰ এঘাৰ এঘাৰ এঘাৰ আৰু তোৰ সেই তিনি।

0: তিনি নহয় জানো, সেই তিনি
1: অ
0: এঘাৰ দিনে এঘাৰ, একে দুই বাৰ, একে তিনি তেৰ, একে চাৰিয়ে চৈধ্য, চৈধ্য চৈধ্য হ'ল তোৰ ইয়ে সিয়ে মিলাই তোৰ মানে চৈধ্য চৌধ চৌধ চৌধ তোৰ চৌধ হেৰি
1: চৈধ্য টকা
0: মই ক'বলৈ ধৰিছিলো হয়ে।
1: বস্তু কিমানৰ কিনিলি? আগৰ 10 টকা আছিল নহয়।
0: বস্তু 8 টকা কিনিলো, 8 টকা কিনিলো।
1: বাকীখিনি ঘূৰা। বেগখনত কি আছে? মোৰ পিনে চা আকৌ।
0: চাইছো বাৰু।
1: 21 4 টকা 12 পইচা দে।
0: তই যে পৰহি কলি বোলে আলু পাতিৰ মাজে মাজে যত গছ মৰিছে তাৰ আলু একোটাকে দিব লাগে, মই হাতত সেয়েহে সঁচৰ আলু কিনো বুলি বহি বাচি আছিলো বেপাৰী এটাৰ থৈলাতে বহি পেলাই। এই আলুখিনি বাচি কুচি তোৰ পেলাত উঠাই দাম দিওঁ বুলি জেলেপথ হাত সোমোৱাওঁতেনে গোল কিলাকুটিলৈকে হাতটো জেলেপথ সোমায়, বুজিছ? লগে লগে তোক কৈছো নহয়, বুজিছ? মোৰ গাটো কঁপিবলৈ ধৰিলে আৰু।
1: কাটিলে
0: কামিজ, এয়া দেখিছনে নাই গোটেই জেলেপটো নিলে অ
1: কামিজৰ তলৰ জেলেপত পইচা থবলৈ তোক কিহে পাইছিল?
0: থোৱাটো আৰু ঠিকমতেই থৈছিলো, তোৰ সেই যে ব্লাউজৰ কাপোৰ এডোখৰ বাচিছিল তাৰে উৰমাল বনাই টকাখিনি মেৰিয়াই থৈছিলো আকৌ।
1: কিন্তু জেলেপ কাটিলে কেনেকে? তই গমো নাপালি নে?
0: কেনেকে কাটিলে গম পোৱা হলে দেখোন কাটিবই নোৱাৰিলে হেঁতেন।
1: হে বাংটো কৰবা গল নহয় ঠল ঠল কৰে 21 4 টকাৰো। ল'ৰাটো হৈ পুঠি একাইধা পঢ়াম বুলি ঠিক ঠাক কৰিলো, পাত এতিয়া কাৰ মূৰটো এপাত।
0: দিন বেয়া আছিল বুজিছ?
1: এই কথাটো তই মোক আহিয়ে কোৱা নাছিলি কেলে? চুলুং চালাংকৈ বাহিৰে বাহিৰে ইগিল সিগিল কৰি আছিলি কেলে?
0: ক'বলৈ আকৌ তই আকৌ যেনেকে একেবাৰে ফেটি খাপে ফেট উঠোৱা দি উঠাই আহ নহয়। হেৰি অ বুজিছ, যদি তোৰ দুখীয়া মানুহে নিছে পুণ্যই হ'ব, সিহঁতৰ ল'ৰা ছোৱালীকেইটাই তেওঁ এসাঁজ খাবলৈ পাব।
1: খা এতিয়া।
0: কি
1: পোনাটো হৈ নাম গোৱা পাতিম বুলি ভাবি থলো, পাত এতিয়া কাৰ লাও খুটাটোৱে পাত কৈছিল নহয় পাত। চাহ পানী দিয়াৰ কথা নুলিয়াবি কিন্তু হ।
2: গোবৰ আজিকালি মানে তোৰ মানে অহংকাৰ নেকি হ'ল নেকি অ মানে গোবৰ?
0: নাই নহয় অ, মানে তাই মানে হেৰি কাণৰ কাষত কিবা এটা কৈ আছিল।
2: কবৰটো কবৰটো মানে সেই যে তোৰ ঘৈণীয়েৰে জহততে মানে তই এই কেইমাহতে এটা মানে লেখৰ মানুহ বনিলি দেচোন, একদম লক্ষী তিৰুটো মানে পালি ভাই। পিছে চাহ পানী
0: হব হব বচোন বৌ, হব হব।
2: গোবৰ মোৰ মানে কপালখন মানে ফুটা বুজিছ গোবৰ?
0: কিয়
2: বাচি বাচি মানে তোৰ যিজনী বিয়া কৰালো মানে আচল কথা গেলা বৰালিত মোৰ হাত পৰিল বুজিছ, খালেই মানে কামৰ ওপৰত বেমাৰ, কেইডাল হালোৱা এচাৰি তোৰ ছিঙিলো।
0: কি দুখত কোবাইছ হিতে?
2: সিপিনে মানে তোৰ ৰোৱাৰ দিনত আৰু ইপিনে মানে তোৰ ধান কটাৰ দিনত তাইৰ মানে বেমাৰ বেছি হয় বুজিছ গোবৰ, ইমান কোবাওঁহে কোবাওঁ তথাপি তাই
0: মাইকী মানুহক কোবাব নাপায় বুজিছ।
2: এফালে মানে কি হ'ব মানে যাৰ ভাগত এনেকুৱা তিৰোতা মানে পৰিছে সিহে মানে জানে, আজি মানে পাতিতে হালোৱা এচাৰি মানে তোৰ ছিঙি থৈ আহিছোঁ নহয় বুজিছ, সেই মানে তোৰজনীক দেখিলে মানে আৰু মোৰ হিংসাই লাগে দেচোন। পিছে তই মানে খবৰ এটা মানে পাইছ নাই?
0: কি কি খবৰ কি খবৰ? নাই মই এইমাত্ৰকে হাতৰ পৰা আহি পাইছো, কচোন ক ক কি খবৰ?
2: গৰুকে মানে ছোৱালী চিভিল কৰিলে আনিলে নহয় মানে
0: হয়নে? হক হক হক দে, তই বৰ ভাল খবৰটো দিলিয়ে বি আৰু এটা হব, মইতো ভাবিছিলো সি ৰুক্ম বিটো হাতৰ পৰা তাক আনিবই নোৱাৰিব কিজানি, সেইটো কেনেকৈ আনিলে পাছে নিয়ে হিতে কচোন সবিশেষ বৃত্তান্ত।
2: সি মানে তোৰ পৰহি মানে নিশাই টেক্সি লৈ তোৰ সিহঁতৰ ঘৰৰ ওচৰত ৰৈ আছিল
0: হয়নে?
2: তাৰপিছত মানে কালি কাউৰী মৰ্ণিঙতে মানে সুহুৰি মাৰি মানে ছোৱালী মাতি মটৰ উঠাই মানে চিধা গুৱাহাটী।
0: ভাল কৰিলে,
2: নিশা আজি আকৌ ভাগৱত পাঠ কৰাব ৰাইজক নিমন্ত্ৰণ কৰিছে
0: কৰিছে। ৰুক্মীবীৰে বাৰু একো নকৰিলে নে?
2: সেই ৰুক্মীবীৰে আজিহে খবৰ পালে হেনো, এই পায়ে মানে বোলে মাক বাপেকৰ ওপৰত মানে তৰ্জন গৰ্জন আৰু। অ

0: আসল কথাটোলৈ আহোঁ ৰ।
1: কি
0: আমি মানে ঠিক কৰিছোঁ মানে মা প্ৰসাদ এমুঠি এমুঠি খুৱাই মানে গোলক খাই যাব নোৱাৰে, বুজিছ? বিয়াখন মানে সি পাতিবই লাগিব।
1: বিয়াখন বুলিয়েই ধৰিছোঁ আৰু এইখন।
0: আৰু মানে হেৰি কথা নকবিয়ে তই আৰু মানে, হা মানে মোৰ বিয়াত নগদ 4000 টকা খৰচ হৈছিল, মানে দুপুৰা মাটি, বুজিছ? সি গোলকে মানে টকা কুৰিটাৰে খাই যাব নোৱাৰে নহয়। মানে তই আকৌ এইটো মানে মোৰে কথা বুলি নেভাবি, মানে গাঁওবুঢ়া কাই মেধিকাই হতেও জানে, এই সেয়েহে কৈছোঁ তোক। আজি সকামত মানে মই প্ৰস্তাৱ কৰাৰ লগে লগে মানে তহঁতে হাত চাপৰি মাৰিবি, মানে কথাটো তোৰ মনত ৰবতো।
1: ৰোৱাত ৰব, পিছে মইনো কোন কোটা?
2: কাম কৰিবলৈ বহুত মানুহ আছে, তই ইয়ালৈকে আহ, তোক আজিকালি দেখিবলৈকে নোহোৱা হল নহয়।
3: ঐ চাওঁ হিতে, এই পাটিটো অকমান টানি দিয়াচোন। গোবৰ আহিছে অ, চাহ পানী দে। এই পাছে তোৰ খাই বৰা ধান ধৰা দাইল নে নাই অ গোবৰ?
4: এই আজিহে কাঁচি লগাইছো মোমাই, কালি আকৌ সেই বৰপিতাহঁতৰ মাটিত লাগি দিব লগা হল নহয়, এমূৰীয়া মাটি। পৰহি নিশা আকৌ চোৰে পথাৰতে মৰণা মাৰি ধান নিলে।
2: অ গোবৰকা আহিছ, আছো না, কথাটো বুজন নাই, এই কইনাই তোৰ খবৰ লৈ আছে, কথাটো বুজন নাই, হেৰ বোলোক, তই আশীৰ্বাদ সোনকালে লহি, মোৰ কঁকালৰ বিষটো আকৌ উঠ দিছে, এই দুটা মাৰি ধৰিব হলে প্ৰসাদ নিজে নিজেহে বিলাই খাব লাগিব। ঐ ঐ সেইটো কেকেৰো নহয় ন, এই লাট চাহাবৰ দৰে যে লং পেণ্ট চাৰ্ট পিন্ধি ফুৰিছ, এই দুৰ্লা সভা মুচি কাচি ওচৰত থবহি নোৱাৰ।
3: ককায়ৰ কাম লোকে গেবাৰী খাতি দিবহি লাগে, হে কান্দ জ্ঞান নাই।
0: অ পাছে ৰাইজ, এই গোবৰ কিন্তু এই বুলি উঠিল দেই, আজিকালি সি কামৰ পৰা মূৰকে ঢুকিলা।
3: তাৰ বাপেক জানো কম কৰ্মী মানুহ আছিল, এই তাৰ ঘৈণীয়েকজনীও কিন্তু ঘৈণী বুলিলো দেই। সেই ঘৈণীয়েকজনী তোমাৰ ঈশ্বৰৰ কৃপা নথকা হলে অলপ দিনৰ পিছতে সি হাতত এই টোকাৰীখন জৰি ল'ব লাগিলে। এই গোবৰৰো হাত বুজিছানে বৰ ভাল, হে এই য'তে হাত দিয়ে ত'তে সেই কচতে পুলিটো হয়।
5: দেউৰী দেউৰী, সেই কামবোৰ সমুদায় খৰ কৰচোন, এই জাৰৰ দিনৰ নিশা সমুদায় ঘৰলৈ গৈ পাটিত ভৰি তপতালেহে এপৰ লাগে বুলি।
2: থৈ পিনে ল'ৰা ছোৱালীহঁতে দৰা কইনাক নি ঢেঁকী খাল পোৱালেগৈ। ককাই চাওঁ বতাহটো দে। ঐ ঐ ল'ৰা ছোৱালীহঁত, ঐ ঢেঁকী খামৰণি মাক দৰা কইনাক খেলাচ কৰি দে।
3: অঁ অঁ আশীৰ্বাদ দে, আশীৰ্বাদ দে।
2: অঁ অঁ ময়ে দিওঁ, হয় বুলিব লাগে শেহতীয়া আজি গাঁৱৰ 10 ৰাইজ ভকতৰ গোটাই আনি একথা হৰি নাম গোৱাইছে, ভকত বৈষ্ণৱ গাঁৱত আনিব লাগিছিল, কান্ধে কৰি আহিছে নিজ পাৰে চলি, ইয়াতে শেহকী অনেক অপৰাধ হ'ব পাৰে, মৰখন কৰিব যেন। আৰু তাতোকৈ অপৰাধৰ কথা হ'ল, শেহকীয়ে ধৰ্মৰ নীতি নিয়ম নমনাকৈ অধা টিকট পৰি এটি কন্যাৰত্ন আনিব লগা হ'ল, তাকো যেন তেৰাই সামান্য অপৰাধ বুলি গ্ৰহণ কৰি নিজ গুণে মৰখন কৰি সৰগৰ উপক্ষতি হোৱাৰ আশীৰ্বাদ দিয়ে। হৰি
3: বৰসাত বিলাহন আৰু গোবৰ
4: মাই,
3: অঁ এই বতাহটো নে
0: ৰাইজ, অ' ৰাইজ, এই প্ৰসাদ মানে বিলাই বিলাও, কিন্তু মানে প্ৰসাদ মানে মূৰত লোৱাৰ আগতে মানে গোলোকে ৰাইজৰ মানে মনৰ শুকুৰটো মাৰি ল'ব লাগে, মানে গাঁওবুঢ়াতে যায়।
5: সেইটো সমুদায় আমি মন্তব্য কৰাটো সমুদায় বেয়া কথাহে,

0: সত্ৰাচো সমুদায় সি যেতিয়া নিজে কথাটো ভবা
1: নাই
0: গতিকে ৰাইজে কৈ দিয়াটো সমুদায় উচিত হ'ব নে বায়ন সমুদায় কি কোৱাহে
2: এৰা এৰা
3: গোলক গোলক ক কথাটো মই তত ধৰিব পৰা নাই কথাটো বুজিছা নাই কিনো কৈছে কিনো মেলিছে
2: ৰাইজে কৈছে এই ছোৱালী তই আনিলি আনিলি দেশ দস্তুৰ মানি খাই দহ ৰাইজক মাতি গাত মাহ হালধি খনাৰ ব্যৱস্থা কৰিব লাগে
3: কথাটো মই তত ধৰিব পৰা নাই নহয় মানে কথাটো ৰাইজে বুজিছে নাই মই কেঁচাৰীত কথাটো ৰাইজে বুজিছে নাই মানে ৰেজিষ্ট্ৰী কৰি আনিছো নহয় বুজিছে
1: মানে হেৰি নহয় গোলক মানে সেইবোৰ মানে ৰেজিষ্ট্ৰী ফেজিষ্ট্ৰী মানে আমি নেজানো কেঁচাৰী কাগজ এখনকে মানে আমি মানে বিয়া বুলি মানিব নোৱাৰো নহয় মানে
3: আইনমতে ছোৱালী আনিছো বুজিছে নাই বিয়াৰ কথা বাদেই মই কথাটো বুজিছে নাই পুথি পঢ়া এটা নেপাতিলেও হয় কথাটো বুজিছে নাই তথাচ মই সেইটো কৰি জলপানটাও দিয়া কৰিছো ৰাইজৰ ভৰি তুলি মই লৈছো কথাটো বুজিছে নাই
1: মানে এইটোতো তোৰ মানে কৰ্তব্য নহ'লে মানে তোৰ ঘৰত ৰাইজে মানে ভৰি দিলেহেঁতেন হ'ব লাগে হে একদম সোজা কথা মানে তই আঁঠুলৈ মানে ক যে এয়া বৰ্তমান দুখী দুখী অৱস্থাৰে মানে কৰিছ
4: হে
1: পাছত মানে ৰাইজক তই ভালকৈ মুখ হাত ধুৱাবি এই বুলি মানে
3: সেইটো মই নোৱাৰো কথাটো বুজিছে নাই সেইটো মই নোৱাৰো সপিতায়ে ভক্তি কথাটো বুজিছে নাই ৰাইজে মোক হেঁচা মাৰি ধৰি খুব বেছি মাৰিব পাৰিব কথাটো বুজিছে নাই কিন্তু বিয়া পতাব
1: নোৱাৰে তাৰমানে ৰাইজ ৰাইজ নেমানো গুলুক তই শুনিছেনে ৰাইজ শুনিছেনে ই মানে কি কয়
0: কথাটো গুলুক তই সমুদায় ভালকৈ ভাবি
3: চাই কিন্তু মই বিয়া পাতিম কাই কাই লাও খোৱা তোৰা গাঁও বুঢ়া কাই কাই লাও খোৱা তোৰা মই বিয়া পাতিম কথাটো বুজিছানে নাই তিৰোতাজনীকে বন্ধকত দিয়ে ৰাইজৰ হেঁপা পূৰাব পাৰিম তাকে কৰিম
5: নেখাও নেখাওঁ তোৰ প্ৰসাদ
6: ৰাইজ অ ৰাইজ মাহ প্ৰসাদ বিলাই দিছো ধৰিবহে লাগে মই কঁকালৰ বিষত ৰৈ থাকিব নোৱাৰো নহয় মই দেউৰী বাবি যাই নেচন হেপি
0: নাই নাই আমি সমুদায় উঠাহে প্ৰয়োজন ই সমুদায় মেলে ছয় নীতি নিয়ম বৰ্জন কৰিছে আৰু চিভিল কৰি সি তিৰোতালৈ অকল নাথাক সমুদায় আমাৰ উঠক উঠক
7: দেউৰী দেউৰী প্ৰসাদ বিলোৱা
1: প্ৰসাদ কোনে খাব
7: কি আমাক দিয়া নোখোৱাব যাওক আমি বহিলো
1: মানে কি হয় শান্ত হব লাগে আছে অ আজিৰ পৰা মানে গোলক এঘৰীয়া মানে আমাৰ লগত জুই পানী নিষেধ মানে এই সভা মানে সিহঁতে খাওক উপৰি খাই খাওক
3: আপোনালোকে
2: ইমান বস্তু নষ্ট কৰি কলৈ যাব কোনো যাব নোৱাৰে মই কথাটো বুজিছে নাই কৈ দিছো নাই যাব লাগিব কথাটো বুজিছে নাই বহক বুজিছে নাই মই কৰিবলৈ কৈছো বুজিছে নাই
3: নাকচ কৰি মোক এঘৰীয়া কৰাৰ মই মানে ৰাইজ ৰাইজ মই সুধা নাৰিম কিন্তু
1: তিনিবাৰ মানে অমুকে হাজত খাইছো
3: বহিলো কোনো উঠিব
2: নোৱাৰে হেৰি হেৰি কওঁ কওঁনে অথনি ৰাইজে মানে গোলক আৰু ঘৈণীয়েকক হৰগৌৰী বসতি হবলৈ আশীৰ্বাদ কৰিলে আৰু এতিয়া আৰু এনেবিলাক কৰিলে আৰু
8: খেলা মাৰি দে দুৱাৰখন পীৰা এখন দি থোৱা আছে
9: এটা কথা নহয়
10: কি
9: এই কেঁচুৱাটোক ৰাইজৰ ভৰি ধূলা দিব লাগিছিল
10: নহয় এই দেওবাৰে জলপান এটা দিহা কৰিব লাগিব
9: আৰু এটা কথা অ বুজিছ এই আমাক ঈশ্বৰে লাহে লাহে চকু মেলি চাইছে পিছে এটা দুখেহে মনটো সদায় খুলি খুলি খাই আছে দেই
10: কচোন এয়া

0: বৌ পিতায়ে যে আমাক গ্ৰহণ নকৰিলে, সীমাহঁত বোলে সকাম পৰিলে, তালৈকো আমাক খবৰ নকৰিলে।
1: তই এটা কাম কৰ, বুইছ, কেঁচুৱাটোলৈ এদিন যা।
0: মই যাম।
1: বাপেৰ খংহেও মোৰ ওপৰতহে।
0: তোৰ মোৰ মাজত কি পাৰ্থক্য আছে? এখন চিঠিকে লেখ।
1: চিঠি
0: লেখ যে সোণটিৰ সকামৰ দিনা যদি বৌ পিতায়ে নাহে, তেন্তে জীৱনলৈ সম্বন্ধ শেষ। নেলাগে আই বোপাই, সিহঁতে সিহঁতৰ ভাগে খাওক, আমি দুখে সুখে আমাৰ ভাগে খাম। আন কাগজ আন।
1: আখৰবোৰে কিবা লেঠে ঠে ভুল হয়ে।
0: পঢ়চোন, পঢ় কি লিখিলি।
1: কৃষ্ণ কৃষ্ণ কৃষ্ণ, এয়া শুন, মৰমৰ এই এইখিনিতে জেগা এৰি থৈছো, কি বুলি লেখো?
0: দেউতা আৰু আই বুলি লেখ।
1: বাৰু, তাৰপিছত লিখিছো মানে পদ এফাকি ভৰাই দিছো গুৰুজনলৈ লিখা কথাটো। পায়ে পৰি হৰি কৰহো কাতৰি, ভাল হ'বনে? আপোনাৰ খবৰ আশীৰ্বাদত জীয়েকে ল'ৰা পোৱালী এটা পাইছে, তাৰ হৈ অহা দেওবাৰে সকাম পাতিছো, হৈছে নে?
0: হয়,
1: তই আকৌ ওৱা কৰি যাবি আকৌ, বুজিছ? তাৰপিছত লিখিছো আপোনালোকৰ গৰুহালেৰে এইবেলি মাটি ছয় শালিচা উঠালো, জীয়েকে লোকৰ পৰা আহিলৈ ছাগলী হাঁহ আনি পুহিছে, বাৰীত আলু কবি আৰু লাই পালেং গজিছে, শেষত আপোনালোকৰ শ্ৰীচৰণৰ ধূলি অধমে শিৰত লৈ সামৰিলো, ইতি আপোনাৰ অতি মৰমৰ জোঁৱাই গোবৰ আৰু।
0: হ'ব দে, নাহে যদি গৰুহাল ঘূৰাই দি আহিবিগৈ আকৌ।

0: আপোনাৰটো কত আছে তাক মোক ওলালে দেচোন হবেনো আৰু সেই খবৰটো দিওঁতে ইমান দেৰি কৰিলে মই দেখিছে না নাই ল'ৰাটো চাচোন কি কৰি থৈছে এইখন ল'ৰা গাত এডাল চোলাৰ পিন্ধাই নে
1: মই কুচিয়া
2: দেউতা
1: সৌ মাল বস্তুবোৰ ঠেলা কেইখনৰ পৰা ভিতৰ সোমোৱাৰ ব্যৱস্থা কৰ
2: আপুনি ভিতৰলৈ বলক দেউতা ৰাইজ আছে
0: বল তহঁতৰ যে আকৌ মনত পৰি
1: মই না
0: পিতা
1: শুনচোন এই এই এই বাকচটো ভালকৈ থগ হ'ল এই সোণৰ বস্তু কেইপদমান আছে বুজিছ যা লৈ যা গোবৰ
2: দেউতা
1: এইফালে এই তোৰ ঘৰটো ডাঙৰ কৰিব লাগে এই পিছে মোৰ এই বস্তু
3: আমি আছো নহয় মানে দেউতা আমি আছো
2: দেউতাই কৈছে না ঘৰটো ডাঙৰ কৰিব
3: লাগিব বুঝন নাই ডাঙৰ কৰিবই লাগিব ডাঙৰ কৰিব লাগিব বুঝন নাই ঘৰ ডাঙৰ হবই ডাঙৰ কৰিব লাগিব বুঝন নাই খুব ভাল দিন আহিছে বুঝন নাই ঘৰ ডাঙৰ কৰিবই লাগিব বুঝন নাই ডাঙৰ

শ্রোতাসকলে ইমান পৰে তৰুণ শইকীয়া ৰচিত নাটক গোবৰ্ধন চৰিত্ৰৰ ষষ্ঠ তথা শেষ খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ইন্দ্ৰ বনিয়া, চেতনা দাস, দুলাল শৰ্মা, লক্ষী বৰঠাকুৰ, থানেশ্বৰ শৰ্মা, আনন্দমোহন ভাগৱতী আৰু সুৰেণ দত্তই। প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

0: অহা 25 আগষ্ট মঙ্গলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী।

0: বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চাইকেল চালনা সুস্থ জীৱনশৈলীৰ নিয়মীয়া অংগ কৰি ল'বলৈ আহ্বান জনাইছে। জাপানৰ ইৱাৰাকি অঞ্চলত আজি পুৱা 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও 37গৰাকী লোক আহত হৈছে। আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহীসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী আজি এই কথা সদৰি কৰে। শ্ৰীমোদীয়ে লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলক নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিভাৱান লোকক আকৰ্ষিত কৰিব পৰা মহাকাশ খণ্ডৰ বাবে অনুকূল ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে বিশ্বৰ জনসাধাৰণে মহাকাশ খণ্ডত নিজৰ কেৰিয়াৰৰ অন্বেষণ আৰু ভৱিষ্যত গঢ়াৰ বাবে ভাৰতক আকৰ্ষণীয় স্থল হিচাপে বিবেচনা কৰিবলৈ বাধ্য হোৱা এটা অনুকূল পৰিৱেশ গঢ়ি তোলা উচিত।
1: एक नए क्षेत्र में साहस दिखाया है। मेरा एक मत रहा कि जो भी हम निर्णय करें हम उसमें कंसिस्टेंट रहे, बदलाव न करें, ताकि कोई भी रिस्क लेना चाहता है तो उसको भरोसा रहे। और ये विश्वास पैदा करने का हमारा प्रयास है। दुनिया भारत के स्टार्टअप को खोजती होगी भाई कौन है इसमें, क्योंकि एक जब ब्रेक थ्रू होता है तो तुरंत लोगों का ध्यान जाता है। कॉस्ट में हम कॉम्पिटिटिव है और रिस्क टेकिंग कैपेसिटी हमारे देश के लोगों की वैसे भी ज्यादा होती है और उसके कारण हम বহুত তেজি সে আপনি জগা বনা সকতে
0: হ্যায়। প্রধানমন্ত্রী কয় যে ব্যয়ৰ দিশৰ পৰা ভাৰতৰ স্থিতি যথেষ্ট অনুকূল আৰু দক্ষ প্ৰতিভাৰ লগতে দেশৰ বিপদাশংকা মূৰ পাতি লোৱাৰ সামৰ্থ আছে। তেওঁ কয় যে এই প্ৰতিভা আৰু সামৰ্থৰ এই সংগমে ভাৰতক গোলকীয় মহাকাশ ক্ষেত্ৰৰ অগ্ৰণী হিচাপে প্ৰতিষ্ঠা কৰাৰ সুযোগ প্ৰদান কৰে।
2: ভাৰত কা যুৱা আজ উন ক্ষেত্ৰ মে কাম কৰ ৰহা হ্যায় জিনকি কুছ সাল পহলে কল্পনা ভি সম্ভৱ নহীঁ। ভাৰত কা প্ৰাইভেট স্পেচ টেলেণ্ট পুৰি দুনিয়া মে আপুনি অলগ পহচান বনা ৰহা হ্যায়। আজ গ্লোবল ইনভেষ্টৰ্স কে লিয়ে ভাৰত কা স্পেচ সেক্টৰ এক এট্ৰেক্টিভ ডেষ্টিনেচন বন ৰহা হ্যায়।
0: মত বিনিময় অনুষ্ঠানত দেশৰ প্ৰথমটো মহাকাশ প্ৰযুক্তি খণ্ডৰ ইউনিকৰ্ণ কোম্পানী স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চান্দানাই মহাকাশ ক্ষেত্ৰৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীচান্দানাই কয় যে স্কাইৰুট এৰোস্পেচে 3টা কাৰখানা স্থাপন কৰিছে আৰু কোম্পানীটো সম্প্ৰতি মাহে 3টা ৰকেট উৎপাদনৰ ক্ষমতাৰে সমৃদ্ধ। স্কাইৰুট এৰোস্পেচে যোৱা 18 জুলাইত ব্যক্তিগতভাৱে বিকশাই তোলা দেশৰ প্ৰথমটো ৰকেট সফলতাৰে উৎক্ষেপণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। 2023 চনত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতিবছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্যই দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় ব্যৱস্থাত নিজৰ মহাকাশ খণ্ডত নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি নতুন প্ৰজন্মৰ অভিযন্তা, ডিজাইনাৰ, কোডাৰ আৰু বিজ্ঞানীসকলে ন ন প্ৰযুক্তি আৱিষ্কাৰ কৰিছে। দেশৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে আৰু এই সংকল্প পূৰণৰ ক্ষেত্ৰত মহাকাশ খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞান বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ ঐতিহাসিক সাফল্যত ভাৰতৰ মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বিজ্ঞানীসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ দৰে ভালেমান সফলতাই বিশ্বৰ মহাকাশ মানচিত্ৰত দেশক জিলিকাই তুলিছে। সাফল্যৰ এই যাত্ৰাই যুৱ প্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত আগুৱাই যাবলৈ প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিব মহছিন

ৰেজাই এই বুলি সকীয়াই দিছে যে তেহৰাণৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক অৱৰোধৰ সমৰ্থন কৰা চুবুৰীয়া দেশসমূহক শত্ৰু বুলি বিবেচনা কৰা হ'ব। তেওঁ কয় যে যদি চুবুৰীয়া দেশসমূহে ৱাশ্বিংটন মহলৰ অৰ্থনৈতিক হেঁচাৰ সমৰ্থন কৰে তেতিয়া তেহৰাণে সঁহাৰি জনাব। তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যকলাপক সমৰ্থন কৰা চুবুৰীয়া দেশসমূহৰ ক্ষেত্ৰত পাৰস্য উপমহাসাগৰীয় অঞ্চল আৰু হৰ্মুজ প্ৰণালীৰে তেলৰ ৰপ্তানি বন্ধ কৰি দিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰাৰ পাছত তেওঁ এই মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই সুস্থ জীৱনশৈলীত চাইকেল চালনাক এটা নিয়মীয়া অভ্যাস কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ সুস্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত ইয়াৰ সুফলৰ কথা উল্লেখ কৰে। বিশাখাপট্টনমত আজি ব্ৰিক্স বন্ধুত্বপূৰ্ণ চাইকেল চলোৱা কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত ডঃ মাণ্ডাভিয়াই কয় যে ফিট ইণ্ডিয়া মুভমেণ্টৰ ক্ষেত্ৰত চাইকেল চলোৱা এটা বিশেষ অংশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছানডে অন চাইকেল পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপে জনসাধাৰণক চাইকেল চলোৱাৰ বাবে উৎসাহিত কৰাৰ লগতে সুস্বাস্থ্যৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰায় 1800 মহানগৰত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াত প্ৰায় 50 লাখ যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰিছে। জাপানৰ টকিঅ'ৰ পৰা উত্তৰ পূবৰ ইবাৰাকি অঞ্চলত আজি পুৱা অহা ৰিক্টাৰ স্কেলত 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত অতি কমেও 37 গৰাকী লোক আহত হৈছে। ভূমিকম্পৰ ফলত কিছুমান অঞ্চলত পানীৰ পাইপ ফাটি যোৱাৰ লগতে যান বাহনৰ চলাচল ব্যাহত হৈছে। বতৰ বিজ্ঞান সংস্থাই জানিবলৈ দিয়া অনুসৰি ভূপৃষ্ঠৰ 70 কিলোমিটাৰ গভীৰতাত এই কম্পন অনুভূত হয়। বিশ্বৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশ জাপানত বিগত মাহত কুমামটো অঞ্চলত অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত 38 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 366 গৰাকী লোক আহত হৈছিল। এই ভূমিকম্পৰ ফলত 1500ৰো অধিক বাসগৃহ ধ্বংস হোৱাৰ বিপৰীতে 20,000ৰো অধিক ক্ষতিগ্ৰস্ত হৈছিল। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দী যুৱ ভাৰতীৰ ক্ৰীড়াংগণত হ'বলগীয়া ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফচি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপ খিতাপ দখল জয় কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা আমালৈ বাতৰি অহাৰ পৰলৈকে 2 উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত 126 ৰাণ সংগ্ৰহ কৰিছে। দেৱদত্ত পাদিকলে 28 আৰু শুভমন গিলে 35 ৰাণ কৰি খেলি আছে। ভাৰতে টছত জিকি বেট ধৰাৰ সিদ্ধান্ত লোৱাৰ পাছত অপেনাৰ যশস্বী জয়ছোৱালে 45 আৰু কে এল ৰাহুলে 18 ৰাণ কৰি আউট হয়। ভাৰতীয় দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সৰংগ জৈনক অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। এফ আই এইচ বিশ্বকাপ হকী প্ৰতিযোগিতাত আজি নিশা ভাৰতীয় মহিলা দলটো অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন নিশা 10:30 বজাত আৰম্ভ হ'ব। পুলিত থকা ভাৰতীয় দলটো ছেমি ফাইনেলত উপনীত হ'বৰ বাবে আজিৰ খেলখনত জয়ী হ'ব লাগিব। অৱশ্যে ছেমি ফাইনেলত ভাৰতৰ স্থান নিশ্চিত হোৱাৰ বাবে চীন আৰু নেডাৰলেণ্ডছৰ মাজৰ খেলখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব। যদি এই খেলখনত চীন জয়ী হয় তেতিয়া ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজিৰ খেলত জয়ী হ'লেও এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। ইতিমধ্যে 6 পইণ্টৰ সৈতে নেডাৰলেণ্ডছে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। চীনে 2 পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া আৰু ভাৰতে 1 পইণ্টকৈ লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চাইকেল চালনাক সুস্থ জীৱনশৈলীৰ নিয়মীয়া অংগ কৰি ল'বলৈ আহ্বান জনাইছে। জাপানৰ ইবাৰাকি অঞ্চলত আজি পুৱা অহা 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও 37 গৰাকী লোক আহত হৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম পেণ্টৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। এয়া প্ৰথম গীতৰ কথা আনন্দীৰাম দাসৰ।

0: বৃন্দগানৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে ক্ৰমে আনন্দীৰাম দাস আৰু গুণমণি বৰা ৰচিত গীত দুটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে ক্ৰমে মিড ডে নিউজ আৰু দোপাহেৰ সমাচাৰ।
1: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম অনুজা কুমাৰ উইথ দ্য মিড ডে নিউজ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লৈছে। এই বৈঠকত গুৱাহাটীৰ পৰিবহণ আয়ুক্ত তথা আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তইও অংশ লৈছে। বৈঠকত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ 7টা সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছে। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধাৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰহাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। আজি অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ বৰাপানীৰ পৰা উভতি

0: পঠিওৱা হয়। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ আজি পুনৰ উভতাই পঠিয়াইছে। দুয়োখন চৰকাৰৰ মাজত কালি এই বিষয়ত আলোচনা হোৱাৰ পাছতো মেঘালয়ৰ টেক্সি চালক সন্থাই আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। কালি বৈঠকৰ অন্তত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে যুটীয়া সংবাদমেলত কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা পাঁচজন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। ইপিনে শ্বিলঙৰ এই হিংসাম্মক ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয় চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হৈছে। এই ব্যৱস্থাই সৰ্পদংশনৰ চিকিৎসাৰ কাৰ্যকৰিতা সৰ্পদংশন প্ৰতিৰোধী বেজী যোগানৰ তদাৰকৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত সময়মতে চিকিৎসা লাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে অসমত 2024 চনত 10,000ৰো অধিক আৰু 2025 চনত 11,000ৰো অধিক লোক সৰ্পদংশনৰ বলি হৈছে। চৰকাৰে সৰ্পদংশনৰ বৰ্ধিত ঘটনালৈ চাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2024 চনৰে পৰা প্ৰায় 5,000 চিকিৎসক আৰু নাৰ্ছক সৰ্পদংশনৰ চিকিৎসা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। কাছাৰ জিলাৰ ধলাই থানাৰ অন্তৰ্গত সপ্তগ্ৰামত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা 40,000 সন্দেহযুক্ত টেবলেটৰ বজাৰ মূল্য আনুমানিক 8 কোটি টকা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত ৰখাই থোৱা এখন স্কুটাৰৰ পৰা টেবলেটখিনি জব্দ কৰা হয়। আৰক্ষীয়ে এই সংক্ৰান্তত 2জন লোকক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। 2023 চনত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতি বছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্যই দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় অৱস্থাত নিজৰ মহাকাশ খণ্ডক নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ ঐতিহাসিক সাফল্যৰে ভাৰত মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বৈজ্ঞানিকসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ দৰে ভালেমান সফলতাই বিশ্বৰ মহাকাশ মানচিত্ৰত দেশক জিলিকাই তুলিছে। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বছৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফচিক দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া আঞ্চলিক বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম পেণ্টৰ 101.6 মেগাহাৰ্জত। অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই 2টা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ 2টা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ 2টি পুনৰ কৈছোঁ 9435405222।

2222 আৰু 0361-266-1876। ই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছোঁ অঞ্জলি কটকীৰ কণ্ঠৰ আধুনিক গীত।

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले उनकी यादों की।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ 5 ভাদ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 23 দিন। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ, অম্লানজ্যোতি দত্ত আৰু প্ৰমোদ চন্দ্ৰ টাইট, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষত আজি মই মল্লিকা দত্ত।

আনৰ অশান্তি কামনা কৰা মানুহতকৈ নিজৰ সুশান্তি কামনা কৰা মানুহৰ সংখ্যা যদি বেছি হ'লহেঁতেন তেন্তে এই পৃথিৱীখনেই স্বৰ্গৰাজ্য হ'লহেঁতেন, কথাষাৰ কৈছিল বাৰ্টন ৰাছেলে।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ কথা শিতানত আগবঢ়াইছোঁ তেজপুৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰশ্মিৰেখা বৰুৱাৰ মনৰ কথা।
1: নমস্কাৰ। প্ৰথমতে মই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়া তথা অৰ্ধ আকাশৰ শ্ৰোতাসকললৈ প্ৰীতি সম্ভাষণ জনালোঁ। মই ৰশ্মিৰেখা বৰুৱা। মই তেজপুৰৰে পৰুৱা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। কণ কণ শিশুসকলৰ নিষ্পাপ মৰম আৰু হেঁপাহবোৰৰ গৰাকী হৈ সিহঁতক পোহৰৰ বাটত এখোজ দুখোজকৈ আগবঢ়াই নিয়াৰ যি অনুভৱ, সেই প্ৰাপ্তিৰ অনুভৱেৰে চহকী এগৰাকী শিক্ষয়িত্ৰী মই। সিহঁতৰ সেই পবিত্ৰ হাঁহিবোৰৰ বাবেই উচ্চ শিক্ষাৰ চাৰ্টিফিকেটবোৰো একাষৰীয়া কৰিও মই সুখী হ'ব পাৰোঁ। আচলতে সুখী হ'বলৈ আমাক বৰ বেছি একো নালাগে। মোৰ নিজৰ ক্ষেত্ৰতে মই ভাবোঁ জীৱনৰ প্ৰতি তীব্ৰ ভালপোৱাই মোক চাগে সুখী কৰি ৰাখিছে। জীৱনক ভাল পাওঁ সেয়েহে নিজক ভাল পাওঁ। মোৰ চাৰিওফালৰ পৃথিৱীখনো ভাল পাওঁ। নদীবোৰ, পথাৰ, অৰণ্যবোৰ আৰু বৰণ সলোৱা ঋতুবোৰো ভাল পাওঁ। নাৰীৰ বিচিত্ৰ আৰু অনন্য মনটোৱে সামৰি নিজৰ কৰি লোৱা মাতৃ, কন্যা, পত্নী, ভগ্নী সকলো পৰিচয়ে ভাল পাওঁ একান্তভাৱে। মই ভাবোঁ, আচলতে বিশ্বাসেই কৰোঁ, জীৱনটোক জীৱন দিবলৈ ভালপোৱা কামবোৰ কৰাটো বৰ প্ৰয়োজন। সমাজ জীৱন, কৰ্ম তথা সাংসাৰিক জীৱনৰ একঘেয়ামী ব্যস্ততাৰ মাজত নিজৰ বাবে কিছু সময়ে আমাক আৰু অলপ জীপাল কৰে। মই সৰুৰে পৰাই কিতাপ পঢ়ি অপৈণত হাতেৰে হ'লেও লিখি ভাল পাওঁ। এতিয়াও মই যেতিয়া এখন কিতাপ পঢ়ি শেষ কৰোঁ অথবা সামান্য কিবা লিখোঁ, তেতিয়া অনুভৱ কৰা সেই সজীৱতা সঁচাই সুকীয়া। শেষত অৰ্ধ আকাশৰ শ্ৰোতাসকললৈ মোৰ অপৰিপক্ক হাতৰ নাৰী বিষয়ক এটা কবিতা পাঠ কৰি শুনাব লৈছোঁ। কবিতাৰ শিৰোনাম সেই নদীময় কথকতা। তুমি নদী হৈ বৈ থাকা নিৰৱধি, বুকুতে সামৰি খুতৰি যাতনাৰ জাজি, পলুক হোৱা বাটেদি নমাই অনা সম্ভাৱনাৰ হৈছ। হেজাৰ বছৰীয়া

0: অপমান গ্লানিৰ জীয়া দলিল জাপি কুচি থৈও তুমি আওৰাব পাৰা ভালপোৱাৰ নজহা নপমা অমুখ মন্ত্ৰ। তুমি নাৰী, তোমাৰ বুকুত নদীময় কথকতা, তোমাৰ বুকুত হালধীয়া এখন অৰণ্যৰ মুখৰতা। বিষাদ উপকূলৰ কতটা মৃত সপোনৰ পাছতো তোমাৰ বুকুত বৈ ৰয় সেউজ মমতা। তুমি নাৰী, ভালপোৱাৰো কিমান যে ৰং তোমাৰ, কেতিয়াবা আদৰৰ এচোতাল ৰ'দ, কেতিয়াবা উজাগৰ ৰাতিৰ এআকাশ জোনাক, অথবা উদৰত গজি উঠা প্ৰথমটো সুখাহ। হে নাৰী, ভাল পাওঁ তোমাক, তোমাৰ সেউতাৰ মদাৰ ফুলাবাটেদি নামি আহক প্ৰভাতী সুৰুজ, তোমাৰ ডেউকাত লাগি থাকক আকাশ চোৱাৰ চিৰন্তন সপোন। অৱহেলা আৰু শোষণৰ পৃথিৱীত জুই ফুল হৈ ফুলক তোমাৰ হাঁহি। নাৰী, নদীময় কথকতাৰে বৈ থাকা তুমি নিৰৱধি। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনালোঁ।
1: শ্ৰোতে ইমান পৰে ৰশ্মিৰেখা বৰুৱাৰ মনৰ কথা শুনিলে। আমি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনাবলৈ লৈছোঁ বৰসাত বুলছবিৰ এই গীতটি।

অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাসকলে লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জেইলৰ বোলছবিৰ এটি গীত।

অৰ্ধ আকাশ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নূৰজাহানৰ কণ্ঠৰ দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে আগবঢ়াইছোঁ দুপাত্তা বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত দিল নে ফিৰ য়াদ কিয়া এই বোলছবিৰ এটি গীত।

শ্ৰুতিয়ে ইমানপৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্রুতি ইমানপুরে আরাধনা অনুষ্ঠানটিত শ্রী শ্রী মাধবদেব বিরচিত দুটি বরগীত শুনিলে কুঞ্জমা বরদলৈর কণ্ঠত। এয়া আকাশবাণী তেজপুর। এতিয়া আগবঢ়াবলৈ লৈছো আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ পৰিস্থিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতেই শুনিবলৈ পাব গীতালী। আজি গীতালীত শুনিবলৈ পাব জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কীৰ্তিমান গীত। 6:43 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 উমলা ঘৰ, 7:50 আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন পোনপটীয়াকৈ প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো, 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব, 8:02 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে যুগুত কৰা এটি বিশেষ অনুষ্ঠান আগবঢ়োৱা হ'ব, 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9, 9:15 নিবেদন কৰা হ'ব লোকনাথ গোস্বামীৰ কণ্ঠৰ আধুনিক গীত, 9:30 শুনিবলৈ পাব এখনি আলেখ্য, আৰু নিশা 10:00 আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলজবৰি গীত। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস।

মিডিয়াম ৱেভৰ 261.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতালি। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ শিল্পী জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ নতুন আশা বুলছবিৰ এটি গীত। এয়া শুনকচোন।

0: তিনি মাহতে পয়সা ডাবল
1: বাহ ফাস্ট আৰু হাই ৰিটার্নস
0: কি যে স্কিম কালিটো ইয়াত নাছিলে
2: আৰু কাইলেও নাথাকিব
3: তুমি কেতিয়াবা পাঁচ অভাৰত ডাবল চেঞ্চুৰী মাৰিছা
4: এনে স্কিমৰ পলহনত পৰি আমি ঠগ খাব পাৰো
3: আৰু আৰ বি আই কয় যে নিজৰ পইচা সুৰক্ষিতকৈ ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক যদিহে অধিক ৰিটাৰ্ণৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্কো ল'ব লাগিব
5: আৰু ফাষ্ট ৰিটাৰ্ণৰ পৰা বাচিবা
3: আৰু ফাষ্ট বলিঙৰো আৰ বি আই কয় জানি লওক সতৰ্ক হৈ ৰওক

0: অধ্যায়, আমার লোকপিয়ল, আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
2: শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ আন এটি গীত, বোলছবি চিকমিক বিজুলী।

শ্ৰুতি ইমানপুৰে গীতালী অনুষ্ঠানত শিল্পী জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:43 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: ইমানফৰে বৰগীত শুনিলে ৰঞ্জন গোস্বামী আৰু সংগীবৃন্দৰ কণ্ঠত ইয়াৰ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
2: ঐ ছোৱালীহঁত, কি কৰি আছ?
3: বিললৈ ৰৈ আছো।
2: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
4: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
4: RBI কয় জানি লওক, সতৰ্ক হওক।
5: বাইদেউ, চাকৰি পাই গলো।
6: আৰে বাহ, অভিনন্দন। এতিয়া খুব শ্বপিং।
5: নতুন মোবাইল, জিন্স, জ্যাকেট।
6: ৰবে শুনতু, স্যালারির আগতেই খরচ।
5: টোটালি কে লোন পোৱাই যায় ন?
6: প্রথমে বাজেট বনাবলৈ শিক, তার পিছত খরচ কর।
5: কিন্তু বা,
6: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোৱাৰিবি।
5: ও বাইদেউ, পার্টি মোর বাজেট তোর।
7: RBI কয়
8: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন, সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা, সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। ৰাজ্য দুখনৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ সাতাম পুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সম্পৰ্কৰে বান্ধ খাই থকা ৰাজ্য দুখনৰ জনসাধাৰণক সংযম ৰক্ষা কৰি শান্তি অক্ষুণ্ণ ৰাখিবলৈ আহান জনায়। তেওঁ কয় যে জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাভাৱিক যাতায়াত সুনিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আৰু এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই পাৰস্পৰিক বুজাবুজিৰে পদক্ষেপ গ্ৰহণ কৰিব।
1: এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলো, এই বৈঠকৰ সবিশেষ তেখেতক জনালো আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল। তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলো। মেঘালয় কৈছে যে আলোচনা চলি আছে আৰু তো হৈ যাব, আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম। তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে, ডেফিনেটলি আমি আশা কৰিছোঁ এইটো হ'ব। আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে, ৰেষ্ট এছিঅ কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই, আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো।
0: আজিৰ এই বৈঠকত গুৱাহাটীৰ পৰিবহণ আয়ুক্ত তথা আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, পৰিবহণ আয়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। বৈঠকত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ 14 সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধাৰাত অনুষ্ঠিত বৈঠকত 14 গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। আজি অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ বৰাপানীৰ পৰা উভতাই পঠিওৱা হয়। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ আজি পুনৰ উভতাই পঠিয়াইছে। দুয়োখন চৰকাৰৰ মাজত কালি এই বিষয়ত আলোচনা হোৱাৰ পাছত মেঘালয়ৰ টেক্সি চালক সন্থাই আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে আজি এই বৈঠকৰ পাছত কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জন

0: জনসাধারণক আহ্বান জানাইছে।
1: গাড়িবিলাক তাত সোমাব দিয়া নাই, উমিয়মৰ পৰা মেঘালয় এছ'চিয়েশ্যন বিলাক গাড়িবিলাক ঘূৰাই দি আছে অসমৰ গাড়ী, তাত যাত্ৰীসমূহ প্ৰৱেশ কৰিব দিয়া নাই। এইটো আলোচনা হ'ল আৰু আলোচনাত তেখেতসকলৰ মেঘালয় চৰকাৰে তেখেতসকলে এছ'চিয়েশ্যনবিলাকৰ লগত আলোচনা কৰিব, আলোচনা কৰি আমাৰ অসম চৰকাৰক জনাই তেখেতসকলে আমাক গ্ৰীণ ছিগনেল দিব যে আমি যাব পাৰিম নে নোৱাৰিম, তাৰপিছতহে আমি চালকখিনিক আমি জনাব পাৰিম। আপোনালোকৰ সংবাদ মাধ্যম যোগে চালকখিনিকো মই অৱগত কৰিছোঁ যে তেতিয়ালৈকে আমি নোযোৱাটোৱে ভাল, কাৰণ কিয় আমাক যদি গাড়ীখন যদি ক্ষতি সাধন কৰে বা মানুহজনকো মারপিট করে তেতিয়াহলে আমি অসুবিধাৰ সন্মুখীন হ'ব।
0: কালি বৈঠকৰ অন্তত মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ ধৰে যুটীয়া সংবাদমেলত কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। ইপিনে শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন কৰে। উপাধ্যক্ষগৰাকীয়ে সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ সীমান্ত অঞ্চলত চলি থকা বিবাদৰ বুজ লোৱাৰ লগতে পশ্চিম কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমাক লৈ সৃষ্টি হৈ অহা সমস্যা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসম মেঘালয় সীমান্তৰ মুকুৰত শীঘ্ৰেই সীমা চিহ্ন হিচাপে প্ৰৱেশদ্বাৰ স্থাপনৰ কথাও উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হৈছে। এই ব্যৱস্থাই সৰ্পদংশনৰ চিকিৎসাৰ কাৰ্যকৰিতা, সৰ্পদংশন প্ৰতিৰোধী বেজী যোগানৰ তদাৰকৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত সময়মতে চিকিৎসা লাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব। সূত্ৰৰ পৰা প্ৰকাশ পোৱা মতে অসমত 2024 10,000 অধিক আৰু 2025 11,000 অধিক সৰ্পদংশনৰ ঘটনা সংঘটিত হৈছে। চৰকাৰে সৰ্পদংশনৰ বৰ্ধিত ঘটনালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2024 পৰা প্ৰায় 5,000 চিকিৎসক আৰু নাৰ্ছক সৰ্পদংশনৰ চিকিৎসা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ দিছে। আপোনালোকে সন্ধিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
2: সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে অসমত চন্দ্ৰত অৱতৰণ কেৱল সপোন হৈ থকাৰ বিপৰীতে সম্প্ৰতি চন্দ্ৰ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে 2023 চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতি বছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ মহাকাশ যাত্ৰাৰ জৰিয়তে আমাৰ বিজ্ঞানীসকলৰ উদ্ভাৱন সামৰ্থ্য নিষ্ঠা তথা বিজ্ঞানৰ শক্তি প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱচামক বিজ্ঞানক আঁকোৱালি উচ্চাকাংক্ষী হবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্যই দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় ব্যৱস্থাত নিজৰ মহাকাশ খণ্ডক নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি নতুন প্ৰজন্মৰ অভিযন্তা, ডিজাইনাৰ, কোডাৰ আৰু বিজ্ঞানীসকলে ন ন প্ৰযুক্তি আৱিষ্কাৰ কৰিছে। দেশৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে আৰু এই সংকল্প পূৰণৰ ক্ষেত্ৰত মহাকাশ খণ্ডেই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞান বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান 3 ঐতিহাসিক সাফল্যৰে ভাৰতে মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বিজ্ঞানীসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব। গুৱাহাটীৰ ফাঁচীবজাৰ অঞ্চলত যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 3টা পথত ব্যৱসায় আৰু বাণিজ্যিক বাহন নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে

0: এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
1: প্ৰথম অৱস্থাত তিনিটাকে পথ, এম এছ ৰোড আৰু আমাৰ এইচ বি ৰোড, এই দুটা ৰোড প্ৰথমতে আমি অহা 1 ছেপ্টেম্বৰৰ পৰা ন ভেণ্ডিং জোন আৰু ন পাৰ্কিং, ন পাৰ্কিং মানে আপোনাৰ কমাৰ্চিয়েল গাড়ী, ৰাতি 9 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে, তাৰপিছত তেওঁলোকে গাড়ীত যাব আৰু তাতে সেই অঞ্চলৰ ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা তেনেধৰণৰ কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকল তাতে সোমাব পুলিচ প্ৰশাসনে নিদিব। এতিয়া এছ এছ ৰোডত তেনেধৰণৰ ভেণ্ডিং জোন নাথাকিব আৰু তাতে সম্পূৰ্ণভাৱে পাৰ্কিং কৰিব পাৰিব, প্ৰাইভেট গাড়ী পাৰ্কিং কৰিব পাৰিব, কমাৰ্চিয়েল গাড়ী নহয়, কাৰণ তাতে ব্যৱসায় প্ৰতিষ্ঠান বহুত আছে, তেওঁলোকৰ
0: কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডিচিপিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচীবজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈ এই অঞ্চলটোত বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ সপ্তম কাজিৰঙা জলচৰ পক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মিউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোৱা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। কাৰ্বিআংলঙৰ বৰাজানৰ হানজাংলাংছোত 100খন বিচনাযুক্ত চিকিৎসালয়খন শীঘ্ৰে জনসাধাৰণৰ সেৱাৰ হকে মুকলি কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰি কয় যে এই চিকিৎসালয়খনৰ জৰিয়তে সমষ্টিটোৰ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ সুবিধা ত্বৰান্বিত হ'ব। কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত কয় যে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰান্তীয় নাগৰিকৰ বাবে স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰি পৰৱৰ্তী অংশৰ বাবে আমি পুনৰ ঘূৰি যাওঁ বলক অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত কাইলৈ এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কৰ্মশালাত প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ স্মৃতিত ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত আৰু কুইজৰ সংস্থা অ আ ক খৰ সহযোগত আজি কুইজৰ ৰম্যভূমি শীৰ্ষক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ সাহিত্য সংস্কৃতি শীৰ্ষক বিষয়ত সদৌসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখন মুকলি কুইজ আৰু স্কুল কুইজ দুটা শাখাত অনুষ্ঠিত হয়। দ্বাদশ শ্ৰেণী পৰ্যন্ত মুকলি একক স্কুল কুইজ প্ৰতিযোগিতাত ভাস্বতী সান্দিলয় প্ৰথম, ৰক্তিম ভৰদ্বাজে দ্বিতীয় আৰু জাগৃতি ভৰদ্বাজে তৃতীয় স্থান লাভ কৰে। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 31টা দলে অংশ লোৱা মুকলি কুইজত বকোৰ প্ৰতিৰূপ বায়ন আৰু আমতলাৰ প্ৰণৱ দাসৰ দলে প্ৰথম, নগাঁৱৰ দুলু হাজৰিকা আৰু ৰামদিয়াৰ নীলোৎপল পাটোৱাৰীৰ দলে দ্বিতীয় আৰু গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা আৰু নলবাৰীৰ সোণমণি দাসৰ দলে তৃতীয় পুৰস্কাৰ লাভ কৰে। বিজয়ী দল তিনিটাক নগদ ধন, ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। মুকলি কুইজত প্ৰথম স্থান লাভ কৰা প্ৰতিৰূপ বায়ন আৰু প্ৰণৱ দাসৰ দলে ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফি লাভ কৰে। নগাঁৱৰ দুলু হাজৰিকা আৰু জাগিৰোডৰ উজ্জ্বলমণি তালুকদাৰে শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে। গুৱাহাটীৰ বেলতলাৰ আৰোহণত অনুষ্ঠিত প্ৰতিযোগিতাখন ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ পত্নী তথা শিশু কল্যাণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই উদ্বোধন কৰে। প্ৰতিযোগিতাত বিশিষ্ট অভিনেত্ৰী তথা ন্যাসৰ সচিব মলয়া গোস্বামী আৰু ন্যাসৰক্ষী শান্তনু শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশ লয়। বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী তথা ন্যাসৰক্ষী ইন্দ্ৰজিৎ দাস আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান উপস্থিত থাকে। কামৰূপ জিলাত আজি কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত দক্ষতা বিকাশ সম্পৰ্কীয় এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ জৰিয়তে ৰাজ্যৰ কৃষি উদ্যমিতা পৰিৱেশতন্ত্ৰ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বৈঠকত ঋণৰ সমৰ্থন, সুদ ৰেহাই, ঋণৰ নিশ্চিতি তথা

প্ৰকল্পসমূহ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাৰণীত জলসম্পদ বিভাগৰ বিশেষ প্ৰকল্প অব্যাহত আছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে অঞ্চলটোত ভূমিস্খলন নিয়ন্ত্ৰণ কৰিবলৈ জিঅ'বেগ ব্যৱহাৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ভূমিস্খলন ৰোধ কৰাৰ উপৰি জনসাধাৰণৰ সাহায্য সুনিশ্চিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তীৱ উত্তেজনাপূৰ্ণ খেলখনত বাতৰি যুগুতোৱাৰ পৰলৈ ইষ্ট বেংগল এফ চিয়ে মোহন বাগান এফ চিৰ বিৰুদ্ধে 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 দুৰান কাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 দখল কৰিছে। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবি তেৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন। সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Is Parliament from a two-chamber system in a single chamber. In men's cricket, India were 300 for 5 in their first innings against host Sri Lanka at stumps on day one of the second and final test in Colombo. Devdutt Padikkal continued his impressive form, scoring his second consecutive test century. He made 117 of 193 balls. Earlier, India won the toss and opted to bat. India won the first test by 165 runs and currently lead the two-match series 1-0. In the FIH Hockey World Cup, the Indian women's team will take on Australia tonight. India must win this match to stay in contention for a semi-final berth. The Pool E match will begin at 10:30 p.m. Indian Standard Time. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আজি অন্ত পৰা ব্ৰিক্সৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণা পত্ৰ স্বাক্ষৰিত হয়। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম NSDCয়ে দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বলদাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি যুদ্ধ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এখন দেশৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মানসম্পন্ন ব্যৱস্থাপনা সেৱাৰ প্ৰয়োজনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। কলকাতাৰ যন্ত্ৰ ইণ্ডিয়া লিমিটেড আৰু গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছৰ 5টা প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে কয় যে এই মুহূৰ্তত আত্মনিৰ্ভৰশীলতা হৈছে আটাইতকৈ প্ৰয়োজনীয়। কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ GRSE নামৰ প্ৰতিষ্ঠানৰ ভৱিষ্যতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে। GRSEয়ে জাৰ্মানীৰ বাবে এখন মালবাহী জাহাজ নিৰ্মাণ কৰি থকাৰ তথ্য তেওঁ সদৰি কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ মানৰ নিশ্চিতি তথা সময়মতে যথাস্থানলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত। দেশৰ পৰা বিশ্বৰ বিভিন্ন স্থানলৈ সামগ্ৰী প্ৰেৰণ কৰা সন্দৰ্ভত তেওঁ এই মন্তব্য কৰে। শ্ৰীসিঙে কয় যে সশস্ত্ৰ বাহিনীসমূহে সম্প্ৰতি থলুৱা উৎপাদনসমূহৰ ওপৰত আস্থা ৰাখে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এখন দেশ প্ৰগতিৰ অভিমুখে আগবাঢ়ি যাবলৈ অভিপ্ৰায় সঠিক হোৱা উচিত। পশ্চিমবংগ চৰকাৰে আভ্যন্তৰীণ সুৰক্ষাৰ সৈতে সংগতি ৰাখি পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্যখন বিকাশৰ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ মত প্ৰকাশ কৰে। পশ্চিমবংগৰ কাৰখানাসমূহ বন্ধ হোৱাৰ পূৰ্বৰ বাতাবৰণৰ বিপৰীতে সম্প্ৰতি নতুন প্ৰকল্পৰ মুকলিয়ে ৰাজ্যখনক প্ৰগতিৰ দিশে ধাৱিত কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে এই উদ্দেশ্যে 11,000 একৰ ভূমি ব্যৱহাৰত অনুমোদন দিছে। GRSE লিমিটেডৰ প্ৰয়াসৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াভাৱে নৱৰত্ন নামৰ প্ৰতিষ্ঠানটোৱে শতাধিক জাহাজ নিৰ্মাণ কৰিছে। আনহাতে যন্ত্ৰ ইণ্ডিয়া লিমিটেডৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাৰ লগতে গৱেষণা আৰু বিকাশতো অৰিহণা যোগাইছে। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে পশ্চিমবংগৰ পূৰ্বৰ চৰকাৰে ৰাজ্যখনৰ বিকাশৰ বাবে কেন্দ্ৰৰ প্ৰতি সহযোগিতা আগবঢ়োৱা নাছিল। সম্প্ৰতি দ্বৈত ইঞ্জিনৰ চৰকাৰে ৰাজ্যখনৰ প্ৰগতি সুনিশ্চিত কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। আজি ভূমিপূজন সম্পন্ন হোৱা প্ৰকল্পসমূহৰ জৰিয়তে মেক ইন ইণ্ডিয়া তথা আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য অভিমুখে চৰকাৰৰ প্ৰয়াস ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ব্ৰিক্সৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকৰ অন্ত পৰে। বৈঠকৰ অন্তত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণা পত্ৰ স্বাক্ষৰিত হয়। এই ঘোষণা পত্ৰৰ জৰিয়তে আলোচনা, উমৈহতীয়া শ্ৰদ্ধা আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ জৰিয়তে ক্ৰীড়াত সহযোগিতা শক্তিশালী কৰিবলৈ ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ সংকল্প পুনৰ নিশ্চিত হয়। চলিত বৰ্ষৰ ভাৰতৰ ব্ৰিক্স অধ্যক্ষতাৰ অধীনত আয়োজিত এই বৈঠকখনৰ জৰিয়তে ক্ৰীড়া খণ্ডৰ প্ৰগতি সম্বোধনৰ উপৰি যুৱচামৰ অংশগ্ৰহণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সফল আলোচনা কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহৰ জ্যেষ্ঠ প্ৰতিনিধি আৰু ক্ৰীড়া মন্ত্ৰীসকল একত্ৰিত হয়। উদ্বোধনী ভাষণত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই ব্ৰিক্সৰ ক্ৰীড়াখণ্ডত শক্তিশালী সহযোগিতাৰ বাবে সকলো পক্ষলৈ আহ্বান জনায়। শ্ৰীমাণ্ডাভিয়াই ক্ৰীড়া বিজ্ঞান আৰু প্ৰযুক্তি

এই ভাগ বটোৱাৰা তথা যুটীয়া প্ৰতিযোগিতা আৰু খেলুৱৈ তথা প্ৰশিক্ষকৰ সালসলনিৰ লেখীয়া দিশৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে ক্ৰীড়া পৰিৱেশতন্ত্ৰত পৰিৱৰ্তন সাধনৰ জৰিয়তে খেলপথাৰৰ পৰা পডিয়ামলৈ সুযোগ সৃষ্টি কৰিছে। পেৰা ক্ৰীড়া সংগঠনৰ বাবে দেশে চলোৱা প্ৰয়াসৰ ওপৰত আলোকপাত কৰি তেওঁ ক্ৰীড়া খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হোৱা দিশটোলৈও আঙুলিয়ায়। উল্লেখযোগ্য যে ভাৰতৰ অধ্যক্ষতাৰ কালছোৱাত তিনিটা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ক্ৰীড়া প্ৰযুক্তিৰ ক্ষেত্ৰত এটা ব্ৰিক্ছ কাৰ্যগোটৰ সূচনা তথা ডিজিটেল উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ক্ৰীড়া বিজ্ঞানত বিশেষ গুৰুত্ব আৰু তদুপৰি অহা নৱেম্বৰত উদয়পুৰত ব্ৰিক্ছ ক্ৰীড়া নিৰ্মাণ সম্পৰ্কীয় সন্মিলন আয়োজনৰ প্ৰস্তাৱ কৰা হৈছে। আনহাতে অক্টোবৰত আহমেদাবাদত পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া প্ৰদৰ্শনীমূলক খেল আয়োজনৰো প্ৰস্তাৱ ৰখা হৈছে। উল্লেখযোগ্য যে বৈঠকখনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত গোলকীয় বিনিয়োগ আকৰ্ষিত কৰাৰ লগতে ক্ৰীড়া সামগ্ৰী নিৰ্মাণ খণ্ড শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে দেশৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰা হৈছে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম NSDC আৰু কালদাস এডুকেশ্যনে এমেজন ৱেব ছাৰ্ভিচেছৰ সহযোগিতাত দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত AWS প্ৰগ্ৰেমৰ জৰিয়তে 10,000 অংশগ্ৰহণকাৰীক বিশেষ নিয়োগমুখী প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে AWS ডিজিটেল প্ৰশিক্ষণ বিষয়বস্তুৰ জৰিয়তে 1,50,000 শিক্ষাৰ্থীক AI আৰু ক্লাউডৰ প্ৰাথমিক জ্ঞান দিয়া হ'ব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে এই পদক্ষেপে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতিফলিত কৰিছে। উদ্ভাৱনী খণ্ডত আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে বিকশিত হোৱাৰ দিশে দেশ আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহৰ যুৱচামেও নিজকে প্ৰস্তুত কৰি তোলাৰ বাবে সকলো সুবিধা লাভ কৰাটো প্ৰয়োজন। উল্লেখযোগ্য যে এই পদক্ষেপে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক সামৰি ল'ব। দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে যন্তৰ মন্তৰত প্ৰতিবাদ বা সমাৱেশৰ বাবে কোনো ব্যক্তি বা সংগঠনক আজি অনুমতি প্ৰদান কৰা হোৱা নাই। উল্লেখযোগ্য যে সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ বিষয়টোক লৈ ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ' আৰু বাৰ্তা প্ৰচাৰ কৰা হৈছে। আৰক্ষীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কয় যে নতুন দিল্লীত ইতিমধ্যে নিষেধাজ্ঞামূলক আদেশ বলবৎ কৰা হৈছে। বাৰ্তাটোত লগতে কোৱা হৈছে যে 5 বা তাতকৈ অধিক লোকৰ প্ৰতিবাদী সমদল, শোভাযাত্ৰা, বিক্ষোভ আৰু সমাৱেশ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। আৰক্ষীয়ে নাগৰিকসকলক এনে বিভ্ৰান্তিকৰ পোষ্ট আৰু ভিডিঅ'ৰ ভিত্তিত একত্ৰিত নহবলৈ পৰামৰ্শ দিয়াৰ লগতে কোনো অসত্য বিষয়বস্তু ফৰৱাৰ্ড বা শ্বেয়াৰ নকৰিবলৈ পৰামৰ্শ দিছে। আৰক্ষীয়ে লগতে কয় যে ভুৱা বা বিভ্ৰান্তিকৰ তথ্য সৃষ্টি বা প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বল্ডাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ওৰে নিশা হোৱা বৰষুণৰ ফলত আগৰতলাৰ নৈ আৰু নলা নৰ্দমাসমূহ উফন্দি বাট পথসমূহ বুৰাই পেলোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহৰ বহু বাসিন্দাই বৰ্তমান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। বানে বুৰাই পেলোৱা অঞ্চলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। প্ৰশাসনে অহৰহ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই পশ্চিম ত্ৰিপুৰা জিলাৰ বিভিন্ন অংশ মুখলধাৰ বৰষুণৰ ফলত বানত বুৰ যোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 হেৰুৱাই 300 সংগ্ৰহ কৰিছে। দিনান্তত ধ্ৰুৱ জুৰেল আৰু সাৰাংগ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাৰিকলে 193 বলত 117 কৰি শতক অৰ্জন কৰে। অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। শ্ৰীলংকাৰ হৈ আশিষ ফাৰ্নাণ্ডোৱে 3 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি বেট ধৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় টেষ্ট দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সাৰাংগ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইষ্ট বেংগল FCয়ে 4-1 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখনত ইষ্ট বেংগলৰ হৈ বিপিন সিং থৌনাংজামে 10 প্ৰথমটো আৰু এডমান লালৰিণ্ডিকাই 11:22 আৰু 44 3 গ'ল দি হেট্ৰিক লাভ কৰে। বিপৰীতে মোহন বাগানৰ হৈ মানবীৰ সিঙে 23 একমাত্ৰ গ'লটো দিয়ে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ্ড কাপত 17 খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে কাইলৈ অন্ধ্ৰপ্ৰদেশৰ ইলুৰু জিলাৰ মুছুনুৰু গাঁও ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে গাঁওখনত দেশৰ প্ৰথমটো বংশগতিবিহীনভাৱে বিকাশ কৰা উচ্চজাতৰ মাকৈ বজ্ৰা বীজ মুকলি কৰিব।
শেষত প্ৰথম বাতৰিসমূহ আকৌ এবাৰ।

0: দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আজি অন্তপৰা ব্ৰিক্সৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণা পত্ৰ স্বাক্ষৰিত হয়। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম NSDCয়ে দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বলদাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: ২৬৬.৬৬ মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ। অনুষ্ঠানটিৰ আজি পুনৰ প্ৰচাৰ কৰা হৈছে।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ কণ কণ মইনাহঁতৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ।

0: শ্ৰোতাসকল, আজিৰ উমলাঘৰ অনুষ্ঠানত লৈ আহিছো জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠান
1: কৃষ্ণ।

নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিলীনা কাশ্যপ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলী বৰা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। আজি মই গায়ত্ৰী হাজৰিকা বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম শ্ৰী ইতালী কলিতা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা দেউৰী। মই শোণিতকৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জয়ন্ত হাজৰিকাৰ গীত গাম।

নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিল কাশ্যপ। মই শোণিতকোঁৱৰ গজন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। আজি মই এটি আধুনিক গীত পৰিৱেশন কৰিম।

0: নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞান নাথ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। মই বিষ্ণু প্ৰসাদ ৰাভাৰ গীত এটি গাম।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা গোহাঁই। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত কৰবী শইকীয়া আৰু তবলাত জয়ন্ত নাথে। অনুষ্ঠানটিৰ পৰিচালনা মহাবিদ্যালয়খনিৰ অধ্যক্ষা কৰবী শইকীয়াৰ, বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

0: শ্রোতে ইমান পরে উমলাঘর অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর।
1: শুনক শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব, বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু 2026 বৰ্ষৰ আগষ্ট মাহৰ 23 তাৰিখ। প্ৰিয় শ্ৰোতা, ইতিহাসত আজিৰ দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। আহকচোন জানো

আজিৰ দিনটোত প্ৰথমেই আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1866 চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত। 1942 চনৰ আজিৰ দিনটোতে ষ্টেলিনগ্ৰাডত যুদ্ধ হয়। 600 লুফ্টৱাফে বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত 40,000 সাধাৰণ লোকৰ মৃত্যু হৈছিল। বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল আজিৰ দিনটোতে 1948 চনত। ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ 78 বছৰীয়া মুখপাত্ৰ পাভদা

কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকাৰূপে প্ৰকাশিত হৈছিল আজিৰ দিনটোতে 1991 চনত। ষ্টেনফৰ্ড মৰ আমেৰিকাৰ নবেল বিজয়ী জৈৱবিজ্ঞানী। তেওঁ ৰাইবো নিউক্লিয়াছৰ ওপৰত কৰা গৱেষণাৰ বাবে নবেল বঁটা পাইছিল। তেওঁৰ মৃত্যু হৈছিল 1982 চনৰ আজিৰ দিনটোতে।

প্ৰিয় শ্ৰোতা, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। আন্না মুদাইল মণি এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ সঞ্চালক ৰূপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমন গৱেষণা প্ৰতিষ্ঠানৰ অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বতৰ বিজ্ঞান সম্পৰ্কীয় ইনষ্ট্ৰুমেণ্টেশ্যন ক্ষেত্ৰলৈ ভালেমান গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰ উপৰিও তেওঁ সৌৰ বিকিৰণ, অজন আৰু সৌৰশক্তিৰ ওপৰতো বহুতো গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। তেওঁৰ জন্ম হৈছিল 1918 চনৰ আজিৰ দিনটোতে। ৰীতা ফাৰিয়া পাৱেল এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। 1943 চনৰ 23 আগষ্টত ব্ৰিটিছ ভাৰতৰ মুম্বেত এক গুৱান পৰিয়ালত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ 1966 চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল। এই খিতাপ লাভ কৰা তেওঁ প্ৰথমগৰাকী এছিয়ান তথা ভাৰতীয়। ইয়াৰ লগতে তেওঁ প্ৰথম চিকিৎসক হিচাপে মিছ ৱৰ্ল্ড খিতাপ বিজয়ী। ৰীতা ফাৰিয়া পাৱেলৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতে। জন্মগ্ৰহণ কৰিছিল ভাৰতীয় অভিনেত্ৰী ছাইৰা বানুৱে। এইগৰাকী অভিনেত্ৰীয়ে 1961 চনৰ পৰা 1988 চনৰ ভিতৰত অসংখ্য বলিউডী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আছিল হিন্দী চলচ্চিত্ৰ উদ্যোগৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম। 1963 চনৰ পৰা 1969 চনলৈ তেওঁ তৃতীয় আৰু 1971 চনৰ পৰা 1976 চনলৈ চতুৰ্থ সৰ্বাধিক পাৰিশ্ৰমিক অৰ্জন কৰা অভিনেত্ৰী আছিল। তেওঁৰ অভিনেতা দিলীপ কুমাৰৰ সৈতে বিবাহ হৈছিল। তেওঁৰ অভিনীত বিশেষ কেইখনমান ছবি হৈছে পৰুচন, চৈতালী, ব্লাফ মাষ্টাৰ, আই মিলন কি বেলা, এপ্ৰিল ফুল, সারগিদ, দিওয়ানা যোগ্যা, আসমান, আদমি ওর ইনসান ইত্যাদি। কে কে নামেৰে পৰিচিত এজন জনপ্ৰিয় ভাৰতীয় নেপথ্য গায়ক, যাৰ প্ৰকৃত নাম কৃষ্ণ কুমাৰ কুনাথ, কিন্তু তেওঁ কে কে নামেৰেহে অধিক পৰিচিত। তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালায়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে। 2000 চনৰ আটাইতকৈ সফল ভাৰতীয় কণ্ঠশিল্পীসকলৰ ভিতৰত তেওঁ এজন। কে কেৰ জন্ম হৈছিল আজিৰ দিনটোতে 1968 চনত। মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন 2005 লোকসভাত অনুমোদিত হৈছিল আজিৰ দিনটোতে 2005 চনত। পিছত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি MGNREGA হিচাপে নামাকৰণ কৰা হয়। আৰতী গুপ্তা সাহা এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ। ব্ৰিটিছৰ অধীনস্থ ভাৰতৰ কলকাতাত আৰতী গুপ্তা সাহাৰ জন্ম হৈছিল। 4 বছৰ বয়সৰ পৰাই তেওঁ সাঁতোৰবিদ্যা শিকিবলৈ লৈছিল। তেওঁ প্ৰতিভাৰ প্ৰথম উমান পাইছিল শচীন নাগে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মিহিৰ খানৰ দ্বাৰা তেওঁ বিশেষভাৱে অনুপ্ৰাণিত আছিল। 1959 চনত তেওঁ নিজে ইংলিছ চেনেল সাঁতুৰিবলৈ সক্ষম হয় আৰু এই কৃতিত্ব অৰ্জন কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগণিত হয়। 1960 চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে। ক্ৰীড়াক্ষেত্ৰত পদ্মশ্ৰী বঁটা পোৱা তেওঁৱেই প্ৰথম ভাৰতীয় মহিলা। আৰতী গুপ্তা সাহাৰ মৃত্যু হৈছিল 1994 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতা, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। চন্দ্ৰেশ্বৰ প্ৰসাদ

সিংহাই অসমৰ ৰাজ্যপালৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1959 চনৰ আজিৰ দিনটোতে। দীপক শৰ্মা অসম ভাৰতৰ এগৰাকী বাঁহীবাদক। তেওঁ 2013 চনলৈ 3খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটীৰ হাইগ্ৰেডেড আৰ্টিষ্টৰ মৰ্যাদাপ্ৰাপ্ত দীপক শৰ্মাই নিজৰ দেশৰ লগতে 42খন বহিঃদেশতো বহুবাৰ বাঁহী প্ৰদৰ্শন কৰিছিল। তেওঁৰ জন্ম হৈছিল 1968 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। খন্তেক পিছতে 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাই আজি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত প্ৰকাশ কৰে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন কৰি সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। গুৱাহাটীৰ ফাঁচী বজাৰ অঞ্চলত যান জঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 3টা পথত ব্যৱসায় আৰু বাণিজ্যিক বাহন নিষিদ্ধ ঘোষণা কৰা হৈছে। কাৰ্বি আংলঙৰ বৰজানত 100খন বিচনাযুক্ত এখন চিকিৎসালয় শীঘ্ৰেই মুকলি কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। লাখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ এবিধ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। সৰ্পদংশনক নটিফাইবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়কে ধৰি স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰাটো বাধ্যতামূলক হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰী ব্যৱসায়ী সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত কাইলৈ এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছে আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ইষ্ট বেংগল FCয়ে মোহনবাগান ছুপাৰ জায়েণ্টছক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR এপৰ জৰিয়তেও শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে যুগুত কৰা এটি বিশেষ অনুষ্ঠান।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আকাশলৈ চাই মানুহে যুগ যুগ ধৰি এটা প্ৰশ্ন সুধি আহিছে, এই বিশাল নীলিমাৰ সিপাৰে কি আছে? অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ মানুহৰ সেই কৌতূহলেই এদিন বিজ্ঞানৰ হাতত ধৰি মহাকাশ অনুসন্ধানৰ এক নতুন যুগৰ সূচনা কৰিলে। আজি সেই সপোন কেৱল কল্পনাৰ মাজত সীমাবদ্ধ হৈ থকা নাই, চন্দ্ৰৰ বুকুত ভাৰতীয় মহাকাশযানৰ অৱতৰণৰ পৰা আৰম্ভ কৰি সূৰ্যৰ অধ্যয়ন, মংগল গ্ৰহৰ অনুসন্ধান আৰু মানৱ মহাকাশ যাত্ৰাৰ প্ৰস্তুতিলৈ ভাৰতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ সন্মুখত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে। আদৰৰ শ্ৰোতা, আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এই বিশেষ দিনটো উপলক্ষে আজি আমি কথা পাতিম মহাকাশ বিজ্ঞানৰ বৰ্তমান, ভাৰতৰ ভৱিষ্যত মহাকাশ অভিযান, পৰিৱেশ আৰু মহাকাশৰ বহন ক্ষমতা, নতুন প্ৰজন্মৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ সুযোগ আৰু বিকশিত ভাৰত 2047ৰ লক্ষ্যত মহাকাশ বিজ্ঞানৰ ভূমিকা সন্দৰ্ভত। আৰু এই আলোচনাৰ বাবে আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰত আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ গাজী আমিন আহমেদ ছাৰক। ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ
2: ছাৰ। আপোনাৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকলৰ বাবে প্ৰেৰণ কৰিব।
3: তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ হিচাপে আছোঁ বৰ্তমান। মই গৱেষণাৰ লগত বহু ধৰণৰ

0: বিষয়ত জড়িত, তাৰে ভিতৰত এই এষ্ট্ৰ'ফিজিক্স, তাৰপিছত নেনো চায়েন্স, অপ্ট' ইলেক্ট্ৰনিক্স, এনেকৈ বহুত লেজাৰ ফিজিক্স বহুত বিভাগতে জড়িত। কিন্তু এতিয়া মোৰ এটা বিভাগ যোনটো এষ্ট্ৰ'ফিজিক্স, অবজাৰ্ভেশ্যনেল এষ্ট্ৰ'ফিজিক্স, সেই ছাবজেক্টত, সেই এৰিয়াটোত মানে বহুখিনি গৱেষণা ইম্পৰ্টেণ্ট হৈ আহিছে। আৰু আমি ইছৰোৰ নিচিনা অৰ্গেনাইজেশ্যনৰ লগতো কলাবৰেট কৰিব পাৰিছোঁ, সেই হিচাপে মানে আমাৰ বহুতখিনি উন্নত হৈছে। আৰু পেপাৰ বহুতখিনি পাব্লিছ কৰিছোঁ যদিও, কিছুমান কিতাপো, দুই এখন কিতাপতো মোৰ মানে কণ্ট্ৰিবিউশ্যন আছে।
1: ছাৰ, পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ভাৰতত কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰি অহা হৈছে, লগতে এই দিৱসৰ প্ৰাসংগিকতা কি?
0: ভাৰতত 23 আগষ্ট আমি স্পেচ ডে হিচাপে পালন কৰোঁ। ইয়াৰ মানে মূল কাৰণটো হৈছে যে 2023ৰ 23 আগষ্ট তাৰিখে চন্দ্ৰায়ন এটা মিছন আছিলে ভাৰতৰ। সেই মিছনে মানে চন্দ্ৰৰ চাউথ পোলত লেণ্ডিং কৰাত সফলতা হৈছিলে। আৰু এই ছাকচেছফুল এটেম্পটো খুব কম, মানে 4-5খন দেশেহে কৰিব পাৰিছিল, তাৰে ভিতৰত ভাৰত এখন। আৰু সেই দিৱসটোকে মানে আমি চেলিব্ৰেট কৰিবলৈ এই 23 আগষ্ট স্পেচ ডে হিচাপে চেলিব্ৰেট কৰোঁ।
1: এই বৰ্ষৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু কি, আৰু এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে?
0: আচ্ছা, এই প্ৰশ্নটোৰ ক্ষেত্ৰত ইছৰোৰ মানে ৱেবছাইটত নেশ্যনেল স্পেচ ডে 2026ৰ থিমটো এতিয়ালৈকে তেওঁলোকে ঘোষণা কৰা নাই। কিন্তু মই ভাবোঁ যে যি দিশত আমাৰ গৱেষণা চলি আছে ভাৰতত, সেই দিশৰ ফালে চাই মেন মিছন ইন স্পেচ, সেইফালেই চাগে থিমটো এইবাৰ হ'ব লাগে, তেনেকুৱা মানে থিমে হ'ব যেন লাগে। সেইটো মানে মোৰ নিজৰ হেৰি ধাৰণা। আৰু এটা ধাৰণা মানে কি, আমি মানে বিকশিত ভাৰত ইন স্পেচ, সেইটো এটা মানে গভৰ্ণমেণ্টৰ বা ৰাইজৰ হেৰি এটা আছে, যেনে মানুহৰ মানে মানুহ অৰ্বিটেল মিছন এটাত পঠোৱাৰ কথা, তাৰ কাৰণে মানে বহুখিনি প্ৰিপেৰেশ্যন চলি আছে ভাৰতত কাৰেণ্টলি, মানে এতিয়া প্ৰায়ৰিটি আৰু।
1: হয়, আৰ্যভট্টৰ পৰা ভাৰতৰ প্ৰাৰম্ভিক উপগ্ৰহ কাৰ্যসূচী চন্দ্ৰযান, মংগলযান, আদিত্য L1 আৰু গগনযানলৈ ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে এক দীঘলীয়া পথ অতিক্ৰম কৰিছে। এই যাত্ৰাক আপুনি কেনেদৰে মূল্যায়ন কৰিব, আৰু ভাৰতক আজিৰ মহাকাশ যাত্ৰাত সক্ষম দেশ হিচাপে গঢ়ি তোলাত কোনবোৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিয়ে ভূমিকা লৈছে?
0: মোৰ দৃষ্টিত ভাৰতৰ মহাকাশ যাত্ৰা হৈছে সীমিত সম্পদৰ পৰা বিশ্বমানৰ সক্ষমতা গঢ়ি তোলাৰ এক অসাধাৰণ কাহিনী। গতিকে সেইটো এটা ডাঙৰ এটা মানে এচিভমেণ্ট। আৰু কিছুমান লেখত ল'বলগীয়া মিছন লাইক SLV, PSLV, GSLV, ইনছাট, চন্দ্ৰায়ন 1, মাৰ্চ অৰ্বিটাৰ মিছন, চন্দ্ৰায়ন 3, আদিত্য L1, এইবোৰ মিছনেও মানে দেখুৱাইছে যে আমাৰ ভাৰতবৰ্ষ মানে সফলতা এই দিশত। আৰু অলপতে ইছৰোৰ কিছুমান কমাৰ্চিয়েল ভেঞ্চাৰো আৰম্ভ হৈছে, যেনে স্কাই ৰুট আদি, যিবিলাকো মানে খুব সফল হৈছে।
1: হয়, মহাকাশ বিজ্ঞান এতিয়া কেৱল চন্দ্ৰ বা গ্ৰহ অনুসন্ধানতে সীমাবদ্ধ হৈ থকা নাই, বৰ্তমান বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বিজ্ঞানীসকলৰ সন্মুখত থকা কিছুমান ডাঙৰ অনুত্তৰিত প্ৰশ্ন কি?
0: আমি বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বহুত জানিছোঁ, কিন্তু আচলতে নজনাখিনি বেছি। উদাহৰণস্বৰূপে এই ডাৰ্ক মেটাৰ আচলতে কি, ডাৰ্ক এনাৰ্জি কি বস্তু, ডাৰ্ক এনাৰ্জিৰ লগত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এক্সপানশ্যনৰ কথা কি ৰিলেশ্যন আছে, বিগ বেং ইত্যাদিৰ কথা বহুখিনি নজনা কথা বহুতখিনি আছে। এতিয়া এটা আৰু ডাঙৰ প্ৰশ্ন হৈছে, পৃথিৱীৰ বাহিৰত আৰু জীৱিত প্ৰাণী, লাইফ ফৰ্ম

0: পথ আছে নেকি, তাৰ গৱেষণাও এটা খুব গুৰুত্বপূৰ্ণ এটা ছাবজেক্ট। ব্লেক হোলৰ ভিতৰতনো কি আছে, কি ঘটে, সময়ৰ পৰিৱৰ্তন হয় নে স্পেচৰ পৰিৱৰ্তন হয় নে গ্ৰেভিটিৰ কি হয়, এইবোৰ মানে বিজ্ঞানৰ মানে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন
1: হয়। আচলতে এই অনুত্তৰিত প্ৰশ্নবিলাকৰ উত্তৰ বিচৰাটোৱে বৰ্তমান আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হ'ব লাগে। মংগল গ্ৰহ, গ্ৰহাণু, সূৰ্য বা গভীৰ মহাকাশ, এই ভৱিষ্যত

0: উপযুক্ত প্ৰশ্নবিলাকৰ উত্তৰ বিচৰাটোৱে বৰ্তমান আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হ'ব লাগে। মংগল গ্ৰহ, গ্ৰহাণু, সূৰ্য বা গভীৰ মহাকাশ, এই ভৱিষ্যৎ অনুসন্ধানৰ ক্ষেত্ৰসমূহত ভাৰতৰ ভৱিষ্যতৰ ভূমিকা কেনেকুৱা হ'ব বুলি আপুনি ভাবে?
1: মই ভাবোঁ ভাৰতৰ ভূমিকা শক্তিশালী বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অংশীদাৰ হিচাপে আৰু অধিক বৃদ্ধি পাব। চন্দ্ৰায়ন 4ৰ দৰে লুনাৰ ছেম্পল ৰিটাৰ্ণ মিছন, ভেনাছ অৰ্বিটাৰ মিছন, সূৰ্য অধ্যয়নত আদিত্য L1 আৰু ভৱিষ্যতৰ হিউমেন স্পেচ ফ্লাইটেই সেই দিশ দেখুৱাইছোঁ।
0: হয়, উপগ্ৰহ এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। কৃষি, বতৰ পূৰ্বানুমান, দুৰ্যোগ ব্যৱস্থাপনা, যোগাযোগ, নেভিগেশ্যন, জলসম্পদ আৰু পৰিৱেশ নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰতে মহাকাশ প্ৰযুক্তিক আৰু অধিক ফলপ্ৰসূভাৱে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে? আৰু বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ দৰে ভৌগোলিকভাৱে বৈচিত্ৰময় অঞ্চলত ইয়াৰ সম্ভাৱনা কিমান?
1: আমাৰ ভাৰতবৰ্ষৰ স্পেচ টেকন'লজি কণ্ট্ৰিবিউশ্যন বহুখিনি আমি ডিজাষ্টাৰ মেনেজমেণ্টত দেখা পাওঁ, যেনে ফ্লাড বা বানপানী ছিটুৱেশ্যন, ধুমুহা বতাহ, আৰ্থকুৱেক, ফৰেষ্ট ফায়াৰ বা ড্ৰাউট ছিটুৱেশ্যন, এই গোটেইখিনি মানে স্পেচৰ পৰাই ছেটেলাইটবোৰৰ উপগ্ৰহবিলাকে দি মনিটৰ কৰি থাকিব পাৰি আৰু আগজননী দিব পাৰি, যাৰ দ্বাৰা চহৰে নগৰে বা ৰিম'ট এৰিয়াটো মানুহৰ যথেষ্ট মানে সুবিধা হয়। এটা মই সৰু উদাহৰণ এটা দিওঁ, যেনে অলপতে শিৱসাগৰত বানপানী হ'ল, তাৰ আগজাননী নেচাক বুলি এটা অৰ্গেনাইজেশ্যনে দিলে। এই নেচাক হৈছে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যাৰ অফিচ আপোনাৰ মেঘালয়ত আছে, উমিয়াম লেকৰ ওচৰত। এই অৰ্গেনাইজেশ্যনটো একচুৱেলি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰে বিভাগ হয়, এটা ব্ৰাঞ্চ। তেওঁলোকে স্পেচৰ পৰাই ছেটেলাইটৰ দ্বাৰা দেখিছে এই বানপানীৰ সম্ভাৱনা হৈছে বা বানপানী আহি আছে, এই খবৰ আমাৰ ৰাইজক মানে আগতীয়াকৈ জনাইছিলে। এইটো এটা সৰু উদাহৰণ মই হিচাপে দাঙি ধৰিলোঁ।
0: হয়, পৃথিৱীৰ পৰিৱেশ প্ৰদূষণৰ উপৰিও এতিয়া মহাকাশতো এক নতুন সমস্যাৰ সৃষ্টি হৈছে, মহাকাশীয় আৱৰ্জনা বা আমি যাক কওঁ স্পেচ ডেব্ৰিজ। পৃথিৱীৰ কক্ষপথত এই আৱৰ্জনা আৰু কক্ষপথৰ ক্ৰমবৰ্ধমান ভিৰ কিমান উদ্বেগজনক?
1: যদিও আমি বহুখিনি ছেটেলাইট লঞ্চ কৰোঁ, এই লঞ্চিঙৰ লগত কিছুমান ক্ষতিকৰণ হোৱা বস্তুও আছে, যেনে স্পেচ ডেব্ৰি আৰু এমিশ্যন অফ হাৰ্মফুল গেছেছ। মানে লঞ্চ কৰাৰ সময়তে বহুখিনি তেল বা প্ৰপালচন লিকুইড পোৰা হয়, যাৰ এনভাইৰনমেণ্টৰ কাৰণে, পৰিৱেশৰ কাৰণে ক্ষতিকৰণ। আৰু ওপৰত গৈও যেতিয়া ছেটেলাইটৰ অংগ মানে খুলি যায় বা এই ছেটেলাইটটো যেতিয়া লাইফ টাইম শেষ হৈ যায়, সিও এটা মানে হাৰ্মফুল ডেব্ৰি হিচাপে, জাবৰ হিচাপে ঘূৰি ফুৰে স্পেচত। এইবিলাক মানে পিছৰ মিছনবিলাকৰ কাৰণে ক্ষতিকৰণ, মানে তাৰ বহুতখিনি এফেক্ট আছে। আৰু এই দিশত কিছুমান কোম্পানী যেনে স্পেচ এক্স, তেওঁলোকে মানে ট্ৰাই কৰিছে, তেওঁলোকে চেষ্টা কৰিছে যে যিমানখিনি পাৰে ৰকেটৰ লঞ্চিঙৰ পিছত তাৰ যোনখিনি আউটপুট বা এণ্ড প্ৰডাক্ট, সেইখিনি আকৌ যাতে পৃথিৱীতে এটা জেগাত আনি পেলাই সিহঁতে কালেক্ট কৰিব পাৰে। চ' এইটো মানে এটা ভাষাত ক'ব গ'লে ৰিইউজেবল প্ৰডাক্ট, আৰু বহুখিনি পইচাও বাচি যায়, সময় বাচি যায়। গতিকে আমাৰ ভাৰতবৰ্ষও এই দিশত ভাবা আৰম্ভ কৰিছে, ৰিইউজেবল ৰকেট লঞ্চিং টেকন'লজি, ৰিইউজেবল ছেটেলাইট।
0: স্পেচ ৱেডাৰ বা মহাকাশীয় বতৰ বুলিলে কি বুজায়? ই আমাৰ প্ৰযুক্তি নিৰ্ভৰ সমাজক কেনেদৰে প্ৰভাৱিত কৰে?
1: স্পেচ ৱেডাৰৰ মূলতে সূৰ্যৰ পৰা অহা শক্তিশালী ৰেডিয়েশ্যন, ছ'লাৰ ফ্লেয়াৰ, কৰোনেল মাছ

0: ইজেকশ্যন আৰু ছোলাৰ উইণ্ডৰ ফলত পৃথিৱীৰ ওচৰৰ মহাকাশ পৰিৱেশত হোৱা পৰিৱৰ্তন, এই যেতিয়াই ছোলাৰ ফ্লেয়াৰ বা ছোলাৰ ৰেডিয়েশ্যন বেছি হয়, তাৰমানে সূৰ্যৰ পৰা অহা হাৰ্মফুল বুলিয়ে ক'ব লাগিব, হাৰ্মফুল ৰেডিয়েশ্যনবিলাক যেতিয়া বেছি হয়, ৰেডিয়েশ্যনবিলাকে পৃথিৱীত যথেষ্ট ক্ষতিকৰ কৰে। আৰু অকল পৃথিৱীতেই নহয়, মহাকাশত থকা ছেটেলাইটবিলাকৰো যথেষ্ট ক্ষতি হয়। আমাৰ পৃথিৱীৰ যোনটো কমিউনিকেশ্যন ছিষ্টেম, ছেটেলাইট কমিউনিকেশ্যন ছিষ্টেম বা GPS বা ৰেডিঅ' কমিউনিকেশ্যন, আমাৰ টেলিকমিউনিকেশ্যনৰ লগত জড়িত গোটেইখিনিয়ে ক্ষতি হয় যেতিয়াই এই ৰেডিয়েশ্যনৰ পৰিমাণ বাঢ়ি যায়। কথাটো হ'ল যে এনেকুৱা এটা হাৰ্মফুল ৰেডিয়েশ্যন আমি মনিটৰ কৰিবই লাগিব, কাৰণ ই যিহেতু জীৱনৰ প্ৰতি, জীৱন লাইফৰ ওপৰতো প্ৰভাৱ পেলায়। যেনেকৈ এই ৰেডিয়েশ্যনে ডে টু ডে লাইফটো হেম্পাৰ কৰে, তাৰ বায়'লজিকেল এফেক্টো থাকিব পাৰে, বেমাৰ আজাৰো বেছি কৰিব পাৰে কিছুমান ৰেডিয়েশ্যন এফেক্টছ। এই ক্ষেত্ৰত মই এইটো কথা ক'ব খুজিছোঁ যে ইছৰোৰ যথেষ্ট ইয়াতে কণ্ট্ৰিবিউশ্যন আছে। তেওঁলোকে বহুকেইটা ছেটেলাইট লঞ্চ কৰিছে এই ছোলাৰ ফ্লেয়াৰ মনিটৰ কৰিবৰ কাৰণে, যেনে আদিত্য L1। আদিত্য L1 এনেকুৱা এটা ছেটেলাইট যোনটোৱে সূৰ্যটো 24 ঘণ্টাই চাই থাকে, আৰু তাৰ ওপৰত যেতিয়াই ছোলাৰ ফ্লেয়াৰ হয় বা আমি যোনটো কওঁ কৰোনেল মাছ ইজেকশ্যন যেতিয়াই হয়, সেই বস্তুটো আমাৰ পৃথিৱীৰ গৱেষকে আগতীয়াকৈ গম পায়, তাৰ ইনফৰ্মেশ্যনখিনি আহে যেতিয়া আগতীয়াকৈ গম পায়, আৰু তাৰ কাৰণে যোনখিনি প্ৰিকশ্যন ল'ব লাগে সেই প্ৰিকশ্যনখিনি লোৱা যায়। যেনে যদি আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত কিছুমান গৱেষক থাকে, তেওঁলোকে লগে লগে কিছুমান ৰেডিয়েশ্যন প্ৰুফ এনভাইৰনমেণ্টত সোমাব লাগে। হা, তেওঁলোকে বাহিৰত কাম কৰি থাকে কেতিয়াবা স্পেচ লেবৰ, যেতিয়াই ছোলাৰ ফ্লেয়াৰ হয় তেওঁলোকক যথেষ্টখিনি মানে হাৰ্ম কৰে। গতিকে যেতিয়াই আমি ইনফৰ্মেশ্যন দিওঁ পৃথিৱীৰ পৰা এই স্কাই লেবলৈ, তেওঁলোকে সেইমতে মানে প্ৰিকশ্যনটো লয়। আৰু পৃথিৱীটো কমিউনিকেশ্যন ছিষ্টেমো আমি যদি আগতীয়াকৈ গম পাওঁ, তেতিয়াহ'লে যথেষ্টখিনি তাক মানে প্ৰটেক্ট কৰিব পাৰি। লেখত ল'বলগীয়া যে 2024ত এনেধৰণৰ এটা ডাঙৰ কৰোনেল মাছ ইজেকশ্যন হৈছিলে, যাৰ দ্বাৰা আমাৰ পৃথিৱীৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ বহুতখিনি ৰাজ্যত এফেক্ট কৰিছিল। সেইকাৰণে এই দিশত গৱেষণা ৰিচাৰ্চ খুব দৰকাৰ। আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ যে তেজপুৰ বিশ্ববিদ্যালয়ত ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান ডিপাৰ্টমেণ্টত কেইবাজনো গৱেষকে এই লাইনত ৰিচাৰ্চ কৰি আছে। দেৱাশীষ কৃষ্ণাত্ৰিয়া, অৰ্চনা, জন্মেজয় সরকার, এওঁলোকে যথেষ্ট কাম কৰিছে আৰু তাৰ ফলত নামো কৰিছে বহুতখিনি বিশ্ববিদ্যালয়ৰ নাম, আৰু আমাৰ ইছৰোও যথেষ্ট তেওঁলোকক সহায়ো কৰিছে গৱেষণাত। এইকাৰণে মই ভাবোঁ কি এই গৱেষণা খুব দৰকাৰ আগবঢ়াই লৈ যোৱাটো।
1: মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অধিক সংখ্যক যুৱক যুৱতীক আগ্ৰহী কৰি তুলিবলৈ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে কেনেধৰণৰ ভূমিকা পালন কৰিব লাগে, আৰু লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰু সৰু চহৰ বা গ্ৰাম্যাঞ্চলৰ বহু শিক্ষাৰ্থীয়ে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত কাম কৰাৰ সপোন দেখে কিন্তু সুযোগ সীমিত বুলি ভাবে। ইছৰোত যোগদান বা মহাকাশচাৰী হোৱাৰ ধাৰণাৰ বাহিৰেও মহাকাশ বিজ্ঞানত কি কি শিক্ষাগত পথ, প্ৰয়োজনীয় দক্ষতা আৰু কেৰিয়াৰৰ সুযোগ আছে?
0: মোৰ মতে মহাকাশৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিবলৈ কেৱল টেক্সট বুকেই নহয়, ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ দৰকাৰ। যেনে এজন ছাত্ৰই যেতিয়া এটা এষ্ট্ৰনমিকেল টেলিস্কোপেদি আকাশখন চাব বা মডেল এটা বনাব বা স্পেচ ছায়েন্স ৰিলেটেড প্ৰজেক্ট এটা কৰিব, তেতিয়াহে আচল তাৰ উৎসাহটো বাঢ়ে, এই জ্ঞানৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ হয়। যেনে আজিকালি ছেটেলাইট ডাটা কোডিং কৰিব পাৰি, মানে কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিব পাৰি, ৰবট ডেভেলপ কৰিব পাৰি,

0: ইলেক্ট্ৰনিক্স এপ্লাই কৰিব পাৰি, যাৰ দ্বাৰা ৰিচাৰ্চ প্ৰজেক্টবোৰ খুব আকৰ্ষণীয় হয়। আৰু এইবোৰ ৰিচাৰ্চ ইছৰ' বা ডাঙৰ ডাঙৰ ৰিচাৰ্চ ইনষ্টিটিউটবিলাকেও মনোযোগ দি চাই, মানে তেওঁলোকেও একচেপ্ট কৰে যে এইবোৰ ৰিচাৰ্চ কৰাটো দৰকাৰ। ইয়াৰ দ্বাৰা যোনখিনি ইনস্পাইৰেশ্যন পায় ষ্টুডেণ্টে, সেই ইনস্পাইৰেশ্যনৰ জৰিয়তে ষ্টুডেণ্টে এই এষ্ট্ৰফিজিক্স বা এষ্ট্ৰফিজিক্স ৰিলেটেড এৰিয়াৰ ফালে আগবাঢ়ি যায়। এই যন্ত্ৰখিনি দৰকাৰ, লাইক যেনেকৈ টেলিস্কোপ এটা দৰকাৰ বা ইলেক্ট্ৰনিক লেব এটা দৰকাৰ বা কম্পিউটাৰ লেব এটা দৰকাৰ, সেইখিনি পালে বহুতখিনি আগ্ৰহ হয়। আৰু এই যোনটো ধাৰণা যে ইছৰ'ত বা তেনেকুৱা অৰ্গেনাইজেশ্যনত গ'লেই যে এষ্ট্ৰনট হ'ব লাগিব বা তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, সেইটো সঁচা নহয়। কাৰণ স্পেচ ছায়েন্স বুলিলে ইমান ডাঙৰ জগত এখন, ইমান ডাঙৰ যে বহু বহুত এৰিয়া, যেনে উদাহৰণস্বৰূপে ফিজিক্স, এষ্ট্ৰনমি, এষ্ট্ৰফিজিক্স, মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, মেকানিকেল, এৰ'স্পেচ, মেটেৰিয়েল ছায়েন্স, ৰিম'ট চেন্সিং ইত্যাদি ইত্যাদি সোমাই আছে, জড়িত হৈ আছে। তাৰ উপৰি আজিকালি ছেটেলাইট ডাটা এনালাইচিছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লেংগুৱেজ লাৰ্ণিং, ৰবটিক্স, এই স্পেচ ইনষ্ট্ৰুমেণ্টেশ্যন, ক্লাইমেট ছায়েন্স, প্লেনেটেৰী ছায়েন্সতো এইবিলাক এৰিয়াও জড়িত হৈ আছে। গতিকে এইবিলাক এৰিয়াত যোনবিলাকে পঢ়া শুনা কৰে বা ৰিচাৰ্চ কৰে, তেওঁলোকৰ কাৰণে এইবোৰ চব এৰিয়াই এটা এটা অপৰচুনিটি, তেওঁলোকে যিকোনো এৰিয়াতে সোমাব পাৰে বা কেপেবল হৈ যায়। আৰু সৰু গাঁও এখনৰ পৰাও বা ৰিম'ট নগৰ বা হেৰিৰ পৰাও ল'ৰা ছোৱালীয়ে অনলাইন ৰিচাৰ্চ কৰিব পাৰে, অনলাইন কোৰ্ছ কৰিব পাৰে আৰু এই ইয়াৰ জ্ঞানখিনি অধ্যয়ন কৰিব পাৰে। ইয়াৰ মানে মই এইটোৱে ক'ব খুজিছোঁ যে অপৰচুনিটি এই এৰিয়াটোত বহুত বেছি।
1: বিকশিত ভাৰত 2047ৰ লক্ষ্যৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত আগন্তুক দশকসমূহৰ বাবে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ দীৰ্ঘম্যাদী লক্ষ্য আৰু অগ্ৰাধিকাৰ কি হোৱা উচিত, আৰু সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ?
0: আমাৰ ভাৰতৰ মহাকাশ বিজ্ঞানৰ ফালে চালে কেইটামান দিশত আমাৰ ভাৰত মানে বহুতখিনি এডভান্সড হৈ আছে, যেনে আৰ্থ অবজাৰ্ভেশ্যন, কমিউনিকেশ্যন, নেভিগেশ্যন ছিষ্টেম, লুনাৰ এক্সপ্ল'ৰেশ্যন, প্লেনেটেৰী ছায়েন্স, স্পেচ ছায়েন্স আৰু স্পেচ বেছড ক্লাইমেট মনিটৰিং। গতিকে আমি যদি আগলৈ চাওঁ, এইবিলাক বিষয়তে ভাৰতে উন্নত হ'ব। স্পেচ, যেনে স্পেচ মিছন 2047ৰ অধীনত 2035ৰ ভিতৰত ভাৰতীয় অন্তৰিক্ষ ষ্টেচন আৰু 2040ৰ ভিতৰত ভাৰতীয় এজন চন্দ্ৰত অৱতৰণ কৰাটো এটা ভাৰতৰ গৱেষকসকলৰ লক্ষ্য।
1: আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। অনুষ্ঠানৰ শেষত ছাৰ, আপোনাক মই এটি বিশেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ। বহুতে প্ৰশ্ন কৰে, দেশত এতিয়াও দৰিদ্ৰতা, নিবনুৱা সমস্যা, পৰিৱেশ অৱক্ষয় আৰু শিক্ষাৰ ক্ষেত্ৰত বহু সমস্যা আছে। তেনে অৱস্থাত মহাকাশ অনুসন্ধানত বিপুল সম্পদ ব্যয় কৰাৰ প্ৰয়োজন কি? এই প্ৰশ্নৰ প্ৰতি আপোনাৰ উত্তৰ কি হ'ব? আৰু এই ৰাষ্ট্ৰীয় মহাকাশ দিৱসত অসমৰ লগতে সমগ্ৰ ভাৰতৰ সেইসকল যুৱক যুৱতীক আপোনাৰ কি বাৰ্তা যিসকলে মহাকাশ অনুসন্ধানী হোৱাৰ সপোন দেখে?
0: মই ক'ম, মহাকাশত সম্পদ ইনভেষ্ট কৰা মানে পৃথিৱীৰ পৰা আঁতৰি যোৱা নহয়, পৃথিৱীৰ সমস্যাৰ সমাধান কৰাহে। ছেটেলাইটে কৃষকক সহায় কৰে, বতৰ আগতীয়াকৈ জনায়, বানপানী আৰু দুৰ্যোগৰ মোকাবিলা কৰে, যোগাযোগ আৰু নেভিগেশ্যনত উন্নত কৰে। একে সময়তে স্পেচ ৰিচাৰ্চে নতুন টেকন'লজি, ইণ্ডাষ্ট্ৰি আৰু স্কিল্ড এমপ্লয়মেণ্ট

0: সৃষ্টি কৰে। মহাকাশক ব্যৱহাৰ কৰি উন্নয়ন কেনেকৈ ত্বৰান্বিত কৰিম, আৰু যুৱ যুৱতীসকলক মোৰ বাৰ্তা, প্ৰশ্ন কৰক, শিকক, ব্যৰ্থ ভয় নকৰিব, আৰু আকাশক লক্ষ্য হিচাপে নহয় আৰম্ভণি হিচাপেহে চাওক।
1: আকাশৰ সীমা বিচাৰি মানুহে যাত্ৰা আৰম্ভ কৰিছিল কৌতূহলৰ পৰা, আৰু আজি সেই কৌতূহলে বিজ্ঞানৰ শক্তিত আমাক চন্দ্ৰৰ বুকুৰ পৰা মহাকাশৰ গভীৰতালৈ লৈ গৈছে। আজিৰ এই বিশেষ আলোচনাত মহাকাশ বিজ্ঞানৰ বিভিন্ন দিশ, ভাৰতৰ মহাকাশ যাত্ৰা, ভৱিষ্যতৰ সম্ভাৱনা, পৰিৱেশ আৰু মহাকাশৰ বহন ক্ষমতা, লগতে যুৱ প্ৰজন্মৰ বাবে থকা অসীম সুযোগৰ বিষয়ে আমাক মূল্যৱান দৃষ্টিভংগী আগবঢ়ালে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ গাজী আমিন আহমেদ ছাৰে। ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: আমি পুনৰবাৰ সকলোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2026ৰ শুভকামনা জনাই আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা নৱজিৎ শৰ্মাৰ আৰু প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: শ্ৰোতে, ইমান পৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে যুগুত কৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান।

শ্ৰোতা ইমান পৰে বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত।

শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ আন এটি গীত।

শ্ৰোতাই জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ শিল্পীৰ কণ্ঠত এই গীতটি।

সেয়া আছিল হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ এটি গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ গুণমণি বৰাৰ কথাৰে সজোৱা সুৰ অনুপম চৌধুৰীৰ এই গীতটি।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লোকনাথ গোস্বামীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ অশ্বিনী বৰাৰ কথা আৰু শিল্পীৰ নিজা সুৰেৰে সজোৱা এই গীতটি।

শ্ৰোতে ইমান পৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ এখনি আলেখ্য, শোণিতপুৰ অঞ্চলৰ বিয়ানাম, ৰচনা বাণী বৰঠাকুৰৰ।

আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছোঁ এখনি আলক্ষ্য শোণিতপুৰ অঞ্চলৰ বিয়ানাম আলক্ষ্যখনিৰ ৰচনা বাণী বৰঠাকুৰৰ ইয়াক শুনক শোণিতপুৰ অঞ্চলৰ বিয়ানাম।

0: অসমীয়া সমাজৰ বিবাহ অনুষ্ঠান অতি মাংগলিক অনুষ্ঠান। এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে নানান লোকবিশ্বাস, লোক পৰম্পৰা আৰু ৰীতি নীতি। বিয়া এখনৰ আৰম্ভণিৰ পৰা শেষলৈ আয়তীসকলে গোৱা আনন্দপূৰ্ণ লোকগীত হ'ল বিয়ানাম।
1: বিয়ানামসমূহৰ উদ্দেশ্য একে হ'লেও সুৰ, লয়, তালমানত অসমৰ ঠাই বিশেষে ইয়াৰ আঞ্চলিক বৈশিষ্ট্য লক্ষ্য কৰা যায়। তেজপুৰ অঞ্চলৰ বিয়ানামৰো একেদৰে আছে, সুৰ, লয়, তালমানৰ এক সুকীয়া আঞ্চলিক মৌলিকত্ব।
0: এখন বিয়াৰ আৰম্ভণি অনুষ্ঠান হ'ল জোৰোণ। জোৰোণৰ সকলো বস্তু চোতালত উলিয়াই দৰাই স্পৰ্শ কৰে। এনে অৱস্থাত আয়তীসকলে গায়।

জোৰোণৰ গাড়ী গৈ কইনাঘৰৰ পদূলিত ৰয়। আয়তীসকলে কলৰ তলত কইনাঘৰৰ আয়তীলৈ অপেক্ষা কৰি গায়।

কলপুলিৰ তলৰ এক মনোৰম অনুষ্ঠান হ'ল বিয়নী সাৱতা। কইনাৰ মাকে দৰাৰ মাকক সাৱটি ধৰি, আচলত ধৰি ৰভাৰ তলিলৈ আদৰি নিয়ে। আয়তীয়ে গায়,

ৰভাৰ তলিত বহি জোৰোণ পিন্ধাবলৈ সাজু হৈ দৰাঘৰৰ আয়তীসকলে কইনাক ওলাই আহিবলৈ বিয়ানামেৰে গাবলৈ ধৰে।

দৰাৰ মাকে সেন্দুৰ পিন্ধায়, কাপোৰ কানিও সমাজক দেখুৱাই পিন্ধায়। লগে লগে কইনাই বোৱাৰীৰ চিন হিচাপে উৰণিখন ল'ব লগা হয়। আয়তীসকলে গায়।

জোৰোণৰ পৰা উভতি গৈ দৰাঘৰ আৰু কইনাঘৰৰ আয়তীয়ে দৰা বা কইনাক নোৱাবলৈ পানী তোলাৰ নিয়ম। দুলৰিত চাউল, তামোল, পাণ, চাকি জ্বলাই কুমাৰী ছোৱালীয়ে কাষত লয়। দৰা বা কইনাৰ মাকে ঘট কাষত লয়। ঘটত আমডালি, তামোল পাণ, ৰূপ, বগা কাপোৰ আৰু সেন্দুৰৰ ৰেঘা দিয়া থাকে। কুঁৱা, পুখুৰী, নদীত তামোল পাণ, চাকি ৰূপ দি জলদেৱতাক নিমন্ত্ৰণ কৰে। আয়তীয়ে গায়,

কইনাদৰাক আয়তীসকলে নোৱায়। ইকৰা তিনিডালি থিয় কৰি দি তাৰ তলত নোৱনীক চামৰ পীৰাত বহুৱায়। জোৰোণৰ দিনা মাকে কেৱল তেল দিয়ে আৰু আয়তীসকলে গায়।

হালধি মাহ তেল দুলৰি ঘট ওচৰত ৰাখিব লাগে। নৌৱাৰ পিছত আমডালিৰে পানী ছটিয়াই দুলৰিৰ চাকিৰে সা দিয়া হয়। পাঁচগৰাকী আয়তীয়ে আশীৰ্বাদ হিচাপে মূৰত চাউল দি গায়।

বিয়াৰ দিনা নিচেই পুৱাতে দৈয়ন দিয়াৰ নিয়ম। চামৰ পীৰাত পূবলৈ মুখ কৰি দৰা বা কইনাক বহুৱাই পৰ্দাৰ আঁৰৰ পৰা মাকে মূৰৰ ওপৰত ঘটটোলৈ পানেৰে দৈ মুখত লগায়। দৰা বা কইনাৰ ভৰিৰ নখ চুচে। মাকে নেদেখাকৈ ল'ৰা ছোৱালী ওলাই যায়। মাকে সেই সময়ত আয়তীৰ সৈতে চোৰ পানী তুলিবলৈ যায় আৰু আয়তীসকলে গায়।

এই পানী তোলাক বিশেষত চোৰ পানী তোলা বোলা হয়। কোনো লোকে গম নোপোৱাকৈ পূৰ্বতে এনেদৰে পানী তুলিবলৈ গৈছিল। বৰ্তমান অৱশ্যে ইমান কঠোৰভাৱে নিয়ম চলি থকা নাই। একেদৰে দয়কী মানে দৰা কইনাৰ মাক। পানী তুলিবলৈ তামোল পাণ ৰূপ আগবঢ়াই সেৱা কৰি কলচিত পানী ভৰাই আয়তীসকলে উৰুলিয়ে মুখৰিত কৰে।

পূৰ্বৰ দৰে একেদৰেই পানী তুলি আনি দৰা কইনাক নোৱায়। যদি বিয়া দুদিনীয়া হয় তেনেহ'লে তিনিবাৰ পানী তুলিলেই হয়। যদি তিনিদিনীয়া বিয়া হয় পাঁচবাৰ পানী তুলিব লাগে। আয়তীসকলে নামৰ জোৱাৰ তোলে, পানী তুলি আনি নোৱাই কইনা সজায়। এনে সময়তে আয়তীসকলে গায়।

0: দৰা কইনা ঘৰত উপস্থিত হ'লে হোৱাগুৰি তোলাৰ নিয়ম। কইনাৰ মাকে তিনিআলি মূৰত পুখুৰী খান্দি আটাৰে পাৰ বান্ধে। তাতে চাকি দি পাঁচটা লাৰুৰ চাৰিটা চাৰিপিনে মাৰে, এটা লাৰু ওপৰলৈ মাৰে।
1: কইনাঘৰৰ পদূলিত দৰাক আদৰি কইনাঘৰৰ নামতীয়ে জাউৰিয়ে জাউৰিয়ে বিয়ানাম গায়।

দৰা আহি হোমৰ গুৰিত বহি পঞ্চদেৱতাক হোম দিলে কইনা মতাৰ নিয়ম। কইনা অহাৰ লগে লগে আয়তীসকলে গায়।

0: আয়তীসকলে কইনাক আশীৰ্বাদ দি অথবা বৰৰ ঘৰত কাম বন সোঁৱৰাই গায়।
1: বৰ হোম দিয়াৰ পিছত ভায়েকে আখৈ দিয়ে, আয়তীসকলে গায়।

0: বৰহোমৰ পাছত দৰাক কইনাই সেৱা কৰাত বিয়া শেষ হয়। কইনাৰ পিছে পিছে দৰা ভিতৰলৈ যায়, বাতি ঘূৰোৱা, আঙুঠি লুকুৱা আদি খেল খেলিবলৈ।
1: ধেমালিৰ অন্তত দৰাৰ লগত কইনাক গুলিয়াই দিয়ে। এক কৰুণ পৰিৱেশ হয়। আয়তীসকলে গায়,

0: এনেদৰে আয়তীসকলে আৰম্ভণিৰ পৰা শেষলৈকে বিয়া এখনত বিয়ানাম গাই গাই বিয়াৰ সামৰণি কৰে।
1: অসমীয়া সমাজ সংস্কৃতি থকালৈকে এই লোকগীত বিয়ানাম জীয়াই থাকিব।
2: ইমানপুৰে শ্ৰোতাসকলে শুনিলে উত্তৰ পূব অঞ্চলৰ বাবে বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত এখনি আলক্ষ্য শোণিতপুৰ অঞ্চলৰ বিয়ানাম। আলক্ষ্যখনিৰ ৰচনা আছিল বাণী বৰঠাকুৰৰ। আলক্ষ্যখনিৰ বিয়ানামত ভাগ ল'লে মিনতি শৰ্মা, ৰিণু শৰ্মা, ভাৰতী শৰ্মা, মঞ্জুলা মিশ্ৰ, মৰমী দেৱী, নিজু গোস্বামী আৰু মণি দেৱীয়ে। আলক্ষ্যখনিৰ কথাংশত ভাগ ল'লে দিলীপ কুমাৰ বৰুৱা আৰু পাপৰি হাজৰিকাই। বাণীবদ্ধ আৰু সম্পাদনা মহম্মদ আব্দুল কৰিমৰ। আলক্ষ্যখনিৰ প্ৰযোজনা আছিল পল্লৱী কলিতাৰ।
3: এয়া আকাশবাণী
4: শ্ৰোতে ইমান পৰে আলক্ষ্য শোণিতপুৰৰ বিয়ানাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ হিমালয় কি গোদমে এই বোলছবিৰ এটি গীত, শিল্পী মুকেশ।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত, বঢ়িয়া।
1: পছিলে
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: কিউআৰ কোড স্কেন কৰক, 5000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
4: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠত হৰিয়ালী অৰ ৰাস্তা, এই বোলছবিৰ ৰীতি গীত।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ শ্ব'ৰ বোলছবিৰ এটি গীত লতা মঙ্গেশকাৰ আৰু মুকেশৰ কণ্ঠত।

0: ইউলাই করিলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।

0: তলৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মুকেশৰ কণ্ঠত অনিতা বোলছবিৰ এটি গীত।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত মুকেশৰ কণ্ঠত শুনাবলৈ লৈছোঁ পেহচান বোলছবিৰ এই গীতটি।

শ্ৰোতে ইমানপুৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ, প্ৰমোদ চন্দ টাইড আৰু অম্লানজ্যোতি দত্ত, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক আছিল ইমতিয়াজ হুছেইন। আমাৰ কাইলৈ অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা কৰি মই মল্লিকা দত্তই প্ৰচাৰণ